নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ 1433 বাস্কৰাব্দৰ ভাদ মাহৰ 6 তাৰিখ, 1948 চকাব্দৰ আজি ভাদ মাহৰ 2 দিন। এতিয়া সময় পুৱা 5:33 আৰু 31 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।

নাইটত ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা, ডিউটি ৰুমত আছে গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত আছে বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত নন্দিতা দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, উমাকান্ত বৈৰাগী আৰু লগৰীয়াসকলৰ কণ্ঠত টোকাৰী গীত, মহানন্দ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত ভক্তিমূলক গীত, হিৰণ্যপ্ৰভানাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত আৰু শেষত লাভলী লয়ৰ কণ্ঠত মীৰা ভজন শুনিলে অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: The Indian Council of Medical Research, ICMR, has clarified that no new strain of H1N1, commonly known as swine flu, has been identified and there is no cause for panic, assuring that current vaccines remain effective. According to senior scientists at the ICMR, these viruses have been in circulation since the year 2025. According to ICMR, seasonal influenza, including H1N1, is mostly self-limiting. Common symptoms include fever, cough, headache and body ache, and most people recover with appropriate care and rest. In cricket, India will resume their first innings at the overnight score of 300 for 5 against hosts Sri Lanka in the second and final test in Colombo today. Earlier, Dhruv Jarrell and Saransh Jain remained unbeaten when stumps were drawn yesterday evening. Devdutt Padikkal continued his impressive form, scoring his second consecutive test century. He made 117 off 193 balls, while skipper Shubman Gill also scored a half century. For Sri Lanka, Asitha Fernando took 3 wickets. Union Home Minister Amit Shah met the Divyang men's cricket team of India in New Delhi yesterday. In a social media post, Mr. Shah said that the team has returned from its tour of England for the India-England Men's Mixed Disability T20 International Series 2026. Mr. Shah said the efforts and determination of the team to win honours for the nation inspire the youth of India. He wished the team all the best for its future endeavours. And in chess, India's 19-year-old Grandmaster Pranesh M. emerged as the champion in the prestigious Kanizsa Open 2026 in Hungary, securing the Group A title with a superb performance. And that is the end of this news bulletin.
1: Media Mohur Saikho 11.5 meter, 729 kilohertz, or FM bender. 101.6 মেগাহার্জ জৰিয়ে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক মুকুতামালা।
2: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকুটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব। যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হ'লহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নল'লেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়েই উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা

0: বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তীকালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: মকুতামালা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ বিছমিল্লাহ খানৰ চেহনাইত ৰাগ ললিত। শিল্পীৰে বাদ্য সংগত কৰিছে তবলাত নাজিম হুছেইন আৰু ধুকীত বছৰত হুছেইনে।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ওস্তাদ বিছমিল্লাহ খানৰ চেন্নাইত ৰাগ ললিত শুনিলে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দেৱজানী দাসৰ কণ্ঠৰ আধুন ইংগীত, বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত গৰুখুটিৰ হাতীমৰীয়াৰ উদীয়মান খেতিয়ক মৃণাল কুমাৰ বৰুৱাৰ সৈতে থলিতে বাণীবদ্ধ কৰা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, বিত্তীয় সাক্ষৰতাৰ পৰিচয়, সমল ব্যক্তি ডক্টৰ দীপেন্দ্ৰ কুমাৰ শৰ্মা। আজি প্ৰথম খণ্ড। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামল জ্যোতি মহন্তই। অনুষ্ঠানটি হাত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মিত্ৰদেৱ তেৰণ আৰু সংগীতসকলে পৰিৱেশন কৰা কাৰ্বি গীত। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত নিউমনীয়া সজাগতা আৰু নিৰ্মূলকৰণ, এই বিষয়ে ডাক্টৰ মানস জ্যোতি শইকীয়াৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:00 চিত্ৰগীত, ৰত্ন ওজা ৰচিত আৰু প্ৰযোজিত নাটক স্বাধীনতা আজি নিশা 9:30।

আজি পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7 বজা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা অনুষ্ঠানটিৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। 7:30 বজাৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 7ম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 7:30 বজাৰ গীতিমালিকাৰ আজিৰ শিল্পী ভূপেন হাজৰিকা, অনিমা ভট্টাচাৰ্য, হেমেন দাস, সংগীতা বৰঠাকুৰ আৰু জ্যোতিপ্ৰকাশ দাস। 9:20 চিত্ৰগীত। 10 বজাত হাতে বাটে সুৰৰ আৱেশ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

চৌৰাশিয়াৰ বাঁহী বাদন শুনিবলৈ পাব দিনৰ 1:20। 1:50 জিন্তু দাসৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব বিয়লি 3:05, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিবলৈ পাব দিনৰ 11:30 বজাত। আজিৰ অনুষ্ঠানত ঝৰ্ণা ভৰালী আৰু প্ৰীতম কলিতা ৰচিত এখনি আলেখ্য বৰষুণ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত গীত আৰু গজল, 12:30 বজাত সুৰৰ কৰণী। পণ্ডিত হৰিপ্ৰসাদ

0: কাইলৈ 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠানটি চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰটোটি হ'ল 9435405222 আৰু 03612661876। কাইলৈ মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনি শুনিবলৈ নাপাহৰিব।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: এক জমানে সে কাহানী হে সুনা ৰহী আকাশবাণী, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन, कहानी नहीं बदली, स्टाइल गया है बदल, जो कहानियां हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
5: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা

0: তাৰে ৯ বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা ৮:১৫ৰ পৰা ৮:২৫লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভাৰতৰ মহাকাশ অভিযান চন্দ্ৰযান তিনি 2023 চনৰ 23 আগষ্ট তাৰিখে ভাৰতৰ মহাকাশ অভিযান চন্দ্ৰযান তিনিয়ে সফলতা লাভ কৰিছিল। সেইদিনা সন্ধিয়া 6 বজাৰ লগে লগে ভাৰতৰ চন্দ্ৰযান তিনিৰ 1700 কেজি ওজনৰ 4 ঠেঙীয়া বিক্ৰম লেণ্ডাৰে নিজৰ গৰ্ভত 26 কেজি ওজনৰ ৰোভাৰ প্ৰজ্ঞানক লৈ জোনৰ বুকুত মৃদুভাৱে খোজ থবলৈ সক্ষম হয়। এই বিৰল ঘটনাই ভাৰতৰ মহাকাশ অভিযানৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান সংক্ষেপে ইছৰোৱে 2023 চনৰ 14 জুলাইৰ দিনা দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই চন্দ্ৰযান উৎক্ষেপণ কৰিছিল। এই সাফল্যৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতীৰ্ণ হোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হয়। চন্দ্ৰৰ বুকুত চন্দ্ৰযানৰ মৃদু অৱতৰণ ঘটোৱাৰ প্ৰযুক্তিত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ সাফল্যই সমূহ ভাৰতীয়ক গৌৰৱান্বিত কৰি তোলে আৰু লগে লগে বিশ্ববাসীক বিস্ময়ভূত কৰি তোলে। চন্দ্ৰৰ দক্ষিণ মেৰু অভিযানত মৃদু অৱতৰণত সফল হ'ব নোৱাৰাৰ কাৰণে ভাৰতীয় সাফল্যৰ 4 দিনৰ আগেয়ে ৰাছিয়াৰ Luna 25 যানখন বিফল হৈছিল। ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ এই সাফল্যৰ সৈতে কঠোৰ প্ৰযুক্তিগত অনুশীলনৰ লগতে গৱেষক, বিজ্ঞানী আৰু সকলো শ্ৰেণীৰ কৰ্মীৰ সমূহীয়া ঐকান্তিক প্ৰচেষ্টা জড়িত হৈ আছে। ইছৰোৰ সভাপতি এছ সোমনাথে এই সাফল্য সংগঠনটোৰ নেতৃত্ব আৰু বিজ্ঞানীসকলৰ এটা পুৰুষজোৰা কৰ্মফল বুলি অভিহিত কৰিছে। চন্দ্ৰযান তিনি বা চন্দ্ৰয়ান 3 হ'ল ভাৰতৰ চন্দ্ৰ অভিযানৰ 3য় প্ৰচেষ্টা। ইয়াৰ লগতে 2008 চনত প্ৰাথমিক প্ৰচেষ্টা চন্দ্ৰযান 1 বিফল হৈছিল। পৰৱৰ্তী প্ৰচেষ্টা চন্দ্ৰযান 2 অভিযানত 2019 চনৰ 7 ছেপ্টেম্বৰত যানখনে কঢ়িয়াই নিয়া বিক্ৰম নামৰ লেণ্ডাৰ যানখনে মৃদু অৱতৰণ কৰিব নোৱাৰি চন্দ্ৰপৃষ্ঠত খুন্দা খাই ধ্বংস হৈছিল। সেই বিফলতাৰ পিছত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে পুনৰ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰে। পাছত সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰ সহায়ত নিৰ্মিত চন্দ্ৰযান 3ৰ সফলতাৰে মহাকাশ অভিযানৰ ইতিহাসৰ যি সোণালী অধ্যায়ৰ সূচনা হ'ল তাৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকল সঁচাকৈয়ে গৌৰৱান্বিত। ভাৰতীয় মহাকাশ অভিযানৰ জনক আছিল বিশিষ্ট বিজ্ঞানী বিক্ৰম সাৰাভাই। তেওঁৰ সন্মানাৰ্থে নামকৰণ কৰা বিক্ৰম লেণ্ডাৰ হ'ল ভাৰতৰ প্ৰথম সফল অভিযান আৰু পৃথিৱীৰ 1ম সফল মানৱবিহীন অভিযান। ভাৰতৰ উপৰি ৰাছিয়া, জাপান আৰু ইজৰাইলে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ প্ৰচেষ্টা চলাই আছিল, কিন্তু সফল হ'ব পৰা নাছিল। চন্দ্ৰৰ দক্ষিণ মেৰুৰ প্ৰতি বিজ্ঞানীসকল কেইবা দশক ধৰি আকৰ্ষিত হৈ আহিছে। চন্দ্ৰৰ দক্ষিণ মেৰু হ'ল চন্দ্ৰৰ আটাইতকৈ দক্ষিণত থকা এটা বিন্দু। এই বিন্দুৰ চৌপাশৰ চিৰছায়াবৃত অঞ্চলত স্থায়ীভাৱে থকা জলবৰফৰ বাবে ই বিজ্ঞানীসকলৰ বাবে বিশেষ আকৰ্ষণীয়। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত কিছুমান বৈশিষ্ট্যপূৰ্ণ গাঁত আছে যিবোৰৰ ভিতৰলৈ সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব নোৱাৰে।

চেঁচা ফান সদৃশ এই গাঁতবোৰত সৌৰজগতৰ আদিম অৱস্থাৰ হাইড্ৰজেন, জলবৰফ আৰু অন্যান্য উদ্যায়ী পদাৰ্থৰ ফচিল আছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বিপৰীতে চন্দ্ৰৰ উত্তৰ মেৰু অঞ্চলত এনেধৰণৰ আবৃত গাঁতৰ পৰিমাণ কম। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ গড় উষ্ণতা প্ৰায় 260 কেলভিন বা শূন্যতকৈ 13 ডিগ্ৰী চেলছিয়াছ কম। বিজ্ঞানীসকলে অনুভৱ কৰে যে চন্দ্ৰৰ দক্ষিণ মেৰু হ'ল ভৱিষ্যতৰ মানৱ বসতিৰ বাবে সম্ভাৱনা থকা অঞ্চল। তাৰ বাবে প্ৰয়োজনীয় পানী আৰু খনিজ পদাৰ্থ এই অঞ্চলত থকাৰ সম্ভাৱনা আছে। এই চিৰ বৰফাবৃত অঞ্চল ভৱিষ্যতৰ আন্তঃগ্ৰহীয় মহাকাশ অভিযানৰ বাবে মধ্যৱৰ্তী সংযোগী অঞ্চলৰূপে ব্যৱহৃত হ'ব পাৰে। ভাৰতৰ চন্দ্ৰযান দুইৰ লেখীয়া কেইবাখনো দেশৰ মহাকাশযানে কক্ষপথৰ পৰাই চন্দ্ৰক অধ্যয়ন কৰি ইয়াৰ গঠন সম্বন্ধীয় তথ্য সংগ্ৰহ কৰাৰ প্ৰচেষ্টা চলাইছে। কিন্তু ইয়াৰ চৌপাশৰ পৰিৱেশ সম্পৰ্কে জানিবলৈ বা পৰীক্ষা নিৰীক্ষা চলাবলৈ এই চন্দ্ৰযান তিনিৰ অভিযান চলোৱা হৈছে বুলি ইছৰোই জনায়। ইছৰোৰ চন্দ্ৰযান তিনিৰ অভিযানৰ মূল উদ্দেশ্য তিনিটা। প্ৰথম হ'ল লেণ্ডাৰ যানখন নিৰাপদে আৰু মৃদুভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা। দ্বিতীয়তে চন্দ্ৰপৃষ্ঠত ৰভাৰখনৰ চালন ক্ষমতা নিৰীক্ষণ আৰু প্ৰদৰ্শন কৰা। আৰু তৃতীয়তে চন্দ্ৰৰ গঠন বা সংযুতি সম্পৰ্কে ভালকৈ জানিবলৈ ইয়াৰ পৃষ্ঠৰ পদাৰ্থবোৰৰ সেই ঠাইতে পৰীক্ষা নিৰীক্ষা চলোৱা। বিক্ৰম লেণ্ডাৰে কঢ়িয়াই নিয়া প্ৰজ্ঞান যানখনে চন্দ্ৰৰ বুকুত ভৰি দিয়েই কৰ্মব্যস্ত হৈ পৰিছিল। প্ৰজ্ঞানৰ চকাই চলি যাওঁতে চন্দ্ৰপৃষ্ঠত খোদিত কৰি গ'ল ভাৰতৰ পতাকা আৰু ইছৰোৰ প্ৰতীক চিহ্নৰ স্থায়ী প্ৰতিচ্ছবি। বিক্ৰম আৰু প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন স্থানৰ আৰু নিজৰ ছবি প্ৰেৰণ কৰাত ব্যস্ত হৈ পৰিছিল। এই লেণ্ডাৰ আৰু ৰোভাৰ মডিউল দুটাই লগতে লৈ যোৱা চাৰিটা পেলট যন্ত্ৰৰ সহায়ত কৰিব লগা কামবোৰ হ'ল সূৰ্যৰ পৰা অহা ৰশ্মিত প্লাজমাৰ পৰিমাণ, ঘনত্ব আৰু পৰিৱৰ্তন নিৰীক্ষণ কৰা, চন্দ্ৰপৃষ্ঠৰ উষ্ণতা আৰু জলকণাৰ অস্তিত্ব নিৰ্ণয় কৰা, অৱতৰণথলীৰ ভূকম্পন অধ্যয়ন কৰা আৰু চন্দ্ৰৰ গতিশীলতা আৰু ইয়াৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীৰ নিকটতম স্থানৰ দূৰত্ব নিৰ্ণয় কৰা। চন্দ্ৰপৃষ্ঠত সূৰ্যৰ পোহৰ থকালৈহে এই মডিউল সক্ৰিয় হৈ থাকে। এক চন্দ্ৰদিন মানে পৃথিৱীৰ 14 দিন। তাৰপাছত বিক্ৰম আৰু প্ৰজ্ঞান চিৰদিনৰ বাবে নিদ্ৰামগ্ন হৈ পৰে। চন্দ্ৰযান তিনিৰ এই সাফল্যই ইছৰোৰ তথা ভাৰতৰ ভৱিষ্যতৰ অন্যান্য মহাকাশ অভিযানৰ দিশ মুকলি হোৱাত সহায়ক হ'ব। উল্লেখযোগ্য যে চন্দ্ৰযান তিনিয়ে সফলতা লাভ কৰা সেই দিনটো অৰ্থাৎ 23 আগষ্টৰ দিনটো আমাৰ দেশত মহাকাশ দিৱস হিচাপে পালন কৰা হৈছে।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137 ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব।

0: লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাত কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 9ম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 27 আগষ্টত 4দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিছাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হৈছে। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত ইষ্ট বেংগল এফ চিয়ে মোহনবাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি খিতাপ দখল কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্য প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
3: যাহাঁ ভক্তি হে উহি শক্তি হে, উহি শান্তি হে, উহি জ্ঞান হে, উহি সহন শক্তি হে আর উহি সরলতা হে, উহি সকারাত্মকতা হে। তো ইসলিয়ে মহাপুরুষ শ্রীমন্ত শঙ্করদেব নে ভারত মে এক সংস্কার লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে, কলা সংস্কৃতি কি দ্বারা, নিত্য গীত কি দ্বারা, ইসকে বজহ সে আজ হম 21ই সাদি মে দুনিয়া মে আপনা মর্যাদাপূর্বক পরিচয় বনানে মে হম সফল হুই হে। আর হমারি যাত্রা 21ই সাদি মে বিশ্বকে সবসে এক শক্তিশালী রাষ্ট্রকে হিসাব সে পহচান বনানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুয়ে হ্যাঁ, আগে কদম রক্ষা হ্যাঁ, তো মুঝে লাগতা হ্যাঁ কি এ ভাবনা শক্তি কো অধিক মজবুত বনানে কে লিয়ে হমে এসা হি কলা কা হমে সহারা লেনা হোগা।
2: শ্ৰীসোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে সকলোকে অনুপ্ৰাণিত কৰি অহাৰ উপৰি ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যবোৰ চহকী কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 9ম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষী বাহিনীৰ 850ৰো অধিক বিষয়াই অংশ ল'ব। সন্মিলনত বিষয়াসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় সমসাময়িক বিষয় তথা প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনা কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 27 আগষ্টত 4দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। শ্ৰীগোৱেলে এই ভ্ৰমণকালত ভাৰতৰ এটা বৃহৎ ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। এই প্ৰতিনিধিসকলৰ ভিতৰত নিৰ্মাণ খণ্ড,

ছেমিকণ্ডাক্টৰ, বিশুদ্ধ শক্তি, ষ্টীল, বিত্তীয় সেৱা, স্বাস্থ্য, ষ্টাৰ্টআপ আৰু অন্যান্য খণ্ডৰ 200ৰো অধিক ব্যৱসায় প্ৰতিনিধি আছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত টকিঅ'ত ভাৰতৰ বিকাশত দীৰ্ঘদিন ধৰি অংশীদাৰ হিচাপে থকা মুখ্য জাপানী উদ্যোগসমূহৰ শীৰ্ষ নেতৃত্বৰ সৈতে এলানি বৈঠকত মিলিত হ'ব। তেওঁ লগতে 1,500ৰো অধিক মুখ্য জাপানী কোম্পানীক প্ৰতিনিধিত্ব কৰা শীৰ্ষ জাপান ব্যৱসায় ফেডাৰেচন কেইনডাৰেনৰ সৈতে ঘূৰণীয়া মেজমেলত অংশ ল'ব। শ্ৰীগোৱেলে জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী আকাজাৱা ৰোইছেৰ লগতে জাপান চৰকাৰ তথা সংসদৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নগয়াত কেন্দ্ৰীয় জাপান অৰ্থনৈতিক ফেডাৰেচন চুক্ৰেইন আৰু নগয়া চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সৈতে এটা ৰোড শ্বত অংশ ল'ব। ইয়াৰ পাছত ওছাকাত এটা বিনিয়োগ আৰু ব্যৱসায় ৰোড শ্বত অংশগ্ৰহণেৰে শ্ৰীগোৱেলৰ ভ্ৰমণৰ সামৰণি পৰিব। ওছাকাত তেওঁ ইলেক্ট্ৰনিকছ, ঔদ্যোগিক আৰু গ্ৰাহক খণ্ডৰ মুখ্য জাপানী কোম্পানীসমূহৰ সৈতে বৈঠকত মিলিত হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি অন্ধ্ৰপ্ৰদেশৰ ইলুৰু জিলাৰ মুছুনুৰু গাঁৱত ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে গাঁওখনত দেশৰ প্ৰথমটো আনুবংশিক ৰূপত সংশোধিত নকৰা হাইব্ৰিড মাকৈ বাজৰা বীজ মুকলি কৰিব। তেওঁ লগতে কৃষকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি কৃষি খণ্ডৰ বিভিন্ন অংশীদাৰসকলক উদ্দেশ্যি ভাষণ দিব। যোৱা 20ৰ পৰা 22 আগষ্টলৈ মৰিচাছ ভ্ৰমণলৈ যোৱা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই ভ্ৰমণকালত দেশখনৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। শ্ৰীপুৰীয়ে শক্তিখণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ সম্ভাৱনাসমূহক লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। ভাৰতীয় উচ্চ আয়োগে কালি জনোৱা মতে এই বৈঠকৰ পাছত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিচাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি মস্কোত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰোভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ বাবে অনুমোদনপ্ৰাপ্ত দেশৰ জাহাজসমূহে এতিয়া তেহৰাণক সেৱা মাচুল দিব লাগিব। ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আয়োগৰ মুখপাত্ৰ ইব্ৰাহিম ৰেজাইয়ে কয় যে এই মাচুলে সামুদ্ৰিক, পৰিৱেশ আৰু লজিষ্টিক ব্যৱস্থাৰ বিস্তৃত পৰিসৰ সামৰি ল'ব। হৰমুজ প্ৰণালীৰ নিৰাপত্তা আৰু অগ্ৰগতি নিশ্চিত কৰাৰ বাবে 3নং অনুচ্ছেদৰ কৌশলগত ব্যৱস্থাৰ অনুমোদন পোৱাৰ পাছত এই কথা প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহছেন ৰেজাইয়ে কয় যে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে হৰমুজ প্ৰণালী বন্ধ হৈ থাকিব আৰু পুনৰ মুকলি কৰা নহ'ব। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীক নতুন আমেৰিকাৰ ভূখণ্ড হিচাপে স্বীকৃত কৰাৰ এখন ফটো শ্বেয়াৰ কৰি প্ৰণালীটোৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ দাবী পুনৰবাৰ উত্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত কালি ভাৰতৰ দিব্যাংগ পুৰুষ ক্ৰিকেট দলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে দলটোৱে ইংলেণ্ডত অনুষ্ঠিত ভাৰত ইংলেণ্ড পুৰুষৰ মিক্সড ডিজেবিলিটি T20I ছিৰিজ 2026ত জয়ৰ পাছত দেশলৈ উভতি আহিছে। মন্ত্ৰীগৰাকীয়ে দলটোক ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল FCয়ে মোহনবাগান ছুপাৰ জায়েণ্টক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ্ড কাপত 17 খিতাপ দখলৰ অভিলেখেৰে মোহনবাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকাণ্ডাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশলৈ লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ বিপৰীতে মোহনবাগানৰ হৈ মনবীৰ সিঙে 33 মিনিটত একমাত্ৰ গ'লটো দিয়ে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা ভাৰতে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত ধ্ৰুৱ জুৰেল আৰু সাৰান্ধ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাদি

0: গিলে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। শ্ৰীলংকাৰ হৈ আশিতা ফাৰ্নাণ্ডোৱে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় টেষ্ট দলত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ সাৰাণ জৈনক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কামিল মিছাৰাক প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাত কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 9ম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 27 আগষ্টত 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিছাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হৈছে। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত ইষ্ট বেংগল FC-য়ে মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে লুচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ

বুদ্ধদেৱে কৈছিল, প্ৰেমৰ দ্বাৰাই সংহতি আৰু সংহতিৰ দ্বাৰাইহে এক সুন্দৰ জীৱজগতৰ কথা কল্পনা কৰিব পাৰি। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা জীৱেশ্বৰ ডেকাৰ আজি স্মৃতি দিৱস। 1946 চনৰ 20 জুলাইত নলবাৰীত জন্মগ্ৰহণ কৰা জীৱেশ্বৰ ডেকাই 1967 চনত পোনপ্ৰথমে বেলখৰ স্মৃতি নাট্য সংঘৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত প্ৰৱেশ কৰে আৰু থিয়েটাৰৰ মঞ্চত অভিনেতা হিচাপে অভিনয় জীৱন আগবঢ়াই নিয়ে। তেওঁ নটৰাজ, ৰূপকোঁৱৰ, বিষ্ণুজ্যোতি, ভাগ্যদেৱী, মুকুন্দ, আবাহন, জ্যোতিৰূপা, অনুৰাগ, মনালিছা, মাধৱদেৱ, নয়নতৰা আদি থিয়েটাৰত প্ৰায় 200খনৰো অধিক পৌৰাণিক, ধৰ্মমূলক, সামাজিক নাটকত ভিন্নসুৰী চৰিত্ৰত অভিনয় কৰে। 1987-88 নাট্যবৰ্ষত টিহুৰ মাখিবাহাৰ অতুল ভট্টাচাৰ্য প্ৰযোজিত মুকুন্দ থিয়েটাৰত মহেন্দ্ৰ বৰঠাকুৰে ৰচনা কৰা আৰু হেম ভট্টাচাৰ্যই পৰিচালনা কৰা প্ৰভাত শৰ্মাৰ সংগীতেৰে দধিচি নাটকত 41 বছৰীয়া জীৱেশ্বৰ ডেকাই 95 বছৰীয়া নন্দ পাঠকৰ চৰিত্ৰত অভিনয় কৰে। এই নাটকখনৰ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ, শিল্পী ৰত্ন ওজা, সাংবাদিক কনক সেন ডেকাই একেলগে নাটকখন উপভোগ কৰি অভিভূত হৈ পৰে। দধিচি নাটকৰ নন্দ পাঠকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জীৱেশ্বৰ ডেকাক 1988 চনত অসম চৰকাৰৰ পৰা নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অসম শিল্পী দিৱস বঁটা, মুনলাইট মিডিয়া বঁটা, অসম চৰকাৰৰ শিল্পী পেঞ্চন, সাংস্কৃতিক মহাসভা অসমৰ পৰা জীৱনজোৰা সংস্কৃতি সাধনা বঁটা, অসম যুৱছাত্ৰ পৰিষদৰ ভৱেন বৰুৱা সোঁৱৰণী বঁটা, ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা, অচ্যুত লহকৰ সোঁৱৰণী বঁটা আদি বহু বঁটা আৰু সন্মান লাভ কৰা জীৱেশ্বৰ ডেকাৰ দেহাৱসান হয় 2020 চনৰ 24 আগষ্ট তাৰিখে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন বিপ্লৱী শিৱৰাম ৰাজগুৰু, আজি তেখেতৰ জন্মদিন। ভগৎ সিং, শিৱৰাম ৰাজগুৰু, সুখদেৱ থাপ্পড় এই 3জন স্বাধীনতা সংগ্ৰামীক লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধৰ কাৰ্যত ব্ৰিটিছ আৰক্ষী বিষয়া জন চন্দাৰ্ছৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ বাবে

তেওঁলোকক ফাঁচি দিয়া হয়। 1908 চনৰ 24 আগষ্টত মহাৰাষ্ট্ৰৰ পুণেত জন্মগ্ৰহণ কৰা শ্বহীদ শিৱৰাম ৰাজগুৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সক্ৰিয় সদস্য আছিল। 1931 চনৰ 23 মাৰ্চ তাৰিখে তেওঁক ফাঁচি দিয়া হয়। ভাৰতবৰ্ষৰ 5ম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ 1974 চনৰ আজিৰ দিনটোতেই তেখেত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। তেখেতৰ পিতৃ কৰ্ণেল জালনুৰ আলী আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল। জালনুৰ আলী আহমেদৰ দেউতাকৰ ঘৰ আছিল অসমৰ গোলাঘাটত। সেই সময়ত ইংৰাজ চৰকাৰে আয়োজন কৰা এটা অনুষ্ঠান বৰ্জন কৰাৰ অপৰাধত জালনুৰ আলী আহমেদক সুদূৰ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশলৈ বদলি কৰা হয় আৰু 1905 চনৰ 13 মে' তাৰিখে দিল্লীতে জন্ম লাভ কৰে ফখৰুদ্দিন আলী আহমেদে। দিল্লী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ফখৰুদ্দিন আলী আহমেদে দিল্লীৰে ছেইণ্ট ষ্টিফেন্স কলেজত কিছুদিন পঢ়াৰ পাছত 1923 চনত ইংলেণ্ডলৈ গৈ কেম্ব্ৰিজৰ ছেইণ্ট কেথৰিনছ কলেজত শিক্ষা গ্ৰহণ কৰে। ইংলেণ্ডতেই তেওঁ আইনৰ শিক্ষাও লাভ কৰে আৰু ভাৰতলৈ ঘূৰি আহি 1928 চনত লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। 1925 চনত ইংলেণ্ডত থকা কালচোৱাতেই তেওঁ জৱাহৰলাল নেহৰুক লগ পায় আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শই ফখৰুদ্দিন আলী আহমেদক বাৰুকৈয়ে প্ৰভাৱিত কৰে। তাৰ পাছত 1930 চনৰ তেওঁ অসমত থকাৰ সময়ছোৱাত অসমৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ সংস্পৰ্শলৈ আহে আৰু 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে। 1940 চনৰ 14 ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত ফখৰুদ্দিন আলী আহমেদক প্ৰায় এবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। 1942 চনৰ 9 আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু প্ৰায় 3.5 বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভকেট জেনেৰেলৰ পদবী লাভ কৰে। 1967 আৰু 1971 চনত তেওঁ দুবাৰকৈ বৰপেটা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। শেষত 1974 চনৰ 24 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। ফখৰুদ্দিন আলী আহমেদ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হোৱাৰ উপৰিও একেধাৰে এজন দক্ষ টেনিছ তথা গল্ফ খেলুৱৈও আছিল। তেওঁ বহুবাৰ অসম ফুটবল সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি আৰু অসম ক্ৰীড়া পৰিষদৰ উপসভাপতি হিচাপেও নিৰ্বাচিত হৈছিল। এইগৰাকী বিচক্ষণ ৰাজনীতিবিদ, একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক ব্যস্ত ভ্ৰমণসূচী সামৰি অহাৰ পাছতেই 1977 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ অৰুণ জেটলী 2014 চনৰ পৰা 2019 চনলৈ ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1952 চনৰ 28 ডিচেম্বৰ তাৰিখে জন্ম লাভ কৰা এগৰাকী প্ৰবীণ আইনজ্ঞ তথা ৰাজনীতিবিদে 2019 চনৰ 24 আগষ্ট তাৰিখে মৃত্যুবৰণ কৰে। প্ৰিয় শ্ৰোতা, আনহাতে ভাৰতৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিয়ে 1969 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 24 আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয় আৰু 1974 চনৰ 24 আগষ্টলৈ এই পদত কাৰ্যনিৰ্বাহ কৰে। 1894 চনৰ 10 আগষ্ট তাৰিখে উৰিষ্যাত জন্মগ্ৰহণ কৰা বৰাহগিৰি ভেংকটগিৰিয়ে হাইস্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত মাদ্ৰাজলৈ যায় আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। তাৰ পৰাই তেওঁ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পিছত আইন পঢ়িবলৈ আয়াৰলেণ্ডলৈ যায়। তাৰে ডাবলিনৰ নেশ্যনেল ইউনিভাৰ্চিটি অৱ আয়াৰলেণ্ডৰ পৰা সুখ্যাতিৰে আইনৰ ডিগ্ৰী লাভ কৰে। 1914 চনত দক্ষিণ আফ্ৰিকাত হোৱা সংগ্ৰামৰ পিছত বৰাগিৰি ভেংকটগিৰিয়ে ডাবলিনত ভাৰতীয় সমাজ গঠনত বিশেষভাৱে অৰিহণা যোগায় আৰু সেই বছৰতে তেওঁ মহাত্মা গান্ধীৰ লগত সাক্ষাৎ হয়। ইয়াৰ পৰাই তেওঁৰ আৰম্ভ হয় ৰাজনৈতিক জীৱন। অখিল ভাৰতীয় ৰেলৱে কৰ্মচাৰী সংগঠনৰো অন্যতম গুৰি ধৰোতা বৰাহগিৰি ভেংকটগিৰিয়ে ৰেলৱে কৰ্মচাৰী সংগঠনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত 7 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ কাৰাবাসো খাটে। জেলৰ পৰা মুক্তি পোৱাৰ পিছতে তেওঁ বেংগল নাগপুৰ ৰেলৱে কৰ্মীসকলক

0: লগত লৈ এটা বৃহৎ সংগঠন গঢ়ি তোলে। 1926 চনত তেওঁ সদৌ ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি হিচাপে মনোনীত হয়। 1927 চনত তেওঁ জেনেভাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যোগদান কৰে। 1937 চনত তেওঁ মাদ্ৰাজ বিধানসভাৰ সদস্যৰূপে নিৰ্বাচিত হয় আৰু 1937 চনৰ পৰা 1939 চনলৈ টি প্ৰকাশম মন্ত্ৰীসভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ আহ্বায়ক হিচাপেও কিছুদিন কাম কৰা বৰাহগিৰি ভেংকটগিৰিয়ে 1974 চনত শ্ৰীলংকাত ভাৰতৰ হাই কমিশ্যনাৰ হিচাপেও নিযুক্তি লাভ কৰিছিল। 1952 চনত সাধাৰণ নিৰ্বাচনত তেওঁ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু জৱাহৰলাল নেহৰু মন্ত্ৰীসভাতো তেওঁ 1952 চনৰ পৰা 1954 চনলৈ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। বৰাগিৰি ভেংকটগিৰি বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল। 1967 চনৰ পৰা 1969 চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপেও নিৰ্বাচিত হৈছিল। 1969 চনৰ 20 আগষ্ট তাৰিখে বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1975 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। এইগৰাকী ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ পৰলোক প্ৰাপ্তি হয় 1980 চনৰ 24 জুন তাৰিখে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু, 42ৰ গণ আন্দোলনৰ এগৰাকী শ্বহীদ ৰতন কছাৰী। তেওঁ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে। 1892 চনত দৰঙত জন্ম হয় ৰতন কছাৰীৰ। 42ৰ গণ আন্দোলনৰ সময়ত 20 আগষ্ট তাৰিখে গহপুৰ আৰু ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ সিদ্ধান্ত কৰি হাজাৰ হাজাৰ মানুহ থানা অভিমুখে সমদল কৰি আগবাঢ়ি আহিছিল। বৰগাঁও, ঢেকিয়াজুলি, মিছামাৰী, বৰচলা আৰু নাহৰবাৰীৰ অগণন মানুহ এই সমদলত ভাগ লৈ আগবাঢ়িছিল। সমদলক ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰে আৰু সমদলৰ আগত থকা ৰতন কছাৰীয়ে পুলিচৰ সৈতে টনা আজোৰা কৰোঁতে ব্ৰিটিছ সশস্ত্ৰ বাহিনীয়ে অমানৱীয়ভাৱে হত্যা কৰে ৰতন কছাৰীক। দেশে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ এই সময়ত অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1846 চনত আমেৰিকান ভূগোল বিজ্ঞানী হেনৰি গেনেটৰ জন্ম হয়। 1888 চনত জাৰ্মান পদাৰ্থবিজ্ঞানী গণিতজ্ঞ ৰুডল্ফ ক্লছিয়াছৰ মৃত্যু হয়। 1989 চনত বিপ্লৱী ষ্টেন বৰুৱা ওৰফে হৰিবৰুৱাৰ মৃত্যু হয়। 2008 চনত বেইজিঙত 29তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। সীমান্ত বাণিজ্য আৰম্ভ হলেও আঁতৰা নাই বিবাদ। অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনৰ স্থিতিক মুঠেও মানি নলয় ভাৰতে। দ্বিপাক্ষিক এই বিবাদৰ মাজতে আজি বেইজিঙলৈ যাব ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। চীনা বিদেশ মন্ত্ৰী ৱাংয়িৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত থাকিব তেওঁ। বিজ্ঞাপনত দেখুৱাইছে বেলেগ, কিন্তু কাৰ্যক্ষেত্ৰত বেলেগ। বিজ্ঞাপনত কোৱা হৈছে যে খাদ্য নিৰাপদ, অথচ এই খাদ্যতে লুকাই আছে ক্ষতিকাৰক কেমিকেল। এই মাৰাত্মক অভিযোগত কেইবাটাও নামী বহুজাতিক সংস্থালৈ জাননী প্ৰেৰণ কৰিছে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়াই। অসমকে ধৰি উত্তৰ পূবৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰস্থলস্বৰূপ ফাঁচীবজাৰত দিনক দিনে বৃদ্ধি পাই অহা যানজঁট আৰু ইয়াৰ ফলত গ্ৰাহক আৰু সাধাৰণ ৰাইজে ভোগ কৰি অহা সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগে ফাঁচীবজাৰৰ কেইবাটাও পথত নো ভেণ্ডিং জ'ন বা নিষিদ্ধ ব্যৱসায়িক মণ্ডললৈ ৰূপান্তৰিত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
4: বজাৰত চেনীৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে চেনীৰ আমদানি শুল্ক প্ৰত্যাহাৰ কৰিছে। ইয়াৰ

ফলত চেনিকল আৰু শোধনকাৰী প্ৰতিষ্ঠানসমূহে বিদেশৰ পৰা কোনো ধৰণৰ শুল্ক অবিহনে অসংশোধিত চেনি আমদানি কৰিব পাৰিব। ভাৰতৰ প্ৰত্যন্ত এলেকালৈ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ পৰিকল্পনাৰ অংশ হিচাপে দেশত অনুজ্ঞাপত্ৰৰ বাবে পুনৰ আবেদন কৰিব এলন মাস্কৰ ষ্টাৰলিংক প্ৰতিষ্ঠানটোৱে। 21 আগষ্টত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা সদৰি কৰিছে এলন মাস্কে। ভাৰতৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিদেশলৈ যাত্ৰা কৰা ভাৰতীয় আৰু বিদেশী নাগৰিকৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা সৰল হ'ব বিমান যাত্ৰাৰ নিয়ম। এই নিৰ্দিষ্ট সময়ৰ পৰা ইমিগ্ৰেচন কাউণ্টাৰত বৰ্ডিং পাছত মোহৰ লগোৱাটো বাধ্যতামূলক নহ'ব বুলি ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ব্যুৰ অব ইমিগ্ৰেচনে। ৰন্ধন গেছ আমদানিৰ বাবে আলজেৰিয়াৰ ছোনাট্ৰেক নামৰ প্ৰতিষ্ঠানটোৰ লগত চুক্তি সম্পাদন কৰিছে ইণ্ডিয়ান অইলে। এই চুক্তিৰ অধীনত 2027 চনৰ পৰা ইণ্ডিয়ান অইলে প্ৰতিমাহে 55,000 টন LPG লাভ কৰিব। এই চুক্তি প্ৰযোজ্য হোৱাৰ পিছত ৰন্ধন গেছৰ আমদানিৰ ক্ষেত্ৰত উপসাগৰীয় দেশসমূহৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা বহুখিনি হ্ৰাস পাব। ভাৰত আৰু ডুবাইৰ মাজত দ্বিপাক্ষিক বাণিজ্য সুদৃঢ় কৰাৰ লগতে এজেণ্টিক AI প্ৰযুক্তিৰ বিকাশৰ লক্ষ্যৰে ডুবাই চেম্বাৰ্ছে বাংগালুৰুত 2খন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতৰ আগশাৰীৰ প্ৰযুক্তি সংগঠন নাছকম আৰু কৰ্ণাটকৰ ব্যৱসায়িক সংস্থা ফেডাৰেচন অৱ কৰ্ণাটক চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সৈতে এই চুক্তি সম্পন্ন হয়। খেলৰ পৃষ্ঠাত ফ্ৰান্সৰ এলেক্স লানিয়াৰ আৰু কোৰিয়াৰ আনচি ইয়ঙে নতুন দিল্লীত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ সোণৰ পদক অৰ্জন কৰিছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ইম্পেৰিয়েল ব্লু পেকেজ ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে বৰপেটা ব্ৰেভছ দলে। 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ 5ম খেলত বোকাখাত জিলা ক্ৰীড়া সন্থাই 8 উইকেটৰ ব্যৱধানত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। প্ৰতিশ্ৰুতিসম্পন্ন সাঁতোৰবিদ অসম সন্তান তীৰ্থাংশ পেগুৱে ভুৱনেশ্বৰত চলি থকা 52 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ত্ৰিমুকুটসহ 1টা ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ সপ্তম তথা অন্তিম খণ্ড।
2: বাইদেউ, এয়া আপোনাৰ সংগীত যাত্ৰাৰ সপ্তম আৰু অন্তিম খণ্ড।
3: হয়,
2: ইমানবিলাক গানৰ কথা বা আপোনাৰ সংগীত জীৱনটো ইমান দীঘল যে আমি কেইটামান খণ্ডৰ ভিতৰত তাক আবদ্ধ কৰিব নোৱাৰোঁ। আমি মাত্ৰ শ্ৰোতাক আভাস দিবলৈ চেষ্টা কৰিছোঁ, বিউটি বাইদেউ এই ধৰণৰ গীত গাইছিলে, বিউটি বাইদেউৰ মনত গীত সম্পৰ্কে এইখিনি কথা আছে। এতিয়া আপুনি এই ভজন গজল সেইখিনি গালে, আপুনি কৈছে বিহুটো মই বহুত পিছত শিকিছোঁ।
3: হয়,
2: আৰু বিহু পিছত শিক আপুনি উজনিৰ, আপুনি বিহুটো দৰাচলতে যোৰহাটত বিহু আহিবই লাগিছিল আগে, গতিকে বিহুটো পিছত শিকাৰ কাৰণ কি?
3: মোৰ কাৰণ বিহু শিকাৰ পিছতটো কাৰণ হ'ল কি, মই নিজে ধৰি লৈছিলোঁ যে মই বিহু গাব নোৱাৰোঁ। কাৰণ মই ইমান 8-10 ঘণ্টা প্ৰেক্টিচ কৰা এজনী ছোৱালীয়ে ইমানখিনি সময় যদি শাস্ত্ৰীয় সংগীতত মই দি থাকিব লগা হৈছিলে। কিন্তু মোৰ পণ্ডিতজীয়ে মোক যেতিয়া মোৰ ৰেডিঅ' প্ৰগ্ৰাম আহে, মই মডাৰ্ণ গাবলৈ ৰেডি হ'ব লগা হয়, তেতিয়া মোক কৈছিলে কেইদিনমান স্বৰ্গমৰ প্ৰেক্টিচটো অকণমান স্থগিত ৰাখিবি, কাৰণ মডাৰ্ণ গাবৰ কাৰণে বহুতখিনি বেলেগ ধৰণৰ অকণমান প্ৰিপেৰেশ্যন এটা লাগে। গতিকে বিহুটো সেইকাৰণে অলপ ছাইড হৈ ৰৈছিলেগৈ। যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ তেতিয়া বিহুৰ মই তেনেকৈ চলালে নহয়।

0: হ'ব, মই বিহু গাব লাগিব,
1: বিহুৰ ৰাইজে বিচাৰে যে
0: বিচাৰে ৰাইজে। আৰু কেতিয়াবা নতুনতে মই গম পাইছিলোঁ ৰাইজে মানে মোক কয় বিহু গাবলৈ, আৰু তেওঁলোকে মোৰ বিহু গোৱাৰ ধৰণটোত মানে তেওঁলোকে অলপ ভাল পাইছিলে। পিছলে পিছলে মই এক্সপাৰ্ট হ'লোগৈ, মই বিহু ডেৰ ঘণ্টাও চলাই দিছোঁ, খুব ধুনীয়াকৈ পাৰোঁ আৰু ভাল লগা হৈ গ'ল।
1: অকণমান ধৰি দিয়ে নেকি, অকণমান, মই বেছি দেৰি নকওঁ, কেইছেকেণ্ডমানৰ কাৰণে বিহু এটি ধৰি দিয়কচোন, বিহু নাম এটি।
0: ঠিক আছে, সেনাইটি সেনাইটি মৰমৰ সেনাইটি, এ চেনেহ চুপতি কৰো আকাশবাণীৰ মজিয়াত অসুকৰণৰোত, এই বিহুগীতে ফাকি জৰো বিহুটিয়ৈ আহিছে, কুলিয়ে যে বিনাছে কুলিয়ে যে বিনাছে, ফুলিলেনো কেতেকি ফুল বিহু নুমাৰি বলৈ, ওলাই আহা চেনাইটি ওলাই আহা চেনাইটি, বিহুক তিত নুবুজিবা ভুলে কি বকুল ফুল, খোপাতে গেজেং ফুল হাততে যিটো কাৰ ভুল। এনেকৈ হ'লেতো আধা ডেৰ ঘণ্টা চলাই দিম মই, এতিয়া বহুত পৰা হৈ গ'লোঁ, মই এক্সপাৰ্ট হৈ গ'লোঁ। আকৌ শ্ৰোতাসকলক ধন্যবাদ জনাইছোঁ, চাগে মোৰ আশীৰ্বাদৰ কাৰণেই মই এইবিলাক পালোঁ। আকৌ বহুত ধন্যবাদ দিছোঁ তোমাক, তুমি যে বিহুৰ কথা উলিয়ালা।
1: বিহুৰ কথা নোহোৱাকৈ কেনেকৈ বিহু গাইছোঁ,
0: হয় হয়।
1: এতিয়া আকাশবাণীৰ বাণীবন্ধন, ষ্টুডিঅ'ৰ বাণীবন্ধন, এইবিলাকৰ সম্পূৰ্ণ বেলেগ পৰিৱেশটো, বেলেগ যন্ত্ৰ সংগীতৰ যি তাত উপস্থাপন হয়, যি ধৰণৰ যিমানখন ভায়লিন থাকে যিমানখন গীটাৰ থাকে, আৰু তাতকৈ আকাশবাণীৰ পৰিৱেশটো বহুত সীমিত। এই যে প্ৰভেদটো, আপুনি আকাশবাণী যেতিয়া বাণীবন্ধন কৰিছে তেতিয়া তবলা হাৰমনিয়াম গীটাৰ আৰু তেনেকুৱা, আৰু আপুনি যেতিয়া আৰম্ভ কৰিছে তেতিয়াতো ইলেক্ট্ৰনিক হেৰিবিলাকো
0: নাই,
1: কীবৰ্ড পেড এইবিলাক নাছিলে, তেতিয়াৰ পৰিৱেশৰ পৰা আপুনি গান গাইছে, আৰু আনহাতে আপুনি গ্ৰামফোন কোম্পানীৰ ষ্টুডিঅ'তো গান গাইছে। ইমান চিম্পল, ইমান হেৰি পৰিৱেশটোত, মানে যিটো সৌম্য পৰিৱেশ বুলি কোৱা আকাশবাণীৰ ভিতৰত, সেই পৰিৱেশটো আপুনি সৰুৰ পৰা বা মঞ্চত আপুনি তেনেকৈ নিশ্চয় খুব সীমিত হেৰি কৰিছে, তাৰ পৰা গৈ যেতিয়া বাহিৰৰ কমাৰ্চিয়েল বাণিজ্যিক ষ্টুডিঅ'ত কৰে, এই দুটাৰ মাজত আপুনি খাপ খুৱাই ল'বলৈ অসুবিধা নহৈছিল নে বাৰু?
0: আগতে বিহু গীত হওক বা অসমীয়া গীত, যি গীতেই নহওক, মঞ্চত গাইছিলোঁ। চাৰিজনমান পাঁচজন থাকে, আৰু হাৰমনিয়ামটো থাকে, তাবলা গীটাৰ কংগো এটা বা ঢুলকি এটা বা পাৰ্কাচন কিবা কিবি এনেকুৱা থাকে। মোৰ ল'ৰায়ো মোৰ লগত বজাইছে, গতিকে সেই সীমিত সীমিতটোত কিন্তু এটা কথা খুব পৰিষ্কাৰ আছিলে, শিল্পীয়ে গান সুন্দৰ গাবই লাগিব, শব্দ উচ্চাৰণ স্পষ্ট হ'বই লাগিব, মানুহৰ একদম অন্তৰ চুবই লাগিব। মিউজিক কি কৰিছে সেইটো বেলেগ কথা, মিউজিক পিছত, আগতে গান
1: পৰিৱেশন,
0: শিল্পী কেন্দ্ৰিক। তেতিয়া আমি সেই অনুভৱটো কৰা নাছিলোঁ যে বজোৱাখিনি, কিন্তু তালটো খুব ভাল লাগে আৰু মাজৰ ইণ্টাৰলিউডটো খুব ভাল হ'ব লাগে, বাকী আমাক ছাপোৰ্ট ইমানটা সাংঘাতিক বিচৰা নাছিলোঁ, কাৰণ নিজৰ ওপৰত কনফিডেঞ্চ আছিলে, প্ৰেক্টিছ আছিলে। তাৰপিছত লাহে লাহে ৰেডিঅ'ত যেতিয়া মই গাইছোঁ, ৰেডিঅ'ৰো তেনেকুৱা সীমিত
1: আছিলে,
0: জনিতা, জনি জোছেফ, পিটাৰ জোছেফ, আখতাৰ খান চাহাব, ইকবাল খা, প্ৰমোদ চক্ৰৱৰ্তী, পুষ্প আহিছিলে পিছত,
1: ৰমেন্দা আছিলে,
0: ৰমেন্দা,
1: প্ৰভাত শৰ্মা আছিলে,
0: ৰনেন আছিলে, প্ৰভাত শৰ্মা, আৰু বহুতো আছিলে দেই, মোৰ নামবোৰ এতিয়া হয়তো পাহৰিছোঁ মই কাবাক কাবাক, মই শ্ৰদ্ধা জনাইছোঁ আৰু বৰ শ্ৰদ্ধাৰে ফুৰিছোঁ। কিন্তু সেই পৰিৱেশটো যিটো আছিলে, আনকি এনেকুৱা হৈছিলে ৰেডিঅ'ত, ছটা গান যেনিবা ৰেকৰ্ডিং আছে জেনেৰেল প্ৰগ্ৰামৰ, এতিয়া তিনিটা আমি কৰোঁ, তিনিটাত ব্ৰেক লওঁ, অকণমান বোলে কেণ্টিনত চাহ একাপে খাই আহিলোগৈ, এই যে সমিল মিলটো, নহ'লে যদি তাতে আছোঁ মই, মানে মাজতে পাণ খাবলৈ লৈছিলোঁ, মিঠাপট্টি পাণ টেমাটো লৈ আনিছিলোঁ, চবেই খায়। আৰু সেইখিনি সময়ত কি হয় জানা, এতিয়া হাঁহি উঠে কথাবিলাক ভাবিলে, আখতাৰ খাই আৰু চেটাৰত এনেকুৱা ধৰণেৰে উৎপাতন বজায় এনে এনে কিবা এটা, আৰু প্ৰভাত দাই মানে ইংলিছ ইংৰাজী গানৰ সুৰত বহুত ওপৰলৈ লৈ গৈ কিবা কিবি গায়, আৰু প্ৰমোদ চক্ৰৱৰ্তী দাদাই সেই তাৰ লগত তাবলা সংগত কৰে, এইবোৰ মানে এইটো এটা মানে ফূৰ্তি এটা,
1: চাইড লাইট,
0: ফূৰ্তি এটা হয় হৈ মেলি পেলাই, তাৰপিছত আমাৰ অকণ ব্ৰেক এটা হ'ল, আকৌ জহৰীদা আহিলে, হ'লনে আৰু, তাৰপিছত আমি আকৌ ৰেকৰ্ডিং আৰম্ভ কৰোঁ। কিন্তু এই পৰিৱেশ জীৱনত

0: কিমানে পাইছে মই নাজানো আৰু তাকো আকাশবাণীৰ মজিয়াত
1: সেইটো কমাৰ্চিয়েল ষ্টুডিঅ'ত বা বাণিজ্যিক ষ্টুডিঅ' তাত নিশ্চয় নাই
0: নিশ্চয় নাই
1: হয়
0: বাণিজ্যিক
1: সময়ৰ সীমাবদ্ধতা আছে সময়ৰ ভিতৰত গাব লাগিব
0: সীমাবদ্ধতা আছে
1: কিন্তু মিউজিকেল ছাপৰ্টটো বহুত থাকে
0: মিউজিকেল ছাপৰ্ট
1: ছাপৰ্ট বহুত থাকে অৰ্থাৎ কেতিয়াবা শিল্পী মানে এনেকুৱাও হৈছে যে শিল্পীয়ে নিজৰ আজি হয়তো গান গোৱাৰ মুড নাই তথাপিও সেই এটা গীত সৃষ্টি হৈ যায় তাত খুব মুড নাথাকিলেও অৰ্থাৎ মিউজিকে মুডটো কৰি দিয়া আনি দিয়ে গান
0: আনি দিয়ে
1: তেনেকুৱা গতিকে শিল্পীৰ নিজস্বতাতকৈ ষ্টুডিঅ'ৰ যিটো পৰিৱেশ সেইটোৱে এটা বেলেগ এটা
0: গুৰুত্বপূৰ্ণ
1: হৈ পৰে আচ্ছা বাইদেউ এতিয়া আপুনি বিহু গীতৰ কথা পাতিছে চব সৰু সৰুকৈ পাতি গৈছোঁ কথাবিলাক এতিয়া এটা কথা সুধিবলৈ খুব দিগদাৰ আপোনাৰ সবাতোকৈ ভাল লগা গীত কোনটো
0: এইটো বৰ টান
1: বিৰাট টান কিন্তু এটা কথা ঠিক আপুনি বিভিন্ন ভাষালৈ অনুবাদ কৰি যিকেইটা গান গাইছে তাত বেছিভাগতে কিন্তু মাহ হালধিটোৱে আছে
0: মাহ হালধি আছে
1: আৰু ৰাইজৰো বোধ কৰোঁ এই গীতটিৰ আবেদন বহুত বেছি তাৰ কাৰণ আছে গীতটিৰ কথাৰ ওপৰত কথা
0: মানে
1: নিৰ্ভৰ কৰিছে আৰু সুৰৰ ওপৰত
0: ৰাইজে যে চবেই মাহ হালধিৰে নোৱা ধোৱা হৈ গৈছে
1: সেইটো হৈছে দেখিছে মানুহৰ যে ইমান কলো নাম কইনাজনীক লৈ ইমান যে মানুহৰ এটা আগ্ৰহ সেইটো কাৰণে কিন্তু সেই গীতটি আপোনাৰ মুখৰ পৰা ষ্টুডিঅ'ত মাইক্ৰফোনৰ মাজেদি কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ অকণমান শুনো
0: ঠিক আছে এইটো আজিও পাইছোঁ মই
1: আজিও পাইছোঁ
0: চুৰ কৰি গোৱাৰ মই গাইছোঁ অকণমান মা

करे पातोरे की हजे हुआले গুনার বুটা বসা ফুলে খুনরে।

0: दुल्हन सजाया किसने।
1: এইটো দাপোনমতি নামটো একেই ৰাখিছে,
0: দাপোনমতি একেই ৰাখিছে,
1: হয়।

মতি বধু সাজালোকে জরুয়ার হারিতে চমকেছে হিরে

0: আসলো চাঁদ, এই বঙালটুকুনে করছে জানা, বীরেন্দা, বীরেন্দ্রনাথ দত্ত আর বীরেন্দার বউ, বীরেন্দার ঘরত করেছিল।
1: সেইটোৱে আপোনাৰ মানে এই গীতটি, কিন্তু মই কৈছো তাৰ আবেদনটো অকণ বেলেগ ধৰণৰ আৰু সেইকাৰণে বিশ্বৰ বিভিন্ন ভাষাত,
0: সেইকাৰণে মানুহৰ আচলতে অন্তৰ স্পৰ্শ কৰিছে, আৰু অকল অসমতে বুলি নহয়, এয়া যে মই হিন্দী বঙালী মই কৰিব লগা হৈছে কাৰণে মই কৰিছো, বাহিৰত ৰেকৰ্ডিং কৰিছো, ই খুব আকৰ্ষণে, আৰু এইবিলাকেই আচলতে আশীৰ্বাদ।
1: জীৱনত সকলোতকৈ বেছি গীত আপুনি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লিখা গীতেই গাইছে, তাৰপিছতে যদি চাওঁ মই নুৰুল হকৰ গীত আপুনি বহুত গাইছে,
0: হয় হয়, কাৰণ নুৰুল হকৰ প্ৰথম চোৱাত মই গালোঁ।

0: আৰু মোৰ বহুতখিনি মোৰ তাৰ পৰা মই আশীৰ্বাদ পালোঁ, বহুতখিনি গোৱা হৈছে আৰু ৰেডিঅ' প্ৰগ্ৰাম যথেষ্ট হৈছিল তেতিয়া, মোক গীত খুব লগা হৈছিল আৰু সেই মিউজিক স্কুলতে জিতু দা, তপন দা, নুৰুল দা, মই, ইন্দ্ৰ দা, আমি একেলগে গীতৰ বনোৱা হৈছিল, চৰ্চা হৈছিল কাৰণে গীতবোৰ খুব ভাল হৈছিল।
1: আজিও আপুনি গীত শিকাই আছে? যেতিয়া পাই ধৰক আপুনি বাহিৰত
0: যেতিয়া পাওঁ মই শিকাইছোঁ।
1: শিকাইছে, কেনেকুৱা গীত শিকায়? এতিয়া নিজৰ গীতেই শিকায় নে বেলেগৰ গীতো শিকায়?
0: নহয়, বেলেগৰো শিকাওঁ।
1: বেলেগৰ শিকায়?
0: বেলেগৰ শিকাওঁ মানে মই কৈছিলোঁ নহয়, মোৰ এই

0: পাই, ধৰক আপুনি
1: যেতিয়া পাওঁ মই শিকাইছোঁ,
0: শিকাইছে কেনেকুৱা গীত শিকায়, নিজৰ গীতে শিকায় নে বেলেগৰ গীতো শিকায়?
1: নহয়, বেলেগৰো শিকাওঁ,
0: বেলেগৰ শিকায়,
1: বেলেগৰ শিকাওঁ মানে মই কৈছিলোঁ নহয়, মোৰ এই ৰেডিঅ'টো গুৰু বুলি মই কৈছিলোঁ যে, সেই যে মই বিনাকা গীতমালা, ঢাকা, নানান ধৰণৰ বিবিধ ভাৰতীৰ গীতবোৰ মই শিকিছিলোঁ, লতা মংগেশকাৰহঁতৰ গীত, এইবিলাক গীত বাহিৰত কি হয় থাকিলে তেওঁলোকে সেইবিলাক গীত শিকি পেলাই আজিকালি অনলাইনত কিবা কিবি ব্যৱস্থা আছে য'ত তেওঁলোকে সেইবোৰ ট্ৰেক পায় আৰু গাবলৈ লয়, সেইবিলাক পোনাবলৈ আহে। আৰু মোৰ ছোৱালীজনীয়ে শিকায়, তাইৰ মিউজিক স্কুল এখন আছে, ষ্টুডিঅ' এটাও আছে, গতিকে তাইও শিকাব লগা হয়। আৰু মই সেইকাৰণে মাৰাঠী ভাষাটো মই গীত কিছুমান মই গাইছিলোঁ ফাংচনতো, তাত গাইছোঁ মাৰাঠী ভাষাৰ গীত। আৰু সেইকাৰণে বিধে বিধে বেলেগ বেলেগ লেংগুৱেজৰ গীত শিকাব লগা হয়। আৰু মই সেইকাৰণে মোৰ গীত হিন্দীলৈ অনুবাদ কৰি মই ৰেকৰ্ডিং কৰিছোঁ, দৰকাৰ হৈছে, কাৰণ ট্ৰেক আছে, তেওঁলোকেও তাত গাইছে। এইবিলাক বহুত আশীৰ্বাদ, আকৌ সেই ঘূৰণীয়া পৃথিৱীখন
0: ঘূৰি ঘূৰি আকৌ একেটা য'ত আৰম্ভ কৰিছিলে, পিছত আহি
1: আকৌ ঘূৰি আহি পেলাই বেলেগ এটা কিবা বস্তু দি দিয়ে মোক, বেলেগ আশীৰ্বাদ দি দিয়ে, যেনেকৈ খাবলৈ এটা বেলেগ যোগাৰ দিয়ে নহয়, মোৰ মনৰ খোৰাকি দি পেলাই মোক জীয়াই ৰাখিছে।
0: ঠিক আছে বাইদেউ, আমি আপোনাৰ সৈতে কথা পাতিলোঁ, যেনেকৈ নহওক যিকোনো কথাৰ পৰা এদিন বিদায় ল'ব লাগে। আজি আমি আমাৰ এই কথোপকথন এইখিনিতে সামৰিছোঁ, আপোনাৰ গীত কেইটিমান শুনিলোঁ আৰু আকাশবাণীত আপোনাৰ গীত বাজিয়েই থাকে, গতিকে আমি তাৰ ভিতৰত কিছুমান গীত প্ৰসংগক্ৰমে শুনিছোঁ আৰু ভৱিষ্যতে আকৌ কেতিয়াবা কথা পাতিম,
1: আপোনাৰ
0: বাতৰি ল'ম কেনেকুৱা। আপুনি কুশলে থাকক আৰু গীত মাতৰ মাজত থাকক আৰু আকাশবাণীৰ সংগী হৈ থাকক, এইখিনি আশা থাকিল।
1: বহুত ধন্যবাদ জনাইছোঁ আকাশবাণী মজিয়াত আজি উপস্থিত হ'বলৈ পাই, মোৰ কেনেকুৱা লাগিছে, মোৰ অন্তৰখনে কি কৈছে মই ভাষাৰে বুজাব নোৱাৰোঁ, বহুত ধন্যবাদ। আৰু মই শেষ নিশ্বাসলৈকে যাতে এই যাত্ৰা মোৰ চলি থাকে তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ আৰু অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা মৰম যাচিছোঁ।
0: ঠিক আছে বাইদেউ, ৰাইজে নিশ্চয় আশীৰ্বাদ দিব।
1: হয়,
0: এইখিনি কথাৰে এই যিটো আপোনাৰ সংগীত যাত্ৰা আছিল তাৰ সামৰণি মাৰিলোঁ।
1: হয়,
0: শেষত নমস্কাৰ।
1: নমস্কাৰ, নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা অন্তিম খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।

0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু

0: অধিক স্মার্ট হয়ে পড়ব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটবর্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰাম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
4: এই কাহিনী হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। ও লাভলি, ৱেল ডান, বিজনেস লোন এপ্ৰুভ। এতিয়া ষ্টুডিঅ' ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখন লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। মন্ত্ৰী শ্ৰী বৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সন্দৰ্ভত শনিবাৰে মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছে। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ কালি পুনৰ উভতাই পঠিয়ায়। দুয়োখন চৰকাৰৰ মাজত এই বিষয়ত আলোচনা হোৱাৰ পাছতো মেঘালয়ৰ টেক্সি চালক সন্থাই কালি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে এই বৈঠকৰ পাছত কালি কেব চালক সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত নোপোৱা পৰ্যন্ত মেঘালয়লৈ বাহন লৈ নাযাবৰ বাবে সকলো চালক তথা জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱ সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
6: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা, নৃত্য গীত কি দ্বাৰা, इसके वजह से आज हम 21वीं शादी में दुनिया में अपना मर्यादा पूर्वक परिचय बनाने में हम सफल हुई है और हमारी यात्रा 21वीं शादी में विश्व के सबसे एक शक्तिशाली राष्ट्र के हिसाब से पहचान बनाने के सिलसिले में जो भी एक भारत श्रेष्ठ भारत मंत्र लेकर हम एकत्रित हुए हैं, आगे कदम रखा है, तो मुझे लगता है कि ये भावना शक्ति को अधिक মজবুত বনাৰ কাৰণে আমি এইসাহি কলা কা আমি সহাৰা লেনা হোগা।
5: শ্ৰী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। লাওখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ সপ্তম কাজিৰঙা জলপক্ষী গণনাত ৰাজ্যৰ অভয়াৰণ্যৰ জলাশয়সমূহত অধিক সংখ্যক বিভিন্ন পক্ষী দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত লাওখোৱাত স্মিউৰ বিচৰণ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে জৈৱ বৈচিত্ৰ নিৰীক্ষণৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। অভয়াৰণ্যৰ জলাশয়সমূহৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ সদৰি কৰে। বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণে লাওখোলা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক গুৰুত্ব বৃদ্ধি কৰিছে। বিশ্বনাথৰ

পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। দিনজোৰাকৈ অনুষ্ঠিত অধিৱেশনত পতাকা উত্তোলনৰ লগতে স্বদেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ লগতে মহকুমা ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই জকাই অঞ্চলৰ বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা ৯ বজাত শুনিবলৈ পাব।

0: Narendra Modi calls upon country's space sector to create an ecosystem that attracts global space talent to India. Union Home Minister Amit Shah to attend 9th National Security Strategies Conference in New Delhi today. External Affairs Minister S. Jayashankar to co-chair India-Russia Intergovernmental Commission on Trade, Economic, Scientific, Technological and Cultural Cooperation in Moscow today. Iran decides to impose service fees on vessels transiting Strait of Hormuz. IMD issues orange alert for heavy rain in Chhattisgarh, Bihar, Odisha and East Madhya Pradesh today. And in chess, India's Grandmaster Pranesh M. wins Kenitza Open title in Hungary. And with that, we end the morning news. Have a nice day.
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম কৰাত সহায় কৰে
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক
3: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপোলো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত
5: এপোলো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা

0: রজনী গন্ধা, তোমার মূল্য এনিহার।
1: সরস্বত গীতেরে গীতিমালিকাত সেয়া আছিল ভূপেন হাজৰিকা।
2: ঠিক জরুরি অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
1: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এবাৰ শুনক অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা হেমেন হাজৰিকাৰ।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰৰ শিল্পী হেমেন দাস, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা শংকৰ দাসৰ।

কীৰ্তিকমল ভূঞাৰ গীতৰ কথা আৰু শংকৰ দাসৰ প্ৰযোজনাৰে গীতিমালিকাত সেয়া আছিল হেমেন দাস। অনুষ্ঠানত এইবাৰ শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু

সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু প্ৰযোজনা আছিল সৈয়দ চাদুল্লাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল শিল্পীৰ নিজৰ, আৰু এই গীতটিৰে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা, কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা, সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফচিৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচল হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে যোৰাবাটলৈ গৈ তেওঁ পৰিস্থিতিৰ বুজ লৈছে আৰু সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব।
1: মই নিজে যোৰাবাটলৈ গৈ প্ৰতিবাদকাৰীসকলৰ লগত, সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলো। যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে আৰু ভৱিষ্যতে কি কৰিব লাগিব সেই বিষয়েও তেওঁলোকে মতামত দিছিল। তথাপি আমি পুনৰ আলোচনা কৰিলো, ইতিমধ্যে আমি কথা বতৰা পাতিছোৱেই আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল, কৈছে যে আলোচনা চলি আছে, হৈ যাব, আমি সেই কথাখিনি ঠিক কৰিব পাৰিম, ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই।
0: ইপিনে মেঘালয়ৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনে সাময়িকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক সন্থাই কোনো বাধা নিদিয়ে বুলিও প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ৰ দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালক সন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়।
2: The decision that came out from the meeting is that we will be having two states meeting, that is between the two state government and along with the association representing from Assam and Meghalaya, where we will settle up all this matter. It's about we have to respect each other. See, we both need each other, as what Assam is also saying, as well as Meghalaya. What had happened in Meghalaya in few days on the 19th of August, it's not that it's being done purposely by the organization, the Khasi Students Union. There are miscreants. The KSU itself, themselves has clarified about this issue. And so please believe to it, because the people of Meghalaya is not so rude, and we also God-fearing people. We would like to also request the Assam counterpart to at least, we will be discussing at length, so at least to come up with, you know, with their issues and agendas, why all these issues have wrapped up. So we will discuss on the 10th of September.
0: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত চোকা দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে এই বিষয়টো সন্দৰ্ভত শনিবাৰেও মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত স্বাভাৱিক হোৱা নাছিল। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছিল। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জনসাধাৰণক পুনৰ স্বাভাৱিক জীৱন যাপনৰ দিশে ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সমৰ্থন আগবঢ়োৱাৰ

0: নিশ্চয়তা ইতিপূৰ্বে প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী শ্ৰীশাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানতো অংশ লয়। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। এই সন্দৰ্ভত ডঃ শৰ্মাই কয় যে 17 বছৰৰ অন্তত ভাৰতত অনুষ্ঠিত এই চেম্পিয়নশ্বিপে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। দিনৰ 10:30 বজাত আৰম্ভ হ'বলগীয়া কৰ্মশালাত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা নিত্য গীত কি দ্বাৰা ইসকে বজহ সে আজ হম 21 শতাব্দী মে দুনিয়া মে আপনা মর্যাদা পূর্বক পরিচয় বনানে মে হম সফল হুই হে অর হামারি যাত্রা 21 শতাব্দী মে বিশ্ব কে সবসে এক শক্তিশালী রাষ্ট্র কে হিসাব সে পহচান বনানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুয়ে হ্যাঁ আগে কদম রক্ষা হ্যায় তো মুঝে লাগতা হ্যায় কি এই ভাবনা শক্তি কো অধিক মজবুত বনানে কে লিয়ে হমে এসা হি কলা কা হমে সহারা লেনা হোগা।
0: শ্ৰীসোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আজি চীনলৈ যাব। চীনত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ কথা। দেশখনৰ সৈতে থকা 3,488 কিলোমিটাৰ সীমান্তক লৈ চলি থকা বিবাদ সন্দৰ্ভত এয়া হ'ব 25 সংখ্যক বৈঠক। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমান্ত অঞ্চলৰ কোনো কোনো অংশক লৈ দেশখনৰ সৈতে বিবাদ চলি আহিছে। অৱশ্যে ভাৰতে ইতিপূৰ্বে ইয়াকে লৈ স্থিতি স্পষ্ট কৰিছে আৰু কোনো কাৰণতে দেশখনৰ ভূখণ্ড এৰি দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে। ইপিনে অহা মাহত দিল্লীত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলন উপলক্ষে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ চীন ভ্ৰমণে বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ আগেয়ে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন আলোচনাচক্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত চীনৰ সম্পৰ্কক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেওঁ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বৰ্তাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। অসম আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্ৰদানলৈ সমগ্ৰ ব্যৱস্থাটো অধিক শক্তিশালী আৰু ক্ষিপ্ৰ হৈ উঠিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ এই কথা প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ তথ্য অনুসৰি 2021 চনৰ তুলনাত বৰ্তমান ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস পাইছে। একেদৰে এই সময়ছোৱাত গোচৰ নিষ্পত্তি খৰতকীয়া হোৱাৰ ফলত তদন্তৰ হেঁচাও হ্ৰাস পাইছে। 2021 চনত পঞ্জীয়ন হোৱা 1,33,239 গোচৰৰ বিপৰীতে চলিত বছৰৰ জুলাইলৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হৈছে 25,014। ইপিনে 2022 চনত অভিযোগনামা দাখিলৰ হাৰ 34.3% হোৱাৰ বিপৰীতে চলিত বছৰ জুলাই পৰ্যন্ত এই হাৰ 86.65% বৃদ্ধি পাইছে বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীৰ জিলা অপৰাধ গোট আৰু ধুবুৰী থানা আৰক্ষীয়ে নিউঘাটৰ মাদ্ৰাছা চুকত যোৱা নিশা অভিযান চলাই এখন দুচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন লোকক আটক

0: কৰে। সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলে জগ্ৰাৰপাৰ অঞ্চলৰ এখন ফাৰ্মাচীত অভিযান চলাই 1500ৰো অধিক নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে লগতে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীকো আটক কৰিছে। ইপিনে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই চকাই অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। অভিযানকালত লোকজনৰ পৰা 1,00,000 টকাৰো অধিক নগদ ধন জব্দ কৰা হয়। ভূমি সম্পৰ্কীয় জটিলতাৰ ফলত কৃষকসকলে নিজৰ পঞ্জীয়ন পৰিচয় পত্ৰ লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ বাবে দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনৰ 4টা ৰাজহচক্ৰ এলেকাত কৃষি ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ত আজি মঙলদৈ ৰাজহচক্ৰৰ কৃষকসকলৰ বাবে নগৰবাহী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদ আৰু চিপাঝাৰ ৰাজহচক্ৰৰ বাবে সাতখলি গাঁৱৰ দিগ্বিজয় সংঘত ৰাজহ আদালত অনুষ্ঠিত হ'ব। একেদৰে দলগাঁও আৰু পাথৰীঘাট ৰাজহচক্ৰৰ বাবে চক্ৰাৱস্তী গাঁও পঞ্চায়ত আৰু দেওমৰণীয় গাঁও পঞ্চায়ত ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। অহা 31 আগষ্টত ৰাজহ আদালতৰ দ্বিতীয় তথা অন্তিম পৰ্যায় অনুষ্ঠিত হ'ব। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল এফচিয়ে মোহন বাগান ছুপাৰ জায়েণ্টক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ কাপত 17 বাৰ খিতাপ দখলৰ অভিলেখেৰে মোহন বাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকিণ্ডাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশে লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ বিপৰীতে মোহন বাগানৰ হৈ মনবীৰ সিঙে 33 মিনিট
1: মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, উপ মুখ্যমন্ত্ৰীৰে আলোচনা, খাচী সংগঠনৰ পথ অৱৰোধ প্ৰত্যাহাৰ। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম, মেঘালয় আছাম প্লেন মিট অন ট্ৰান্সপৰ্ট ইছ্যু। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম, আছাম মেঘালয় মেক এফৰ্টছ টু ৰিজল্ভ ইম্পাছ। শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক পুনৰ গঠন সম্পৰ্কে বিশদ আলোচনাৰ বাবে কালি নাজিৰাত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সমৰ্থ হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ অভিলাষী আছাম ছেট প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে অচিৰেই মহাকাশলৈ অসমৰ কৃত্ৰিম উপগ্ৰহ ঘোষণা মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। খাদ্যত ক্ষতিকাৰক কেমিকেল থকাৰ অভিযোগত কেইবাটাও বহুজাতিক সংস্থালৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়াই জাননী প্ৰেৰণ কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কালি প্ৰথম দিনৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা ভাৰতে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত ধ্ৰুৱ জুৰেল আৰু সৰাঞ্জ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাডিকলে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা। কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফচিৰ ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষতিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट हो नष्ट हमें সেইটো যদি পইচা দেয় তেনেহ'লে আমাৰ লাভ হয়। বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰীফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144447লৈ কল কৰক।
4: ফচল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
5: জিলাৰ ৰেহৰূপ।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজিলৈ আহিছোঁ গোলাঘাট জিলাৰ ৰেহৰূপ। গোলাঘাটৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা হিৰণ্য গগৈ। গোলাঘাট জিলাৰ নুমলীগড়ত হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিনে নিশাই বন্যহস্তীৰ আতংকত সময় পাৰ কৰিছে নুমলীগড়ৰ বহু অঞ্চলৰ ৰাইজে। 2026 চনত হাতীৰ আক্ৰমণত ইতিমধ্যে এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 8 জন লোক আহত হৈছে। ক্ষতিগ্ৰস্ত হৈছে 76টা বাসগৃহ। এই সন্দৰ্ভত প্ৰতিবেদন আগবঢ়াইছে আমাৰ গোলাঘাটৰ সংবাদদাতাই।
7: হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে গোলাঘাট জিলাৰ বন বিভাগ। হাতীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ নিম আলিবাটকে ধৰি হাতীৰ বিচৰণস্থলীত ড্ৰোনেৰে নজৰদাৰি চলোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে নিশাৰ পেট্ৰলিঙৰ বাবে বনকৰ্মী আৰু গজমিত্ৰক প্ৰয়োজনীয় সা সঁজুলি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। 24 জন গজমিত্ৰৰ বাবে 12টা টৰ্চ, নিশাৰ পেট্ৰলিং দলৰ বাবে ফটকা আৰু টহলৰ বাবে অতিৰিক্ত বাহন তথা চালকৰ ব্যৱস্থা কৰা হৈছে বুলি বন বিভাগে জনাইছে। আনহাতে হাতীক জোকোৱা, আমনি কৰা অথবা খোৱা খাদ্য খুৱাই মানুহৰ কাষলৈ হাতীক আকৰ্ষণ কৰা লোকৰ বিৰুদ্ধেও কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিছে বন বিভাগে। ইফালে বন্যপ্ৰাণীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবেও নতুন ক্ষতিপূৰণ ব্যৱস্থাই কিছু সকাহ কঢ়িয়াই আনিছে। নতুন অধিসূচনা অনুসৰি বন্যপ্ৰাণীৰ আক্ৰমণত মানুহৰ মৃত্যু হ'লে ক্ষতিপূৰণৰ পৰিমাণ 4,00,000 টকাৰ পৰা বৃদ্ধি কৰি 6,00,000 টকা ধাৰ্য কৰা হৈছে। বাসগৃহ ক্ষতিগ্ৰস্ত হ'লে ঘৰটো কেঁচা নে পকা তাৰ ওপৰত ভিত্তি কৰি 10,000 টকাৰ পৰা 95,000 টকালৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। মানুহৰ মৃত্যু হ'লে 2 দিনৰ ভিতৰত, ঘৰ বাৰী ক্ষতিগ্ৰস্ত হ'লে 15 দিনৰ ভিতৰত আৰু কৃষিভূমিৰ ক্ষতিগ্ৰস্ত হ'লে 21 দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
6: গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলক লৈ পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অঞ্চলটোত 59টা পৰিয়ালৰ প্ৰস্তাৱিত উচ্ছেদক লৈ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে এইবাৰ নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নাগালেণ্ডৰ এটা সংগঠনে। এই সন্দৰ্ভত অধিক জনাব আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
7: নাগালেণ্ডৰ লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন চমুকৈ LLRPO-ই দাবী কৰিছে যে 2 নম্বৰ নেকেৰী বিলৰ এই অঞ্চলটো নাগালেণ্ডৰ লুঙৱেম আৰু মিকিৰাং বস্তিৰ অন্তৰ্গত। এই দাবীৰ ভিত্তিত অসমৰ একপক্ষ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নাগালেণ্ড চৰকাৰক তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে LLRPO-ই। ইফালে এই দাবীক লৈ মেৰাপানীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসমৰ বিভিন্ন জাতীয়তাবাদী সংগঠন আৰু স্থানীয় ৰাইজে নাগালেণ্ডৰ সংগঠনটোৰ দাবী নস্যাত কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেগেৰী বিলত অবৈধভাৱে বসতি স্থাপন কৰাৰ অভিযোগত 2025 চনত অসম চৰকাৰৰ বন বিভাগে 205টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। 144টা পৰিয়ালক উচ্ছেদ কৰা হয়। অৱশিষ্ট 59টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত আছিল।
6: অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল এলেকা অৰ্থাৎ ইক' চেঞ্চিটিভ জ'নৰ পৰিসৰ হ্ৰাস কৰাৰ বিষয়ক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে বিষয়টোক লৈ বিভিন্ন পক্ষৰ বিভিন্ন মত পোহৰলৈ আহিছে। চৰকাৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া কুঠৰীৰ পৰা হালধিবাৰীলৈকে ইক' চেঞ্চিটিভ জ'নৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হ্ৰাস কৰাৰ প্ৰস্তাৱক একাংশ ৰাইজে সমৰ্থন জনোৱাৰ লগতে কিছু দল সংগঠন আৰু আন একাংশ ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ গোলাঘাটৰ সংবাদদাতাই।
7: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ দাঁতিকাষৰীয়া ৰাইজে অভিযোগ কৰে যে বৰ্তমানৰ বিধি নিৰ্দেশৰ ফলত অঞ্চলটোৰ উন্নয়নমূলক কাম কাজ আৰু জীৱিকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পৰিৱেশ সংৰক্ষণৰ লগতে স্থানীয় লোকৰ অধিকাৰ আৰু সামাজ উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষাৰ দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে ইক' চেঞ্চিটিভ জ'নৰ পৰিসৰ হ্ৰাসৰ প্ৰস্তাৱক লৈ

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰা হৈছে চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ প্ৰথম গীতটি শুনাবলৈ লৈছোঁ দুৰ্জন ছবিখনৰ পৰা। গীতটিত কণ্ঠদান কৰিছে অনামিকা চৌধুৰী আৰু ৰমেন ডেকায়।

দুৰ্জন ছবিখনত ৰমেন ডেকা আৰু অনামিকা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক জৰি নম্বৰ 1 ছবিখনত চনু নিগম আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

জৰি নাম্বাৰ ওৱান ছবিখনত চানু নিগম, কুমাৰ চানু আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক ৰামধেনু ছবিখনত অংগৰাগ মহন্তই গোৱা এই গীতটি।

0: ৰামধেনু ছবিখনত অংগৰাগ মহন্ত গোৱা গীত দেখি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
5: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। নূৰ ছবিখনৰ গীত এটি শুনাবলৈ লৈছোঁ প্ৰকৃতি কক্কৰ কণ্ঠত।

0: নূর ছবিখনত সেয়া আছিল প্ৰাকৃতিক আকাৰ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: উভতি আহিছো চিত্ৰগীতৰ মাজুলী। জেতুকা পাতৰ দৰে ছবিখনত অনিন্দিতা পালেগুৱা এই গীতটি বজাই শুনাবলৈ লৈছোঁ।

জেতুকা পাৰৰ দৰে ছবিখনত সেয়া আছিল অনিন্দিতা পাল। ফ'ৰ্চ টু এই ছবিখনৰ এটি গীত বজাই শুনাবলৈ লৈছোঁ নেহা কক্কৰৰ কণ্ঠত।

choose.

নেহা কাক্কাৰৰ কণ্ঠত ফৌজটো ছবিখনৰ গীতটি শুনিলে অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কানিন ছবিখনত তৰালি শৰ্মাই গোৱা এই গীতটি।

0: কানিন ছবিখনত তৰালী শৰ্মাক কোৱা গীতটি শুনিলে চিত্ৰগীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইখিনিতে এটি ঘোষণা শুনক, কাইলৈ 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডক্টৰ ঋতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ কৈছোঁ, 9435405222 আৰু 03612661876। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
3: মোৰ মানে দখলতে ঘৰ, মোৰ বাইদেউ হয়, কিন্তু মই বিয়া হৈছোঁ বেলতলাত। মোৰ এনে পৰিচয়টো মই পঞ্জাৱীৰ লগত বিয়া হৈছোঁ, কিন্তু এওঁ মোৰ হাজবেণ্ড মৰাৰ পিছতে মই মানে মাৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান।
2: হয়, দিনপঞ্জীৰ মতে আমি বৰ্তমান ভাদ মাহত ভৰি দিছোঁ। তথাপিতো আমি যিহেতু উপস্থিত আছোঁ ভীমা শংকৰত আৰু

0: বৰ্তমানেও যিহেতু বলবম চলি আছে, সেয়েহে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি শাওন মাহটো কিদৰে পালন কৰিলে?
1: এই মানে শাওনৰ মাহটোত তাৰমানে মই মানে মানে বাহিৰা বস্তুটো একো নাখাওঁৱে, কিবা এটা মানে শিৱৰ কাৰণে বহুত মানে কিবা মন্দিৰে চন্দিৰে যাওঁ, খুব ভাল লাগে আৰু মন্দিৰত গ'লে সেনেকুৱা আৰু।
0: আপুনি শিৱৰাত্ৰিত জন্ম পাইছিলে?
1: মই শিৱৰাত্ৰিত জন্ম পাইছিলোঁ,
2: কিন্তু
1: শনিবাৰ আছিল, সেইকাৰণে এই মানে এইটো শাওনৰ মাহটো মানে এইবাৰ মানে মোৰ বোৱাৰী এজনী ক'লে যেনেকৈ শাওনৰ মাহ, তেতিয়া মই ভাবিছোঁ যে অঁ এইটো শাওনৰ মাহ মই পালিব লাগিব এনেকুৱা বুলি। আৰু তেতিয়াৰ পৰা তাৰমানে মানে মাছ মাংস কণী চনী একো নাখাওঁ, বাহিৰত মানে একোৱেই নাখাওঁ আৰু, ঘৰত মানে খালি মানে আৰু নিৰামিষ আৰু, যেনেকুৱা যিকোনো মানে আৰু ভেন্দি হ'লে এনে অলপমান তেলত হেৰি কৰি বা বইল কৰি এনেকুৱাকৈ খালোঁ, এনেকুৱা মানে এইটো মাহ পূৰা ৰাখিছোঁ আৰু।
0: কেতিয়াবা বিৰক্তি নালাগেনে?
1: বিৰক্তি নালাগে, মোৰ নালাগে, কিন্তু মোৰ মায়ে কিন্তু কৈ থাকে তোৰ কেতিয়া এইবিলাক যাব, মায়ে কৈ থাকে তই কেতিয়া মানে মাছ মাংস তই এনে নাখা আৰু, এতিয়া বোলে তই এইটো আৰু পালছা কি হ'ব, মই বোলো ৰহে ধৈৰ্য ধৰ আৰু এটা লাজ আছে, মাক সেনেকৈ কওঁ, বয়স হৈছে যে মায়ে কৈ থাকে।
0: সেয়াই হয়তো মহাদেৱৰ মহিমা।
1: অঁ সেইটোৱে তেওঁৰ মহিমা আৰু।
0: আপুনি মহাদেৱক কেনেদৰে বিচাৰি পায় আপোনাৰ জীৱনত?
1: দাদা মোৰ লাইফত তাৰমানে কি জানে, মই তাৰমানে যেনেকুৱা মোৰ গিৰিয়েকৰ বাদে মই মানে কোনো মানুহক চাব নিবিচাৰোঁ, এই সেই মহাদেৱক তাৰমানে মহাদেৱ বুলিয়ে ভাবোঁ আৰু, সেইকাৰণে তেখেতক মই শ্ৰদ্ধা কৰোঁ, সেইটোৱে।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গীত শুনিব বিচাৰিব?
1: এনেই শিৱৰে গান শুনিব বিচাৰোঁ।
0: ঠিক আছে, ধন্যবাদ।

0: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো?
1: নিপম কলিতা।
0: আপুনি ক'ত থাকে?
1: ইয়াতেই ঘৰ, পামহি, ভীমাশংকৰ মন্দিৰৰ ওচৰতে।
0: আজি যিহেতু আমি ভীমাশংকৰ মন্দিৰত আহিছোঁ আৰু আপুনি আপোনাৰ পৰিয়ালৰ সৈতে এখন সুন্দৰকৈ দোকান দিছে আৰু
2: শাওন মাহ পাৰ হৈছে, তথাপিতো বলবম এতিয়াও চলি আছে, 28 আগষ্টলৈ চলি থাকিব। গতিকে এই সময়খিনিৰ অনুভৱটো জানিব বিচাৰিছোঁ।
1: শাওন মাহটো ভালেই, শিৱৰ মাহ যিহেতু এইটো মাহ, আমাৰো ব্যৱসায় বাণিজ্য ভাল হয় এইটো মাহত। বাকী 11 মাহটো এনেকৈ ৰখি থকা যে শাওন মাহটো আহিব বুলি আৰু। তাৰপিছত আপোনাৰ শাওন মাহটো ভালেই আৰু।
0: ইয়াততো বহুত ধৰণৰ বিভিন্ন মানুহ আহে, বহুত ঠাইৰ পৰা আহে, গতিকে তেনেকুৱা কিবা মুহূৰ্ত আছে নেকি আপোনাৰ সেই ভক্তসকলৰ সৈতে ভাল লগা কিছুমান মুহূৰ্ত?
1: মাৰ মাহেতো ভক্ত আহি থাকে আপোনাৰ বাহিৰৰ, ধৰক টুৰিষ্টখিনি যিখিনি কামাখ্যা ধৰা টুৰিষ্টখিনি ইয়ালৈ আহে, গোটেইখিনি আহে প্ৰায়। এনেকুৱা মানে বাহিৰৰ মানুহ লগ পোৱা ভাল লাগে আৰু। তেওঁলোকে ভীমাশংকৰ মন্দিৰ আমাৰ অসমৰ এটা মন্দিৰ, তেওঁলোকে বিচাৰি আহে ইয়াত জ্যোতিৰ্লিংগ, ভালেই লাগে, গোটেইখিনি ভাল লাগে, সদায় আহে যিহেতু মানুহখিনি, আমি দোকানীৰ ওচৰত পাই থাকোঁ মানুহখিনি গোটেইখিনি আৰু। এনেকুৱা
0: আৰু এনেই আপোনালোকে কেতিয়াৰ পৰা মানে গধূলি চাগে ইয়াত অহা নহয়, আহিবলৈ নিদিয়ে, গতিকে সময়টো কি কেনেধৰণৰ যদি আমাৰ শ্ৰোতাসকলে আহিব বিচাৰে তেতিয়া?
1: সময়টো আপোনাৰ ৰাতিপুৱা 7 বজাত খোলে আৰু সন্ধিয়া 5টা বজাত বন্ধ হয়।
0: মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ইয়াত মানুহ নাছিলে, খুব কম সংখ্যকে গম পাইছিলে, এতিয়া মানুহৰ সমাগম বেছি হৈছে, সেই হিচাপে আপোনালোকৰ ব্যৱসায়টো যথেষ্টখিনি লাভান্বিত হৈছে?
1: অঁ, যথেষ্ট লাভান্বিত বুলি ক'ব নোৱাৰি, চলি আছোঁ আৰু। আগতে দোকান কম আছিল, চলিছিলোঁ, এতিয়া দোকান বাঢ়িছে। আগতে আমি 3-4খন দোকান আছিলোঁ, এতিয়া ধৰক 20-25খন দোকান আছে, সকলোৱে চলি আছে আৰু সেনেকুৱা।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ, গতিকে আজি আপুনি আমাৰ অনুষ্ঠানটিত কি গান শুনিব বিচাৰিব?
1: শিৱৰে কিবা গান এটা বজাব আকৌ।
0: ঠিক আছে, নিশ্চয়কৈ, ধন্যবাদ।

0: যাতে আমাক সমাজৰ পৰা ওলাই দিয়ে, যে হিজৰা কমতি মানুহ ওলাই দিয়ে, গাঁৱৰ কমতি মানুহ ওলাই দিয়ে, এপচেপ্ট নকৰে গাঁৱৰ মানুহ, তেতিয়া আৰু মা পাপা কি কৰিব, ঘৰৰ পৰাতো ওলাই দিয়ে, ওলাই দিয়ে আৰু আমাৰ হিজা থাকে, হিজাগিলা লৈ যায় ৰুমত, লৈ যায় কিনে ডাঙৰ দীঘল কৰে, খোৱা লোৱা দিয়ে, থকা মেলা দিয়ে, কেতিয়াৰ পৰা এনেকৈ হিজাৰ লগত চিনাকি হৈ যায় আৰু।
1: আপোনাৰ কিবা সপোন আছিলনে সৰুৰ পৰা?
0: মোৰ সপোনটো কি আৰু, সপোনটো মানে সেই ছোৱালী হোৱা সপোনটো।
1: আপোনাৰ এনেই আচল নাম কি আছিলে?
0: মোৰ আচল নামটো মই নিজে নাজানো, মোৰ গোটেই দশমাজ গোটেই ছোৱালীৰ নামে দিয়া আছে, দশমাজত গোটেই ছোৱালী এনে বাবা সৰু বুলি মাতে আৰু, ঘৰত নাম মাতা মানুহটো সৰু বুলি মাতে, মা বাবাটো মাতিব সেইটো নামটো আৰু, মই যিমানে ছোৱালী নহওক কি ঘৰতো নামটো সেইটো মাতে আৰু, বাকী আধাৰ কাৰ্ড পেন কাৰ্ড চব ছোৱালীৰ নামেই আছে।
1: আৰু মা দেউতাই এতিয়াও আপোনাৰ সম্পৰ্ক আছেনে? আপোনাৰ
0: আছে, মই যাওঁ, বাবাটো বাবাৰো গা ভাল নাই, বয়সস্থ মানুহ, মই ঘৰত যাওঁ, যাই বাবাক সজা পানী দি আহোঁ সেইটোৱেই।
1: গতিকে কেতিয়াবা ঘৰখনলৈ মনত পৰেনে যে আগতে যিদৰে আছিলোঁ সৰুতে?
0: অঁ মনত পৰে, ঘৰতে বহুত কথা মনত পৰে, লগৰ মাহন থাকে চিনাকি, সেনেকৈ বিয়া পাতি চলিল বাপে ঘৰ আৰু মইতো হিজৰা হৈ গ'লোঁ, বহুত চিন্তা কৰে, কেতিয়াবা কান্দাও লাগে চকুটি, সৰু কালৰ কথা বহুত মনত পৰে, বহুত মনত পৰে।
1: কিবা আক্ষেপ আছে নেকি জীৱনটোক লৈ?
0: জীৱনটো আক্ষেপ মানে একো জীৱনত কি ক'ম আৰু, জীৱনটোতো এনেই গৈছে তেনেকুৱা গৈছে, খালি জীয়াই আছো যে সেয়াখিনি আৰু।
1: সমাজত আমি যিদৰে স্বাধীনভাৱে চলিব পাৰিছোঁ সেইদৰে যদি আপুনিও স্বাধীনভাৱে চলিব পাৰিলে হয়, এতিয়াও স্বাধীন কিন্তু সেই এক্সেপ্টেঞ্চখিনি যদি আপুনি পালে হয় আপুনি কি কৰিব বিচাৰিলে হয়?
0: সেনেটো কথা ভালেই আছিলে, এনেকৈ লিখা পঢ়াও শিকিলোঁ হয়, মানুহৰ সব ভাষা শিকি পালোঁ, অলপ ইংলিছে জানিলোঁ হয়, এনেকৈ কৰাটো কথাই নাছিলে, ভালেই হ'ল, মোৰ কাৰণে ভাল হ'ল জীৱনত, মোৰ কাৰণে ভাল হ'ল হয়। সুবিধা মানে একোতো আমি একো সুবিধাই নাপাওঁ, আজি চোৱা তুমি আজি আঁচনি কিমান মানুহ আঁচনি পায়, কলেজত পঢ়ি থকা আঁচনি পাই আছে, মাইনা আঁচনি পাই আছে, বুটা আঁচনি পাই আছে, বহুত মানুহ আঁচনি পাই আছে, আমিতো একোৱে নাপাওঁ, চাউল কোনোবাকে ৰেচন কাৰ্ড চাউল পাই আছে, কোনোবা ঘৰ পাইছে, কোনোবা টকা পাইছে, আমিতো একোৱে নাপাওঁ, খালি ভতেহে লৈ আছে, কিন্তু আমাকো দিব লাগে তোমাৰ বস্তু,
1: তেওঁলোকৰ বাবেও এটা অধিকাৰ আছে,
0: আমাৰো অধিকাৰ আছে নহয়, যেনেকৈ আমি ভতটো দিওঁ, চব ক্ষেত্ৰত আমিও নামি যাওঁ, গতিকে আমিও কিবা এটা দিব লাগে, আমাক একো দিয়া নাই, আমি একো নাপাওঁ।
1: আৰু সেইবাবেই হয়তো এখন দীঘলীয়া যুঁজ কৰিব লাগিব আপোনালোকে।
0: যুঁজ কৰিলেতো এইটো নিবই লাগে, চবকে যদি সমান চকুৱে চায় এতিয়া আমাকো চাব লাগে নহয়, বাকীগিলাক ল'ৰা মাইকী বোৱাৰীক চাব আৰু হিজাগিলাক নাচায়, হিজাগিলাক কি কৰিছে, হিজাগিলাকো চকু দিব লাগে, ভাৰতৰ নাগৰিক হয় হিজাকো চকু দিব লাগে, খালি হিজাই কি কয় তালি মাৰি হিজাগিলাক খাই থাকে সেইটো নহ'ব নহয়।
1: আপুনি গান শুনে নে নাই?
0: এনে গান শুনো,
1: কেনেকুৱা গান শুনে?
0: এই যি অসমীয়া হওক হিন্দী হওক ভাল লাগিলে শুনিম আৰু, ভাল লাগিলে শুনা যায়।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচল হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। ইপিনে মেঘালয়ৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনে সাময়িকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালকসন্থাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালকসন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়।
2: The decision that came out from the meeting is that we will be having two states meeting, that is between the two state government and along with the association representing from Assam and Meghalaya, where we will settle up all this matter. It's about we have to respect each other. See, we both need each other, as what Assam is also saying, as well as Meghalaya. What had happened in Meghalaya in few days on the 19th of August, it's not that it's being

0: done purposely by the organization, the Khasi Students Union. There are miscreants. The KSU itself, themselves, has clarified about this issue. And so please believe to it, because the people of Meghalaya is not so rude, and we also God-fearing people. We would like to also request the Assam counterpart to at least, we will be discussing at length, so at least to come up with, you know, with their issues and agendas, why all these issues have wrapped up. So we will discuss on the 10th of September.
1: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কিছু সময়ৰ পাছতে হ'বলগীয়া কৰ্মশালাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ ডামৰাত কালি সন্ধিয়া অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত এজন ক্ষুদ্ৰ ব্যৱসায়ী আহত হয়। আৰক্ষীয়ে জনোৱা মতে আবু ছায়েদ নামৰ ব্যৱসায়ীজনে ডামৰা বজাৰৰ পৰা তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠান অভিমুখে গৈ থকাৰ সময়ত দুৰ্বৃত্তই আক্ৰমণ কৰি পলায়ন কৰে। লোকজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা হোৱা নাই। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰববীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু TMPK-ৰ সভাপতি তিলক দলেক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাই প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক বেদাগঞ্জু আৰু জৰ্জ হিল সোঁৱৰণী প্ৰাইজমণী ফুটবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ ফাইনেলত ওদালগুৰি FC-য়ে গহপুৰৰ আজোন FC-ক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 12:05।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছোঁ মই লভিতা, ডিউটি ৰুমত মামনি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান, মনোজ হাজৰিকা, মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস, আছিফ আহমেদ। FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।
3: গলিয়ে গলিয়ে এই কণ্ঠ শুনা যা, প্ৰতিটো ঘৰে নিজৰ গণনা কৰা, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন আমাৰ বিকাশ।
4: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে অমিত বাস্কুটাই।
5: পৰাগমালা

0: पराग माला।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ এখনি আলেখ্য।
1: এয়া শুনক বৰষুণ, হৃদয়ৰ মালিতা।
2: বৰষুণৰ এটি সন্ধিয়া আকাশত দেখিছোঁ এডাল বিজুলী ৰেখা, যি ক্ষণিকতে নোহোৱা হৈ পুনৰ ধৰা দিছে। দুফাল আকাশ, দুটি মন নীৰৱে পাৰ হৈ যায় ঝৰঝৰ ঝৰঝৰ জৰ্জৰিত সময়। অতীতৰ একোৰা স্মৃতিৰ ঠেলাত ইজনে আনজনৰ পৰিচয় পায়। গত সময়ৰ হেঁচা স্মৃতিৰ বাট উলুকিয়াই কথাৰ আঁত বিচাৰি পায়।
3: হাই,
4: হেল্ল',

0: সকলো ঠিকে আছে?
1: ভাল।
2: ঋতু পৰিৱৰ্তন নে মাহৰ পৰিৱৰ্তন, ঋতু এটাৰ উল্লেখনীয় দিশসমূহেই যদি উল্লেখ কৰিব পৰা নাযায়, অসমীয়া মাহবোৰ অদলা বদলি কৰি দিওঁ নেকি?
0: বতৰত খেলো বোলা খেলখন আবতৰত দোলা দিয়ে, উৎসাহৰ লেথাৰি নিচিগাহুৰ গগন ভাঙি নামি আহে।
2: প্ৰকৃতি আৰাধনাই যেন কৃষিজীৱীৰ ধৰ্ম, ঋতুৰ সেতু পাৰ কৰা উন্মাদনাই জীৱনৰ মৰ্ম।
0: সেয়েহে ভৰ বাৰিষাৰ বাম অথবা খৰাং, একোলৈ ভ্ৰুক্ষেপ নকৰি উপেক্ষাক অপেক্ষাৰে বিদ্ৰুপ কৰি ৰৈ থাকে মুঠি মুঠি সপোন সাঁচি।

0: কুঁহিপাত, কাব্যপ্ৰাণ অথবা কল্পনাত প্ৰাণ পোৱা উপন্যাস, এয়া স্তৰে স্তৰে জীপাল কৰা বৰ্ষা সম্ভাৰ, মানুহৰ ভাৱ প্ৰৱণতাও মুখলধাৰে বৈ অহা এজাক বৰষুণ, যিয়ে সজীৱ কৰি তোলে ন ন সৃষ্টি, মন আৰু পৃথিৱী। পৃথিৱীৰ প্ৰতিটো উপাদানে বৰষুণৰ ভিত্তিত গঢ় লৈ উঠি ধৰা দিয়ে বুকুৰ মাজত। নৈ আৰু নৈপৰীয়া জীৱন, বননি খাদ্য শৃংখল, আকাশ মেঘ আৰু ডাৱৰ, হেঁপাহ অজুহাত কোমল মাটিৰ সুঘ্ৰাণ।
1: কি কাকতলীয় ঘটনা, what a coincidence! একেইজাক বৰষুণতে আমি দুয়ো ফচিলো আৰু মোৰ হাতত আছে একেইখন কিতাপৰে দুটা কপি।

0: জোতা নিপিন্ধা হলে ভাল আছিল বুঝিছে।
1: পকা ৰাস্তাত খালী ভৰিৰেও খোজকাঢ়িব টান।
2: বৰষুণৰ অজুহাততে জন্ম পাই শৈশৱৰ এমুঠি স্মৃতি, কাগজৰ নাও খেল, কচুপাতৰ ছাতি আৰু আগচোতালৰ টেপটেপীয়া মাটি। এহাত আহল বহল পুখুৰীত বিচাৰি পাইছিলোঁ তিনি প্ৰকাৰৰ মাছৰ দহটা প্ৰাণী, দৰিকণা, চেং, গৰৈ। হাতখনকে জাখৈ কৰি তুলি আনি থৈছিলোঁ কাঠিত।
1: মূৰত জাপি পিন্ধি সমদল জুৰিছিল

0: লানি লানি ৰুৱনি। আইতাৰ আখলৰ জলপান বান্ধি বৰপিতাই গৰুহালক সকি আহিছিল হাতত এচাৰিডাল তুলি। পিঠিত জ্ঞান সম্ভাৰ বান্ধি বগলী খোজেৰে ওলোটা সমদল উলিয়াইছিলো পাদুকাৰে চেটেক চেটেক কৰি।
1: পাত খালৈ বোলো বৰষুণৰ বতৰত মই নানো থে মটৰ।

0: সময় চাইবে।
1: প্ৰতিখন চহৰৰ বৰষুণে এক অনন্য কাহিনীৰ অৱতাৰণা কৰে। প্ৰতিটো যুঁজাৰু মনত কেইবাজাকো ধুমুহা বৰষুণ পাৰ হৈ নগ'লে যেন কাহিনী এটা আধৰুৱা হৈ সামৰে।
0: পিছে প্ৰতিখন চহৰত পাৰ কৰা জাক জাক বৰষুণৰ আধাৰত সংক্ষিপ্ত সময়ৰ দূৰী এডাল গাঁঠিব পাৰি আপোনজনৰ মাজত।
1: টোপাল টোপাল মুকুতা গাঁঠি স্মৃতিৰ হাড় এডাল উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰি আপোনজনক।
0: এয়া চোৱা, তাৰডালত টোপালবোৰ কি ধুনীয়াকৈ লাগি আছে।

0: বৰষুণ মানে কি?
1: বৰষুণ একাপ চাহ, গৰম গৰম পকৰা আৰু
0: বৰষুণ।
1: বৰষুণ মানে সৌন্দৰ্য, বৰষুণ মানে ঝিৰ ঝিৰ গুণগুণ প্ৰাণোচ্ছল শব্দ। বৰষুণ বৰষুণ এক প্ৰাকৃতিক আবেদন। এই আবেদনত তিতি বুৰি এখিলা কাগজ পুৰ হয় কাৰোবাৰ পৰাণৰ কবিতাত।
0: নামঘৰৰ ডবাটো হৈ বাজে মেঘৰ গুমগুমনি, হৃদয়ৰ পৰা হৃদয়লৈ বৈ যায় এই সংগীত মালহাৰ।
1: চকুৱে জেনি চাই ক্ষণে ক্ষণে মাথো পায়, সাতুৰঙী উৰণি টানি ৰৈ আছে আকাশ, হ'ব ধৰিত্ৰীৰ বুকুত পানীৰ দৰকাৰ।
0: বৰষুণৰ বতৰত মইনা বাছত উঠিব পাৰে? যোৱা, কিতাপখন লৈ যোৱা।

0: বৰষুণ কেতিয়াবা আকস্মিক, কেতিয়াবা অৱধাৰিত। এটা ফৰকাৰ বতৰো অবাঞ্ছিত বৰষুণ এজাকে ধুই নিব পাৰে।
1: কলিয়া মেঘে থকা আকাশখনো গিৰ গিৰকৈ আঁতৰি যাব পাৰে, তথাপিও বৰষুণৰ তাৎপৰ্য ম্লান নহয়।
0: টোপাল টোপাল স্মৃতিয়ে ক'ব আপোনজনৰ কথা,
2: তোমাৰ কথাকে ক'ব।
0: পাৰ হৈ যাব জাক জাক বৰষুণৰ মাজত আশা।

0: স্বাভাৱিক কৰাৰ বাবে সহায় আগবঢ়োৱা দুয়োখন ৰাজ্যৰ দল সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সাতামপুৰুষীয়া সম্পৰ্ক অটুট থাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়ানাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: গুৰুজনাৰ ৰচিত আমাৰ অংকীয়া নাট পাৰিজাত হৰণ আজি ইয়াত শিল্পীসকলে উল্লেখনীয়ভাৱে মঞ্চস্থ কৰিছে। তেখেতসকলৰ অভিনয় আজি উপস্থিত থকা দৰ্শকসকলক মনমুগ্ধ কৰিলে। গতিকে মই সকলো শিল্পীকে ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে গুৰুজনাৰ ভক্তি মাৰ্গৰ প্ৰতি তেখেতসকলে বিশেষভাৱে ইয়াত আকৃষ্ট হৈ আজি গুৰুজনাৰ অমৰ সৃষ্টিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে ই প্ৰশংসনীয়।
0: শ্ৰীসোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ লৈছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত

0: শ্বাহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অৰুণ জেটলী এগৰাকী আইনী বিশেষজ্ঞ, সুদক্ষ বক্তা আৰু সুপ্ৰশাসক আছিল। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ নীতিসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা এই আঁচনিসমূহৰ সফল ৰূপায়ণত অৰুণ জেটলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰববীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু টি এম পি কেৰ সভাপতি দিলক ডোলেক সম্পাদকৰ দায়িত্ব দিয়া হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদকে জনাইছে।
1: অহা 25, 26, 27 ছেপ্টেম্বৰ তিনিদিনীয়াকৈ মিচিং অগম কাবং আদান অধিবেশন কৰি অনুষ্ঠিত কৰা হ'ব দঞ্জিত পৰ লত্ৰাতে। আজি তাৰে ৰিচিপশ্যন কমিটি এটা অভ্যন্তৰীণ সমিতি গঠন কৰা হ'ল। অভ্যন্তৰীণ সমিতিখন খুব শক্তিশালী আৰু খুব নিকা হ'ব বুলি ভাবিছোঁ আমি। তাৰে আজি আমি মুখ্য উপস্থাপক লখিমপুৰ লোকসভাৰ সমষ্টিৰ এম পি মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়াক দিছোঁ, চি চি বৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ ডাঙৰীয়াক দিছোঁ, আৰু মূল কমিটিৰ দায়িত্বত সভাপতিৰ দায়িত্বত থাকিব জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আৰু উপসভাপতি পদত আছে জহান দলে, প্ৰতাপ টায়ে, কনক দলে, চি কে দলে, জয়ন্ত কামান আৰু ৰেৱত গগৈ তেখেতলোকে উপসভাপতি। তেনেকৈ আমি তাক 22 জনীয়া কমিটি এটা আজি গঠন কৰা হ'ল। আধাৰ সম্পাদকত আছে আমাৰ ৰিচিপশ্যন কমিটিৰ আধাৰ সম্পাদক তিলক দলে, বৰ্তমানে তেখেত চিলাপথাৰতে ঘৰ, টাকা মিচিং পৰিণ কাবাঙৰ সভাপতি, আৰু তেখেতলোকৰ নেতৃত্বত আজি ৰিচিপশ্যন কমিটি গঠন কৰিছোঁ। আৰু আমি আশাবাদী খুব সুন্দৰকৈ ৰিচিপশ্যন কমিটিটো হ'ব আৰু আমি আধাৰ অধিৱেশন কৰি কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ।
0: কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আজি নিচেই পুৱা আৰক্ষীয়ে 2000 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। শিমলুটাপু আৰক্ষীয়ে অসম বাংলাদেশ সীমান্তৰ শ্ৰীৰামপুৰ গেটত চলোৱা এই অভিযানত এখন ট্ৰাকৰ পৰা 203টা পেকেটত ভৰাই নিয়া ভাংখিনি জব্দ কৰে। তেজপুৰৰ পৰা বিহাৰৰ মুজাফৰপুৰ অভিমুখে যোৱা বাহভৰ্তি ট্ৰাকখনত ভাংখিনি লুকুৱাই নিয়া হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ৰাম লক্ষ্মণ ৰাজভাৰ আৰু মনোজ চৌহান নামৰ দুজন লোকক আটক কৰে। ধৃত লোক দুজন উত্তৰ প্ৰদেশৰ নিবাসী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক বেদা গঞ্জু আৰু জৰ্জ চিল সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা দলে অংশ লোৱা প্ৰতিযোগিতাৰ ফাইনেলত ওদালগুৰি এফ চিয়ে গহপুৰৰ আজন এফ চিক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত বিজয়ীসকলক ট্ৰফি আৰু নগদ ধন প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ গ্ৰহণ, মাখনা খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসম আৰু মেঘালয়ৰ মাজত বাহনৰ চলাচল পুনৰ স্বাভাৱিক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানে দেশৰ ঐতিহ্যক চহকী কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু কোকৰাঝাৰৰ শ্ৰীৰামপুৰত আৰক্ষীৰ 2000 কিলোগ্ৰামৰো অধিক ভাং জব্দ, দুজন আটক। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: এফএম বেণ্ডৰ 101.6 মেগাহৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

পৰিল। এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ সুৰৰ কৰণী, পুনতে শুনাবলৈ লৈছোঁ বীণা ভাগৱতীৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দেৱজানী দাসৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু তৰুণ শৰ্মা। আজি নিশা 7:45 দেৱজানী দাসৰ কণ্ঠৰ আধুনিক গীত পুনৰ প্ৰচাৰ কৰা হ'ব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত। এতিয়া শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মদমদ সৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত মদমদ সাৰং ৰাগত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি অন্ধ্ৰপ্ৰদেশৰ এলোৰি জিলাৰ মুচুনুৰু গাঁৱত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায়ৰ প্ৰসাৰ কৰিবলৈ আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ বিশেষ নৱজাতক যতন ইউনিটত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত কমেও 3টি নৱজাতকৰ মৃত্যু হয়। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাত ভাৰতে কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি অন্ধ্ৰপ্ৰদেশৰ ইলোৰি জিলাৰ মুচুনুৰু গাঁৱত উপস্থিত হৈছে। গাঁওখনত উপস্থিত হোৱাৰ লগে লগে উপৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল এছ আব্দুল নাজিৰ আৰু মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে আদৰণি জনায়। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে আজি গাঁওখনত গৰ্মেট পপকৰ্ণিকা অৰ্থাৎ দেশৰ মাকৈ উৎপাদনৰ অন্যতম সংস্থাই বংশগতিবিহীনভাৱে বিকশাই তোলা উচ্চজাতৰ মাকৈৰ বীজ মুকলি অনুষ্ঠানত অংশ ল'ব। এই ব্যৱস্থাৰ জৰিয়তে কৃষি অধিক লাভজনক কৰি তোলাৰ লগতে উদ্যান শস্যৰ মূল্য সংযোজন আৰু বজাৰ লাভ কৰিব পৰাকৈ ব্ৰেণ্ডিং কৰাৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে গৰ্মেট পপকৰ্ণিকাই দেশৰ সহস্ৰাধিক কৃষকৰ সৈতে অংশীদাৰিত্ব ব্যৱস্থাৰে মাকৈ আৰু বজ্ৰা খেতি কৰাৰ পদক্ষেপ লৈছে। মুচুনুৰুত সংস্থাটোৱে আৰম্ভ কৰা এই ব্যৱস্থা এছিয়াৰ অন্যতম বৃহৎ মাকৈ প্ৰসংস্কৰণ কেন্দ্ৰসমূহৰ অন্যতম আৰু দেশৰ বিভিন্ন প্ৰান্তৰ চিনেমা হলসমূহলৈ ইয়াৰ পৰাই মাকৈ যোগান ধৰা হয়। উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে এই অনুষ্ঠানত কৃষকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি কৃষি খণ্ডৰ অংশীদাৰসকলক উদ্দেশ্যি ভাষণ দিব। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী

0: মৃত্যুবার্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অৰুণ জেটলী এগৰাকী আইনবিধি বিশেষজ্ঞ, সুদক্ষ বক্তা আৰু সুপ্ৰশাসক আছিল। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ নীতিসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা এই আঁচনিসমূহৰ সফল ৰূপায়ণত অৰুণ জেটলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায়ৰ প্ৰসাৰ কৰিবলৈ আৰু সুজুকীৰ দৰে সফলতাৰ কাহিনী সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। জাপান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ, জাপান ভাৰত পৰামৰ্শ সমিতি আৰু ভাৰতীয় দূতাবাসৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ যুৱ কৰ্মশক্তি, বৰ্ধিত অৰ্থনীতি আৰু দীৰ্ঘম্যাদী বিকাশৰ আকাংক্ষাই জাপানী ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে।
1: You will appreciate the journey that Suzuki has traveled in the last 4 decades. We see today the largest and most profitable operations coming out of India. But I'm told the market cap of Suzuki in India is higher than the market cap of the parent company itself. And this is the journey we would like to see 1,580 companies who you represent. And we would like to see 1,580 Suzukis being created out of India.
0: তেওঁ কয় যে ভাৰত আৰু জাপানে অনাগত দিনত ব্যৱসায় সহযোগিতা সুদৃঢ় কৰা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে 75 বছৰীয়া কূটনৈতিক সম্পৰ্কক ব্যৱহাৰ কৰা উচিত। ভাৰতৰ কৰ্মক্ষম জনসংখ্যাৰ গড় বয়স 30 বছৰৰ তলৰ আৰু সেইবাবে কেইবা দশকলৈ তেওঁলোকে কৰ্মোদ্যমী হৈ থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত জাপানী কোম্পানীসমূহে বহু সংখ্যক দক্ষ যুৱক যুৱতী তথা গ্ৰাহকৰ বজাৰ লাভ কৰিব। শ্ৰীগোৱেলে বৰ্তমান ভাৰতৰ $4 trillion অৰ্থনীতি 2047 চনৰ ভিতৰত অৰ্থাৎ দেশে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত $30 trillion অৰ্থনীতিলৈ বৃদ্ধি কৰাৰ উচ্চাকাংক্ষাৰ বিষয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীগোৱেলে এই ভ্ৰমণকালত ভাৰতৰ এটা বৃহৎ ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিছে। এই প্ৰতিনিধিসকলৰ ভিতৰত নিৰ্মাণ খণ্ড, ছেমি কণ্ডাক্টৰ, বিশুদ্ধ শক্তি, ষ্টীল, বিত্তীয় সেৱা, স্বাস্থ্য, ষ্টাৰ্টআপ আৰু অন্যান্য খণ্ডৰ 200ৰো অধিক ব্যৱসায় প্ৰতিনিধি আছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ বিশেষ নৱজাতক যতন ইউনিটত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত কমেও 3টি নৱজাতকৰ মৃত্যু হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি ইউনিটটোত নিৰ্ধাৰিত সময়ৰ পূৰ্বে জন্ম হোৱা শিশু আৰু গুৰুতৰভাৱে অসুস্থ শিশুকে ধৰি প্ৰায় 50টাৰ পৰা 60টা শিশু চিকিৎসাধীন হৈ আছিল। ইয়াৰে 4টি শিশু অগ্নিদগ্ধ হয় আৰু 1টি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ পাছতে উদ্ধাৰকাৰী দলে বাকী শিশুকেইটিক অন্য হস্পিতাললৈ স্থানান্তৰ কৰে। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মৃত শিশুকেইটিৰ নিকটাত্মীয়লৈ 5 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে। কালি প্ৰতিবাদকাৰী খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ সৈতে মেঘালয় চৰকাৰে কৰা আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰি অসমৰ চালকসকলকো ভুল বুজাবুজিৰ পৰা আঁতৰি আহি পূৰ্বৰ দৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালকসন্থাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ৰ দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালকসন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অসম আৰু মেঘালয়ৰ মাজত যান বাহনৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰি বিগত সময়ছোৱাত পৰিস্থিতি স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ধন্যবাদ জ্ঞাপন কৰিছে। কেন্দ্ৰীয় চৰকাৰে ব্যৱসায়িক সুচলতাৰ বিকাশৰ বাবে চিকিৎসা সা সঁজুলি খণ্ডত নীতি নিৰ্দেশনাৰ সংস্কাৰৰ পদক্ষেপ

পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে এই সংস্কাৰৰ ভিতৰত 2017 চনৰ চিকিৎসা সা সঁজুলি নীতিৰ 3টা ক্ষেত্ৰৰ সংশোধনীৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। চিকিৎসা সা সঁজুলিসমূহৰ বাহ্যিকভাৱে বীজাণুমুক্তকৰণ পৰীক্ষা নিৰীক্ষাৰ মাচুলত সমহাৰ আৰু চিকিৎসাৰ ক্ষেত্ৰত তদন্তৰ প্ৰয়োজনৰ সময়ত স্বীকৃতিপ্ৰাপ্ত ন্যায়িক অধিকাৰ ক্ষেত্ৰৰ আওতাত ইউৰোপীয় সংঘক অন্তৰ্ভুক্ত কৰাকে ধৰি কেইবাটাও বিষয়ত সংস্কাৰ সাধনৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংস্কাৰৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু নীতি নিৰ্দেশনা প্ৰক্ৰিয়া সৰলীকৰণ কৰা হ'ব, ব্যয় হ্ৰাস পাব, স্বচ্ছতা আৰু ৰোগ নিৰ্ণয়ৰ নিশ্চিতি বৃদ্ধি পাব। ইয়াৰ ফলত উন্নত আৰু উদ্ভাৱনীমূলক চিকিৎসা সা সঁজুলিৰ লভ্যতা নিশ্চিত কৰা হ'ব। মন্ত্ৰালয়ে কয় যে এই ব্যৱস্থাই চিকিৎসা সা সঁজুলি নিয়ামক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিশ্বজুৰি এই ক্ষেত্ৰত সুব্যৱস্থা গঢ়ি তুলিব। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল ভাৰতে আজি বাতৰি যুগুতোৱাৰ পৰলৈকে 7টা উইকেটৰ বিনিময়ত 452 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা দ্বিতীয় দিনৰ খেল আৰম্ভ কৰে। দেৱদত্ত পাড্ডিকালে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। ভাৰতীয় টেষ্ট দলত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ চৰণ জৈনক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কামিল মিছাৰাক প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি অন্ধ্ৰপ্ৰদেশৰ ইলোৰি জিলাৰ মুছুনুৰু গাঁৱত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায় প্ৰসাৰ কৰিবলৈ আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ বিশেষ

0: ৰাধাকৃষ্ণন আজি অন্ধ্ৰপ্ৰদেশৰ ইলোৰি জিলাৰ মুছুনুৰু গাঁৱত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায় প্ৰসাৰ কৰিবলৈ আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ বিশেষ নৱজাতক যতন ইউনিটত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত কমেও 3টি নৱজাতকৰ মৃত্যু হয়। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাত ভাৰতে কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰা হৈছে জিন্তু দাসৰ কণ্ঠৰ লোকগীত।

লোকগীত শুনিলে জিন্তি দাসৰ কণ্ঠত। কাইলৈ অৰ্থাৎ ২৫ আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ

বাইদেউৰ বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হৈছে 9435405222 আৰু 0361266 1876।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে। কালি প্ৰতিবাদকাৰী খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ সৈতে মেঘালয় চৰকাৰে কৰা আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰি অসমৰ চালকসকলকো ভুল বুজাবুজিৰ পৰা আঁতৰি আহি পূৰ্বৰ দৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক সন্ধাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালক সন্ধাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল, যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্টসকলকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অসম আৰু মেঘালয়ৰ মাজত যান বাহনৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰি বিগত সময়ছোৱাত পৰিস্থিতি স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে শান্তি শৃংখলাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সহায় আগবঢ়োৱা দুয়োখন ৰাজ্যৰ দল সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সাতামপুৰুষীয়া সম্পৰ্ক অটুট থাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্বাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰব্বীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেবুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু TMPK-ৰ সভাপতি তিলক দলেক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদকে জনাইছে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ক্ৰীড়াক্ষেত্ৰত শক্তিশালী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আজি ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ ভৱনত এখন সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগ আৰু শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল উপস্থিত থাকে। গ্ৰাম্যাঞ্চলত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ, আধুনিক সা সুবিধা আৰু প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ঢেকিয়াজুলিৰ ক্ৰীড়া আন্তঃগাঁথনিক অধিক শক্তিশালী কৰি তুলিবলৈ আৰু উঠি অহা খেলুৱৈসকলক উন্নত সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। জিলাখনৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ঢেকিয়াজুলি তথা সমগ্ৰ শোণিতপুৰ জিলাৰ বিকাশৰ ক্ষেত্ৰত আৰু অধিক গতিশীলতা প্ৰদান কৰি জিলাখনক অসমৰ অন্যতম মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ

0: প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

কাৰ্বি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক। বামুনি উদামৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু চাইবাৰ অপৰাধৰ লগত জড়িত 8জন অভিযুক্তক বৰপেটা আৰক্ষীৰ গ্ৰেপ্তাৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখনা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষিখণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে।
2: ধানটো কৰিব লাগিব, ধান এটা ছিজন ধানটো কৰিমেই, কিন্তু পাছৰ ছিজনৰ মাটিখিনি আমি কিয় পেলাই ৰাখিম? এটা ছিজন ঠিক আছে, ধান কৰিলোঁ, ধানটো খাবই লাগিব, ধানটো কৰিলোঁ, তাতে 20,000 টকা লাভ কৰিলোঁ, কিন্তু পাছৰ আমি 6 মাহ কিয় পেলাই ৰাখিম?

0: কিয় আমি ডাবল ক্রপিং করব নোৱাৰো, কিয় ট্রিপল ক্রপিং করব নোৱাৰো, কিয় চাৰিটা খেতি করব নোৱাৰো, তার কারণে আমি আজি এতে অলপ অলপ আলোচনা করিম যে কি খেতি করলে কি ধানের বীজ লগালে আমি উৎপাদন বহাব পাৰিম। তার কারণে আমি গাইডলাইন বনাব লাগিব, তার কারণে আমি রোডম্যাপ বনাব লাগিব। ধান চপোৱার পাছত রবি খেতি করলে কিমান লাভ হয় তার বিষয়ে চিন্তা চর্চা করব লাগিব। তার পাছত আমি কি করব লাগিব, আমি অসমক হর্টিকালচার হাব বনাব পাৰো নেকি, তার কারণে চিন্তা চর্চা করব লাগিব।
1: কর্মশালাত কৃষিমন্ত্রীগৰাকীয়ে প্রগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় করে। প্রথম পর্যায়ত মন্ত্রীগৰাকীয়ে কমেও 250গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত মত বিনিময় করে। মন্ত্রী শ্রী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে রাজ্যের প্রতিটো প্রান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কর্মশালার আয়োজন করা হব। আগ্রহী কৃষকসকলক এই কর্মশালাত অংশ লবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক হৈছে। কালি প্ৰতিবাদকাৰী খাচী টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ সৈতে মেঘালয় চৰকাৰে কৰা আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰি অসমৰ চালকসকলকো ভুল বুজাবুজিৰ পৰা আঁতৰি আহি পূৰ্বৰ দৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে। এইটোৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালকসন্থাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালকসন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোকৰ বাবে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। চালকসন্থাই মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে বুলি স্পষ্ট কৰি দিয়ে। টেক্সি চালকসন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালকসন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱাৰ লগতে পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত দৃষ্টি ৰখা হ'ব। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অসম আৰু মেঘালয়ৰ মাজত যান বাহনৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। তেওঁ শান্তি শৃংখলাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সহায় আগবঢ়োৱা দুয়োখন ৰাজ্যৰ দল সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু হাতামপুৰুষীয়া সম্পৰ্ক অটুট থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুণীদমৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। এই পৰিয়ালকেইটাই দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল। ৰেল বিভাগে চলোৱা এই উচ্ছেদ অভিযানক লৈ একাংশ লোক আৰু অভিযানকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বুলুজাৰৰ সন্মুখীন থিয় হৈ ৰেল বিভাগৰ উচিত কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু আৰক্ষীৰ সহযোগত বিভাগে বুলজাৰ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি পেলায়। উল্লেখযোগ্য যে ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক 21 আগষ্টৰ ভিতৰত স্থান এৰিবলৈ ৰেল বিভাগে জাননী জাৰি কৰিছিল। কিন্তু এনে জাননীৰ পাছতো ৰেল বিভাগৰ ভূমিৰ পৰা লোকসকল আঁতৰি নোযোৱাত আজি উচ্ছেদ অভিযান চলোৱা হয়। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে কাইলৈ পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হ'ব। ৰাইজৰ দান বৰঙণিৰে সংগ্ৰহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে আজি বিয়লি 3 বজাত এখন সভা অনুষ্ঠিত হয়। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুক ষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহু ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5,000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষী বিশেষ সফলতা লাভ কৰিছে। অসম আৰক্ষী নিৰন্তৰ প্ৰচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্ৰদানলৈ সমগ্ৰ ব্যৱস্থাটো অধিক শক্তিশালী আৰু ক্ষিপ্ৰ হৈ উঠিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ এই কথা প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ তথ্য অনুসৰি 2021 চনৰ তুলনাত বৰ্তমান ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস পাইছে। একেদৰে এই সময়ছোৱাত গোচৰ নিষ্পত্তি খৰতকীয়া হোৱাৰ ফলত তদন্তৰ হেঁচাও হ্ৰাস পাইছে। 2021 চনত পঞ্জীয়ন হোৱা 133,239 গোচৰৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইলৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হৈছে 25,014। ইপিনে 2022 চনত অভিযোগনামা দাখিলৰ হাৰ 37.3% হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাই পৰ্যন্ত এই হাৰ 86.65% বৃদ্ধি পাইছে বুলি আৰক্ষী তথ্যত প্ৰকাশ। বৰপেটা আৰক্ষীয়ে কলগাছী আৰু বাঘভৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8 লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ অপৰাধ শাখাৰ

0: আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা আঠজন লোক কেইবাটাও কোম্পানীৰ চিম কাৰ্ড প্ৰস্তুতৰ লগত জড়িত আছিল। লোককেইজনে এজন ব্যক্তিৰ নামতে 20ৰ পৰা 30খন চিম কাৰ্ড প্ৰস্তুত কৰিছিল। এই চিম কাৰ্ডসমূহ চাইবাৰ অপৰাধজনিত কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লোককেইজনৰ পৰা 835খন সক্ৰিয় হৈ নথকা আৰু 10খন সক্ৰিয় চিম কাৰ্ড জব্দ কৰে। তদুপৰি ভুৱা চিম কাৰ্ড প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা বেংকৰ 40খন নথি আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে ভুৱা চিম কাৰ্ডবোৰ 12-13 বছৰীয়া কিশোৰ কিশোৰীৰ নামতো প্ৰস্তুত কৰা হৈছে। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত হৈছে। কালি চিলাপথাৰত এই সন্দৰ্ভত 6টা মিচিং জাতীয় সংগঠনৰ মুৰব্বীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বাল্য বিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আজি মানকাছাৰৰ কানাইমাৰাত আশ্ৰয় উদ্যোগত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাত হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। T20 ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি BCCIৰ সচিব দেৱজিৎ শইকীয়ে জানিবলৈ দিয়ে। অহা বছৰ হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসম প্ৰিমিয়াৰ লীগত প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে উল্লেখ কৰে।
1: অসমত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ পাতিলে আৰু মই তাৰ কাৰণে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই কাৰ্যসূচীটো কৰাৰ লগে লগে আমাৰ অসমত যিখিনি উঠি অহা খেলুৱৈ আছিলে সেই খেলুৱৈসকলে তেওঁলোকৰ যি ক্ৰীড়া নিপুণতা বা তেওঁলোকৰ যি টেলেণ্ট বা স্কিল আছে সেইটো প্ৰদৰ্শন কৰাৰ এখন ভাল প্লেটফৰ্ম পালে। আৰু যিহেতু আসাম প্ৰিমিয়াৰ লীগটো খুব ভাল টেলিভিশ্যন চেনেলত দেখুৱাই আছিলে, হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছিলে, লাইভ ষ্ট্ৰীমিং, তাৰ ফলত IPLৰ যিবোৰ ফ্ৰেঞ্চাইজি দল তেওঁলোকে সুবিধা পায় তেওঁলোকৰ স্পটাৰসকলে প্ৰত্যেকখন খেল সূক্ষ্মৰূপে তেওঁলোকে নিৰীক্ষণ কৰাৰ বাবে।
0: 19 বছৰ অনুৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণি আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ষষ্ঠখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই 5 উইকেটত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাই 20 অভাৰ 5টা বলত 45 ৰাণ কৰাৰ বিপৰীতে হোজাই জিলা ক্ৰীড়া সন্থাই 9 অভাৰ 3টা বলত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। এই জয়েৰে হোজাই জিলা ক্ৰীড়া সন্থাই মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলা সন্থাৰ সহযোগত আৰু ক্ৰিকেট উপসমিতিৰ ব্যৱস্থাপনাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰ খেল অনুষ্ঠিত হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰকাশ। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক। বামুণী উদামৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু চাইবাৰ অপৰাধৰ লগত জড়িত 8জন অভিযুক্তক বৰপেটা আৰক্ষীৰ গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন AIৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পুলকিতা বৰুৱা, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, নিখিল শৰ্মা, পম্পা চন্দ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই জুৰি মদাহী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। সমশ্ৰোতালৈ নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব চিপাঝৰ অঞ্চলৰ গৰুখুটি পশ্চিম হাতীমৰীয়াৰ মীনপালক মৃণাল বৰুৱাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে সহস্ৰাব্দী দত্তই। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: আপোনালোককো জনাইছোঁ আমাৰ ইয়াত আহি অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে অহাৰ বাবে আপোনালোককো আমি স্বাগতম জনাইছোঁ।
2: আপোনাৰ নামটো আৰু পৰিচয়টো জনাওক।
3: মোৰ নাম শ্ৰী মৃণাল বৰুৱা, গাঁও পশ্চিম হাতীমৰীয়া অঞ্চলতে পৰোঁ আৰু ডাকঘৰ হাতখলি, থানা চিপাঝা, জিলা দৰং অসম।
2: আপুনি মীন পালন কৰা বুলি কৈছে, সেই বিষয়ে অলপ কওকচোন।
3: এতিয়া মোৰ ফিচাৰী এটা আছে 2 বিঘা।

0: মাটি ফিচাৰী পানীৰে দুবিঘা আছে। প্ৰতি বছৰে তাতে মাছ দিয়া হয়, আপোনাৰ ৰৌ মিৰা, এই গ্ৰাছ কাৰ্প, চিলভাৰ, তাৰপিছতে আপোনাৰ কমল কাঠ থাকে, এইখিনি মাছ পেলোৱা হয়। মে' মানত পেলোৱা হয়, মে' মানত পেলালে কি হয় আপোনাৰ গৰমটো পাই যায়, মাছে গৰমটো পালে যেতিয়া তাপটো থাকিব তেতিয়া মাছটো ডাঙৰ হোৱাত এটা সুবিধা হৈ থাকে, আৰু নতুন বৰষুণ যেতিয়া পাব তেতিয়া মাছটো সেইবিলাক পানীত চৰি পেলাই মানে ডাঙৰ হোৱাত অলপ হেৰি হয়। এতিয়া কেতিয়াবা কি হয়, আমি এতিয়া মাছবিলাক কেতিয়াবা বেপাৰীৰ পৰাও ল'ব লগা হয়, আৰু কেতিয়াবা আমি কিছুমান ফিচাৰী ধৰা এনেকুৱা পালন কৰা থাকে যে পোৱালিৰ কাৰণে তেনেকুৱাকৈ অনা হয়। আৰু এতিয়া মাছৰ ক্ষেত্ৰত দানাবিলাকৰ যথেষ্ট দাম হৈছে, আৰু মাছৰ বজাৰখন কেতিয়াবা এনেকুৱা হয় এটা ছিজনত যেতিয়া মাছটোৰ ভেলুটো কেতিয়াবা বঢ়িয়া মানে উঠিয়ে থাকে, কেতিয়াবা হঠাৎ নামি যায়, য'ত নেকি আমি উপযুক্ত দানা খোৱা কিবা খুৱাই মাছটো পালন কৰাৰ পিছত বৰাবৰ হৈ যায়, আপোনাৰ যিমানখিনি খৰচ পৰিল আকৌ সেইখিনিয়ে পোৱা যায় বুলি ক'বই পাৰি। অলপ কিবা অলপ থাকে, আকৌ নিজৰ পৰিশ্ৰম আছে, নিজৰ খাতৰি আছে, গতিকে আমি বিশেষকৈ এতিয়া বাকীবিলাক মাছৰ লগতে গ্ৰাছ কাৰ্প মাছটো অলপ বেছিকৈ দিওঁ, কাৰণ গ্ৰাছ কাৰ্প মাছটো মোৰ কলৰ আছে, গতিকে গ্ৰাছ কাৰ্প মাছটো কি হয় মূল্যটো অলপ কম, হ'লেও কি হয় আপোনাৰ খাদ্যটো একদম বিনামূলীয়া খাদ্য, ধৰক কলপাত দিছোঁ, গোবৰ ঘাঁহানি পেলাই দিছোঁ, সেইবিলাক খাই পেলাই গৰু ছাগলী নিচিনাকৈ সিহঁতে খাই তাৰমানে ডাঙৰ হয়, আৰু তাৰ ডাঙৰো হয়, আৰু ডাঙৰ হ'লে এটা কি বেছি ডাঙৰ হ'লে যদি 3-4 কিলো হয় তেতিয়া দামটো নৰ্মেল দামতকৈ অলপ ওপৰত পোৱা যায়। গতিকে এনেকৈ আমি ধৰক কিনা খাদ্যৰ যিখিনি মাছ থাকে সেইখিনিৰ কাৰণে আমি কিনা খাদ্যটো ব্যৱহাৰ কৰা যায়, আৰু থলুৱা যিখিনি মাছ আছে সেইখিনিৰ কাৰণে আমি এনেকুৱা ধৰক প্ৰাকৃতিক যিবিলাক খাদ্য আছে সেইবিলাকেদি তেনেকৈ পালন কৰা যায়।
1: দানাটো ক'ৰ পৰা আনে?
0: দানাটো আমাৰ যিবিলাক হেৰি আছে আমাৰ এই মানে খাদ্য ভাণ্ডাৰ থাকে, পশু খাদ্যৰ যিবিলাক পশু আহাৰ, পশু খাদ্যৰ যিবিলাক মানে বিপণী আছে তাৰ পৰা অনা যায়, আনি আমি লগতে আগতে মীন বিভাগৰ পৰাও কিছুমান পাইছিলোঁ, গতিকে পৰিৱেশটো একে নাথাকে, গতিকে সেইবিলাক যোগানৰ ক্ষেত্ৰত হয়তো কিছুমান বস্তু সাল সলনি হৈ থাকে, গতিকে তেওঁলোকৰ সেই হেৰিলৈকেতো আশা কৰি থাকিব নোৱাৰি নহয় জানো, গতিকে আমি এনেকৈ কিনি অনা হয়, এনেকৈ চলাই থকা হৈছে আৰু।
1: আৰু মাছৰ বীজটো আপুনি স্থানীয়ভাৱে বেপাৰীৰ পৰা লয় আৰু তাৰ উপৰি ক'ৰ পৰা আনে?
0: আমাৰ কিছুমান মাছ মানে হেৰি আছে, মাছৰ ধৰক পোনা যোগোৱা কেন্দ্ৰ কিছুমান আছে, সেই কেন্দ্ৰবিলাকত কিছুমান জাতৰ মাছ পোৱা নাযায়, গতিকে সেইখিনি মাছ আমি তাক বেপাৰী বুলি কোৱাটো আচলতে ভুলেই হৈছে মোৰ, আচলতে বেপাৰীও নহয় আমাৰ মধ্যস্থতাকাৰী, কাৰণ তেওঁ আমি ক'লোঁ যে আপুনি মাছখিনি সা সঁজুলিৰ প্ৰয়োজন আছে, আমাৰ উপযুক্ত সা সঁজুলি নাথাকিব বা আমি মাছটো তাৰ পৰা উঠাই আনি পেলাবলৈকে মাছটো মৰি যাব পাৰে, 50% মাছ মৰি যাব, এইটো এটা পদ্ধতি আছে মাছৰ পোনাখিনি তাৰ পৰা উঠাই আনি আন এটা পুখুৰীত দিয়াৰ কিছুমান পদ্ধতি আছে, সেই পদ্ধতি হয়তো মাছ আমি পালন কৰিব জানো, হয়তো সেইটো আমাৰ পদ্ধতিটো আমি নাজানো, গতিকে সেনেকুৱা ক্ষেত্ৰত আমি যিখিনি মাছ পোনা উৎপাদন কেন্দ্ৰত নাপায় সেইখিনি আমি তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ কিছুমান সেনেকুৱা ঠাইত থাকে তেওঁলোকৰ যোগাযোগ আছে তেওঁৰ পৰা আনি পেলাই আমি তেনেকুৱাকৈ পেলা যায় আৰু, কাৰণ একেটা জাতৰ মাছটো পুহিব নোৱাৰি, গতিকে আমি 6-7 প্ৰকাৰৰ মাছটোবোৰ থাকে যায়, কিছুমান ধৰক তলুৱা মাছ থাকে, কিছুমান মাজত থাকে, কিছুমান ওপৰত থাকে, গতিকে সেইমতে আমি সেই পানীৰ পৰিমাণ অনুসৰি মাছটো দিয়া হয়।
1: এইবাৰ আপুনি পোনা কিমান মেলিছে?
0: পোনা এতিয়ালৈকে মোৰ কি হৈছে এইবাৰ আপোনাৰ যিটো মাছৰ দামটো অলপমান মানে উঠা নামা হৈ আছে, মোৰ পুৰণা মাছ যথেষ্টখিনি আছে, এতিয়া নতুনকৈ পোনা পেলোৱা নাই, মানে পুখুৰীটো আমি সিঁচি আনলোড কৰি গোটেইখিনি চাফা কৰি ল'ব লাগিব, লৈ উঠি পেলাই মানে ক্লিন কৰাৰ পিছত নতুন পোৱালি পেলাই, আচলতে সময়টো আগৰ হিচাপত অলপমান পিছুৱাই গ'ল, কিন্তু মানে আমি পুৰণা মাছখিনি আমি উঠোৱাৰ পিছত আকৌ মাছ পেলোৱাৰ ব্যৱস্থা কৰি আছোঁ, তাৰমানে ইতিমধ্যে যোগাযোগ কৰি থকা হৈছে, কিন্তু আমি পুৰণা মাছটো উঠাই দি উঠি পুখুৰীটো আকৌ যত্ন ৰূপত আনি লৈ আকৌ হেৰি কৰিম আৰু আৰম্ভণি কৰিম।
1: মীন পালনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত?
0: মীন পালনত এইটো আমাৰ দেউতা আমি ধৰক সৰুৱে আছিলোঁ, তাৰপিছত এইবিলাক দেখি থাকোঁ, তাৰপিছত মানুহবিলাক অলপ চিলা জনা হ'লোঁ, মাছ উঠোৱা চালোঁ, কিবা চালোঁ, তাৰপিছত যিহেতু এনেকৈ মোৰ মোটামুটি 25 বছৰৰ পৰা মীন পালনৰ লগত জড়িত, আৰু পুখুৰী মোৰ নিজৰ ঘৰতেই, গতিকে অসুবিধা নাই, যাতায়াত যোগাযোগৰ অসুবিধা নাই, আৰু চাৱা চিন্তাৰ ক্ষেত্ৰত ৰখিব লগাও নাই বা অন্যান্য হেৰি নাই, কিন্তু আপুনি চাওক এতিয়া কিছুমান ধৰক লিজে চিজে লয় এনেকুৱা হেৰি কৰে, কিন্তু কিছুমান প্ৰব্লেমো থাকে, কিন্তু কিছুমানৰ ধৰক যিহেতু নিজৰ নাই কিন্তু মাছ পোহাৰ নিচা আছে, গতিকে তেওঁলোকে হয়তো ক'ৰবাত এটা লৈছে, আমাৰো মন যায়, কিন্তু আমি ধৰক বিভিন্ন ব্যৱসায় সৰু সুৰা কামতো ব্যস্ত থকা যায়, গতিকে আমি নিজৰ পুখুৰীটোকে যিমান পাৰোঁ আমি পদ্ধতিগতভাৱে উৎপাদন কৰিবৰ কাৰণে চেষ্টা কৰি থাকোঁ আৰু এনেকুৱা।
1: আৰু যিহেতু আপুনি 25 বছৰৰ পৰা মীন পালন কৰিয়ে আছে, এই ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা আপুনি লাভ কৰিছে, তাৰোপৰি বেলেগকৈ প্ৰশিক্ষণ লৈছিল নেকি
0: মীন পালনৰ? মীন পালনৰ লৈছোঁ মই পুখুৰী আমাৰ যিটো জিলা মীন বিষয়াৰ জৰিয়তে মই 4-5 বাৰ মানে বিষয়বিলাক বেলেগ বেলেগ থাকে, এবাৰ পোৱালি যোগোৱাৰ ওপৰত কৰিছিলোঁ 2000

0: চৈধ্য চনতে, আৰু এবাৰ 17 চনত কৰিলোঁ আপোনাৰ মাছৰ মানে ৰোগ প্ৰতিৰোধৰ মানে যিবিলাক হেৰি আছে, পদ্ধতি আছে, সেইবিলাকৰ ওপৰত এবাৰ কৰিলোঁ খাদ্যৰ বা অন্যান্যৰ ওপৰত, আৰু এবাৰ কৰিলোঁ তেওঁলোকে মানে পুখুৰী কিমান ধৰণৰ আঁচনি আছে, কি কি আঁচনি মীন পালনৰ কৰাৰ কাৰণে আছে, সেইবিলাক হয়তো মীন পালকবিলাকে নাজানেই। গতিকে তাৰ ওপৰতো এবাৰ পাইছিলোঁ যে এনেকুৱা ধৰণৰ চৰকাৰৰ কিছুমান আঁচনি থাকে। আঁচনিবিলাক মানে হেৰি বঢ়া টুটা হৈ থাকে, কেতিয়াবা কোনোবা এটা হেৰি আকৌ আঁচনিবিলাক বঢ়াই দিয়ে, কিছু মুঠতে যিবিলাক বহুত মীন পালকে নাজানেই, গতিকে সেইবিলাকৰ ওপৰতো পাইছোঁ। গতিকে তেনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অভিজ্ঞতা কিছুমান প্ৰশিক্ষণৰ জৰিয়তে পোৱা হৈছে। আৰু আমি ইমান মানে আগশাৰীৰ মীন পালক বুলিও আপোনাক মই হেৰি কৰি বৰকৈ নকওঁ, কিন্তু কোনোবাই সুধিলে অন্ততঃ হয় অকণমান হ'লেও।
1: মাছ পালনৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগতভাৱে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?
0: মা বিশেষকৈ বজাৰ, যিটো বজাৰ বুলি কয় সেইটো বহুবাৰ এনেকুৱা পাইছোঁ, আপোনাৰ মাছটো উপযুক্ত কৰি লোৱাৰ পিছত বিক্ৰীৰ ক্ষেত্ৰত 3-4 বাৰ এনেকুৱা মানে বজাৰ দৰ একে নিম্ন খাপৰ, আৰু মাছটো আপোনালোকে চাওক, মাছটো এবাৰ উঠোৱাৰ পিছত এইবিলাক জীৱধাৰী মাছ হয়, গতিকে আপুনি তাৰ পৰা উঠোৱাৰ পিছত আপোনাৰ লৈ গ'লোঁ যাই পেলাই তাত এনেকুৱা সন্মুখীনো হৈ পাইছোঁ যে আপুনি সম্পূৰ্ণ আধা মূল্যত, যিটো মূল্য হ'ব 300 টকা বা 200 টকাই ধৰি লওক, হয়তো 100 টকাটো দি থৈ আহিব লগা অৱস্থা হৈছে। কিন্তু হ'লেওতো আপোনাৰ সেইটোকে লৈ থাকিলে নহ'ব, আকৌ পুনৰ আকৌ আমি চেষ্টা কৰিব লাগিব।
1: পোহাৰ ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান পাইছে?
0: পোহাৰ ক্ষেত্ৰত বিশেষ অসুবিধা পোৱা নাই, কিন্তু মাজৰ বাটালে আপোনাৰ কেইবছৰমান বানপানীৰ পৰা অলপ প্ৰত্যাহ্বানটো পালোঁ, কাৰণ মাছ সম্পূৰ্ণ দিয়াৰ পিছত ধৰক আমি মাছ দিওঁ মে মাহত দিলে বানপানী আহে আপোনাৰ জুন জুলাইত, বেছিকৈ জুনতে আহে পানী, পুখুৰী ডুবি বা তেনেকুৱা নেট চেট দিয়া হয় দিলেও আপুনি চাওক সেইবিলাক আৰু পানী ধৰ গুচি যায়, এনেকুৱা হৈছে। কিন্তু আমি আকৌ পুনৰ আকৌ দিয়া হয়, গতিকে ফিচাৰীটোতো আমি খালী ৰাখিব নোৱাৰোঁ, খালী হয়তো তাৰ খৰচটো অলপ বেছি হৈ যায়, ডাবল হৈ যায়।
1: বেমাৰ আজাৰ কিবা হয় নেকি?
0: বেমাৰ আজাৰ থাকে, কিন্তু সেইবিলাক এনেকুৱা হয় তাৰ আগতে আমি ধৰক যিখিনি প্ৰটেকশ্যন পানীখিনি মাছ দিয়াৰ আগতে আপোনাৰ যিখিনি
1: কি উপায় অৱলম্বন কৰে
0: হয় এইবিলাক আপোনাৰ চাওক, কিছুমান এনেকুৱা মেডিচিন আছে বা আপোনাৰ বিশেষকৈ আমি এতিয়া পুখুৰীটো আমি ধৰক সিঁচি ল'লোঁ, সিঁচি লৈ তাতে চূণ টুন দি ল'লোঁ কাষ পাজৰ গোটেইবিলাক প্ৰাকৃতিক আমি ভাবে, আমি বিশেষকৈ আপোনাক কওঁ যে আমি বহুত বৈজ্ঞানিক পদ্ধতি কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰাটো অলপ হেৰি বিৰত থকা যায়, কাৰণ সেই পানী আমি নিজেও ব্যৱহাৰ কৰোঁ, গৰু ছাগলীও খাব, গতিকে এনেকুৱা কিছুমান অকল মাছৰ কথা চিন্তা কৰিলেও নহ'ব, গতিকে আমি কিছুমান যেনিবা পাছাখিনি চাফা কৰি দিলোঁ মাছখিনি যোৱাৰ আগতে, পাৰটো তাৰপিছতে চূণ টুন মাৰি যদি তাত কিবা আৱৰ্জনা আছে কিবাকিবি অন্যান্য অলাগতিয়াল বস্তু আছে সেইবিলাক আমি উঠাই দিলোঁ, উঠাই দি উঠি পেলাই আমি পুনৰ মাছৰ উপযোগী পোনা পেলৰ উপযোগী হ'লে আমি তেনেকৈ মাছটো দিয়া হয়।
1: আৰু মাছৰ বজাৰখন আপুনি ক'ত পায়?
0: মাছৰ বজাৰ আমি চাওক, এতিয়া মাছৰ বজাৰ আমি আগতে নিজে বিক্ৰী কৰিছিলোঁ, কিন্তু এতিয়া কি হয় আৰু কেতিয়াবা আমাৰ কিছুমান কাজ কাৰখানা ধৰক থাকে, খবৰ কৰে আমাক বোলে এনেকুৱা চাইজৰ ডাঙৰ মাছ আছে নেকি, বোলে আছে, বোলে কিমান লাগিব বোলে ইমান লাগিব, তেতিয়া তেনেকুৱা জাল মৰা মানুহ আছে, আমি মাছটো উঠাই তেনেকৈ গাঁৱৰ ভূঞে দিয়া যায়। আৰু আমাৰ নিৰ্দিষ্ট মঙলৰ মাছৰ বজাৰ আছে, তাতে দাগ হয় বা আমাৰ ইয়াৰ পৰা সেইখিনি উঠাই লৈ যায়, তাত তেনেকুৱাকৈ দিয়া যায়। বজাৰ বিক্ৰীৰ ক্ষেত্ৰত বিশেষ অসুবিধা পোৱা নাই বাৰু, কিন্তু বজাৰ দৰখনহে কেতিয়াবা মানে উঠা নমা হৈ যায়, সেইটোৰ কাৰণেতো কেতিয়াবা অলপমান অসুবিধা বা লোকচানৰ সন্মুখীন হ'ব লগা হয়।
1: শেষত এটা প্ৰশ্ন, নতুনকৈ যিসকলে এই ক্ষেত্ৰলৈ আহিব বিচাৰে, নতুনকৈ কৃষি ক্ষেত্ৰত জড়িত হ'ব বিচাৰে বা মীন পালনৰ ক্ষেত্ৰত জড়িত হ'ব বিচাৰে, তেখেতসকলক কি ক'ব?
0: এতিয়া আপুনি চাওক, আপোনাৰ চাওক, যোনে যি নকৰিলেও মানুহে ভাত খাবই লাগিব, বা যিখিনি আঞ্জা বস্তু খাদ্যটো খাবই লাগিব, খাব লাগিলে কিছুমান বস্তু যোনে যি কামতে বৰ্তি নাথাকক, কিন্তু এই আমাৰ খেতিৰ ক্ষেত্ৰত এনেকুৱা নহয় যে নিৰ্দিষ্ট টাইমে যি সময় দিব লাগে বুলি কথা নাই, গতিকে যুৱ প্ৰজন্মৰ পৰা সকলোৱে যোনে যি কামেই কৰি নাথাকক, মোৰ আহ্বান এইটোৱে, সকলোৱে ক্ষুদ্ৰ ক্ষুদ্ৰভাৱে সৰু সুৰা কিবাকিবি অলপ হ'লে যাৰ যিমান মাটি আছে তাতে নিজৰ নিজৰ ঠাইখিনি পাচলিয়ে হওক অন্যান্য বা সৰু ফিচাৰী এটা আছে তাত যিখিনি মাছ বোলে আমি 6 প্ৰকাৰৰ মাছ যি কাৰণে সৰু পুহি তাতে অলপ কমকৈ দিয়ক, এনেকৈ যাতে গোটেইখিনি অলপ উৎপাদনমুখী হওক, সকলো স্বাৱলম্বী হওক, ৰাইজৰ উপকাৰ হওক, দেশৰ উপকাৰ হওক, মোৰ আহ্বান এইটোৱে।
1: ধন্যবাদ, ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, ইমান ব্যস্ত সময়ৰ মাজত আমাক এইখিনি সময় দিলে, তাৰ বাবে ধন্যবাদ।
0: ধন্যবাদ আপোনালোকৰ লগত, ধন্যবাদ থাকিল।
2: ইমান পৰে শ্ৰোতাসকলে চিপাঝাৰ অঞ্চলৰ গৰুখুটি পশ্চিম হাতীমুৰিয়াৰ মীন পালক মৃণাল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে সহস্ৰাব্দী দত্তই। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ বুবুল চহৰীয়াৰ কণ্ঠত লোকগীত।
3: কৃষ্ণ নমস্কাৰ, মই এটা লোকগীত গাব ওলাইছোঁ, মোৰ নাম শ্ৰী বুবুল চহৰীয়া, আৰু আমাৰ লগত সংগত কৰিছে নকুল চন্দ্ৰ নাথ দাদা আৰু সঞ্জয় নাথ ওজা, ডগৰত আছে মৃণাল কুমাৰ বৰুৱা আৰু বুতুল চহৰীয়া আৰু শৰৎ চন্দ্ৰ নাথ। আমি এই গীতটি গাবলৈ আগবাঢ়িছোঁ, ফুল হ'লে ক্ষমা কৰিব।

0: কৃষ্ণ।
1: বুবুল চহৰীয়াৰ কণ্ঠত লোকগীতি শুনিলে। আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি থলীতে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ।
2: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
5: বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
8: RBI কয় যে আপোনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুই নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব। হে, এয়া খোয়ার চ্যাম্পিয়নশিপ আছিল নেকি? RBI কয় জানি ল, সতর্ক হোক।
9: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
10: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে।

0: প্ৰথমে শুনক মহাবাহু যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ বিত্তীয় সাক্ষৰতাৰ পৰিচয়ৰ প্ৰথম খণ্ড। পাঠ আগবঢ়াব দীপেন্দ্ৰ কুমাৰ শৰ্মাই। নিশা 9:30 ৰত্ন ওজা ৰচিত আৰু প্ৰযোজিত নাটক স্বাধীনতা। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত নিমনীয়া সজাগতা আৰু নিৰ্মূলকৰণ এই বিষয়ে ডাক্তৰ মানসজ্যোতি শইকীয়াৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা। 7:00 নিয়োগ বাতৰি। 7:05 শুনিবলৈ পাব বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মিত্ৰদেৱ তেৰণ আৰু সংগীবিন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। 7:45 দেৱজানী দাসৰ কণ্ঠৰ আধুনিক গীত। 8:30 অসমীয়া শৈব্য সফুৰাৰ গীতৰ অনুষ্ঠান আৰু 9:00 চিত্ৰগীত। এতিয়া শুনক মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী অনুপ হাজৰিকা। সুৰ সংৰচনা যজ্ঞ বেজবৰুৱাৰ। অনুষ্ঠান পৰিস্থিতি ইমানে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ বিত্তীয় সাক্ষৰতাৰ পৰিচয় আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ দীপেন্দ্ৰ কুমাৰ শর্মাই।
2: মৰমৰ ছাত্র ছাত্রীসকল, এই অধ্যায়টোৰ অন্যতম পাতনি হল মুদ্রার সংজ্ঞা, ভূমিকা আৰু কার্যাবলী। আমি এটা আলোচনা কৰো হোক মুদ্রানো কি। মুদ্রা হল সর্বজন গ্রহণযোগ্য এক বিনিময়ৰ মাধ্যম। অর্থাৎ বিনিময়ৰ মাধ্যম হিসাবে মুদ্রাক কোনেও অস্বীকার কৰিব নোৱাৰে। বিভিন্ন সামগ্ৰী আৰু সেৱাৰ বিনিময়ৰ যোগেদি আমাৰ দৈনন্দিন জীৱন পৰিচালিত হয়। বিনিময়ৰ ক্ষেত্ৰত থকা মূল সমস্যাসমূহ আঁতৰাই সুচল

ভাৱে বিনিময় সম্পাদন কৰাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিৱৰ্তনৰ বিভিন্ন পৰ্যায়ে যেনে বিনিময় প্ৰথা, জন্তু মান, ধাতু মান ইত্যাদি অতিক্ৰমী মুদ্ৰাই আজিৰ অৱস্থা পাইছে। বিনিময় প্ৰথা হ'ল মুদ্ৰাৰ বিকাশৰ প্ৰথম পৰ্যায়। বিনিময় প্ৰথাত সামগ্ৰীৰ সলনি সামগ্ৰীৰ বিনিময় হৈছিল, কিন্তু ক্ৰেতা আৰু বিক্ৰেতাৰ ইচ্ছাৰ মিলৰ অভাৱ, বহনযোগ্যতাৰ অভাৱ আৰু বিভাজ্যতাৰ অভাৱৰ বাবে বিনিময় প্ৰথাৰ প্ৰচলন লোপ পায়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জন্তুমান বিনিময়ৰ মাধ্যম হিচাপে প্ৰচলিত হয়, য'ত বিনিময়ৰ মাধ্যম হিচাপে জন্তু, বিশেষকৈ ছাগলী ব্যৱহাৰ কৰা হৈছিল। কিন্তু জন্তুসমূহৰ সাদৃশ্যহীনতা, জন্তুৰ অবিভাজ্যতা, জন্তুৰ যোগানৰ তাৰতম্য ইত্যাদিৰ বাবে বিনিময়ৰ মাধ্যম হিচাপে জন্তুমানৰো অৱসান ঘটে। পৰৱৰ্তী পৰ্যায়ত মুদ্ৰাৰ বিকাশৰ তৃতীয় পৰ্যায় হ'ল ধাতুৰ মাধ্যম, য'ত মূল্যৱান সোণ আৰু ৰূপক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু সোণ ৰূপৰ যথাৰ্থতা আৰু নিৰাপত্তাহীনতাৰ বাবে ধাতুমান ব্যৱস্থাৰো অৱসান ঘটে। পৰৱৰ্তী পৰ্যায়ত সোণ ৰূপৰ ডাঙৰ টুকুৰাৰ পৰা সোণ ৰূপৰ মুদ্ৰা তৈয়াৰ কৰি বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিওবা বিভিন্ন সমস্যাৰ বাবে এই প্ৰথাৰো অৱনতি ঘটে আৰু ধাতু মুদ্ৰাৰ ঠাইত কাগজৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়। কাগজী মুদ্ৰা মুদ্ৰাৰ বিকাশৰ পঞ্চম পৰ্যায় হিচাপে গণ্য কৰা হয় আৰু ই দুটা পৰ্যায়ৰ মাজেৰে বিকশিত হৈছিল। প্ৰথম পৰ্যায়ত কাগজী মুদ্ৰা সমমানৰ সোণ বা ৰূপলৈ পৰিৱৰ্তনযোগ্য আছিল, যাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বুলি জনা গৈছিল। দ্বিতীয় পৰ্যায়ত সোণ বা ৰূপৰ প্ৰতিনিধি হিচাপে কাম কৰাৰ পৰিৱৰ্তে কাগজৰ মুদ্ৰা নিজেই মুদ্ৰাৰূপে গ্ৰহণযোগ্য হৈ পৰিছিল, যাক অপ্ৰতিনিধিত্বমূলক কাগজৰ মুদ্ৰা হিচাপে জনা যায়। আজিকালি ব্যৱহৃত কাগজী মুদ্ৰা অপ্ৰতিনিধিত্বমূলক। সাম্প্ৰতিক সময়ত কাগজী মুদ্ৰাৰ বিপৰীতে প্লাষ্টিক মুদ্ৰা আৰু ডিজিটেল মুদ্ৰা অধিক জনপ্ৰিয় হৈ পৰিছে। পৰিশোধৰ পদ্ধতি ক্ৰেডিট বা ডেবিট কাৰ্ডৰ যোগেদি সম্পাদিত হ'লে তেনে মুদ্ৰাক প্লাষ্টিক মুদ্ৰা বোলে। আনহাতে সম্পূৰ্ণ বৈদ্যুতিক পদ্ধতিত লেনদেন সম্পন্ন হ'লে তাক তাৰ ডিজিটেল মুদ্ৰা বুলি কোৱা হয়। যদিও নগদ পৰিশোধ ব্যাপকভাৱে গ্ৰহণযোগ্য, ডিজিটেল পে'মেণ্ট তুলনামূলকভাৱে অধিক সুৰক্ষিত, দ্ৰুত আৰু নিৰ্ভৰযোগ্য। মুদ্ৰাৰ কাৰ্যাৱলী মূলতঃ চাৰিটা, ইয়াৰে দুটা প্ৰাথমিক আৰু দুটা গৌণ। মুদ্ৰাৰ প্ৰাথমিক কাৰ্য হ'ল মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। দ্বিতীয়তে মুদ্ৰাই সামগ্ৰী আৰু সেৱাৰ মূল্যৰ পৰিমাণৰ মাপ হিচাপে কাম কৰে। আনহাতে মুদ্ৰাৰ গৌণ কাৰ্য দুটা হ'ল মুদ্ৰাই স্থগিত পৰিশোধৰ মানদণ্ড হিচাপে কাম কৰে, আনহাতে মুদ্ৰাই মূল্যৰ সংৰক্ষক হিচাপেও কাম কৰে। আমি পৰৱৰ্তী ধাৰণাটোলৈ আহোঁ, সেইটো হ'ল বিত্তীয় সাক্ষৰতা। আৰ্থিক ব্যৱস্থাপনাৰ যথাযথ জ্ঞানকে বিত্তীয় সাক্ষৰতা বুলি কোৱা হয়। বিত্তীয় সাক্ষৰতাৰ যোগেদি সীমিত সম্পদৰ সঠিক আৰু উপযুক্ত ব্যৱহাৰ সম্ভৱপৰ হয়, যাৰ যোগেদি সৰ্বোচ্চ সন্তুষ্টি লাভ কৰিব পাৰি। অৰ্থাৎ বিত্তীয় সাক্ষৰতাৰ দ্বাৰা এজন ব্যক্তিৰ দৈনন্দিন জীৱনত সৰ্বোত্তম আৰ্থিক সিদ্ধান্ত ল'ব পৰা ক্ষমতাকে বুজায়। বিত্তীয় সাক্ষৰতা যিমানেই বেছি হ'ব, সৰ্বোৎকৃষ্ট আৰ্থিক সিদ্ধান্ত ল'ব পৰা ক্ষমতাও সিমানেই বেছি হ'ব। সেয়েহে সীমিত সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ যোগেদি আমি সৰ্বোচ্চ সন্তুষ্টি লাভ কৰাৰ বাবে বিত্তীয় সাক্ষৰতা অপৰিহাৰ্য। উল্লেখযোগ্য যে নেশ্যনেল কাউন্সিল ফৰ ফিনান্সিয়েল এডুকেশ্যনৰ শেহতীয়া তথ্যমতে ভাৰতৰ বিত্তীয় সাক্ষৰতাৰ হাৰ মাত্ৰ 27%। এই তথ্য উদ্বেগজনক, কাৰণ বিত্তীয় সাক্ষৰতা অবিহনে মানুহে সঠিক আৰ্থিক সিদ্ধান্ত ল'ব নোৱাৰে আৰু ফলস্বৰূপে আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। বিত্তীয় সাক্ষৰতাৰ গুৰুত্বসমূহ আমি এইধৰণে ফঁহিয়াই আলোচনা কৰিব পাৰোঁ। বিত্তীয় সাক্ষৰতাই সঠিক বিত্তীয় সিদ্ধান্ত গ্ৰহণত সহায় কৰে, আমাৰ আৰ্থিক স্বচ্ছলতা আনে, আৰ্থিক ভ্ৰান্তি ৰোধ কৰি ভুল অৰ্থনৈতিক পদক্ষেপ লোৱাত বাধা প্ৰদান কৰে বিত্তীয় সাক্ষৰতাই। বিত্তীয় লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰতো বিত্তীয় সাক্ষৰতাই আমাক সহায় কৰে। বিত্তীয় সাক্ষৰতাই আকস্মিকভাৱে হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ সমাধানৰ বাবে কৰা প্ৰস্তুতিত আমাক অৰিহণা যোগায়। বিত্তীয় সাক্ষৰতাই মানুহক সঞ্চয় আৰু বিনিয়োগৰ বিভিন্ন পদ্ধতিৰ বিষয়ে বুজিবলৈ সহায় কৰে। গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য কথাটো হ'ল যে বিত্তীয় সাক্ষৰতাৰ দ্বাৰা বিত্তীয় প্ৰতাৰণাৰ প্ৰতিৰোধ কৰিব পাৰি। সাম্প্ৰতিক সময়ত বিত্তীয় প্ৰতাৰণাই আমাক বিভিন্ন আহুকালত পেলাই আহিছে। বিত্তীয় প্ৰতাৰণা হৈছে এনেকুৱা এটা পৰিস্থিতি যেতিয়া

কূট কৌশল নতুবা প্ৰতাৰণাৰ যোগেদি কোনো অসাধু চক্ৰই আমাৰ কষ্টোপাৰ্জিত ধন হৰলুকি কৰে। সম্প্ৰতি অনলাইন লেনদেনৰ জনপ্ৰিয়তাই বিত্তীয় প্ৰতাৰণাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিছে। বিত্তীয় সাক্ষৰতাৰ যোগেদি বিত্তীয় লেনদেনত মানুহ সজাগ আৰু সচেতন হৈ থাকে বাবে তেওঁলোকৰ সতে সহজে বিত্তীয় প্ৰতাৰণা কৰিব নোৱাৰে। পৰৱৰ্তী ধাৰণা দুটা আয় আৰু বৈ এই অধ্যায়ত সন্নিৱিষ্ট, আমি সেই সম্পৰ্কে আলোচনা কৰে। শাৰীৰিক আৰু মানসিক শ্ৰমৰ বিনিময়ত লাভ কৰা দৰমহাকে আদি কৰি বিভিন্ন উৎসৰ পৰা লাভ কৰা

শাৰীৰিক আৰু মানসিক শ্ৰমৰ বিনিময়ত লাভ কৰা আয় আনহাতে ভাড়া হ'ল মাটি বাৰী বা ঘৰ ইত্যাদি ভাড়ালৈ দি লাভ কৰা মুনাফা। সুদ হ'ল সঞ্চিত ধন আনক ব্যৱহাৰৰ বাবে দি লাভ কৰা মুনাফা, আৰু লাভ হ'ল ব্যৱসায়ত অংশগ্ৰহণ কৰি লাভ কৰা আৰ্থিক মুনাফা। আনহাতে ব্যয় বা খৰচৰ সমাধান বা সূত্ৰ আমি এইদৰে দিব পাৰোঁ যে সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ ব্যয় কৰা ধনক খৰচ বুলি কোৱা হয়। সাধাৰণতে আমি আমাৰ অভাৱ মোচনৰ বাবে খৰচ কৰোঁ। উল্লেখযোগ্য যে খৰচ প্ৰধানকৈ দুই প্ৰকাৰৰ, পুনৰাবৃত্ত খৰচ ৰেকাৰিং এক্সপেন্সেছ আৰু অপুনৰাবৃত্ত খৰচ নন ৰেকাৰিং এক্সপেন্সেছ। যিবিলাক খৰচ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কৰিব লাগে তাকেই পুনৰাবৃত্ত খৰচ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ঘৰ ভাড়া, খাদ্য সামগ্ৰী, বিদ্যুতৰ বিল ইত্যাদি। যিহেতু পুনৰাবৃত্ত খৰচ সম্পৰ্কে আমি আগতীয়াকৈ জ্ঞাত থাকোঁ, সেয়েহে এনে ব্যয় আগতীয়াকৈ পৰিকল্পনা কৰিব পাৰি। আনহাতে অপুনৰাবৃত্ত খৰচ হ'ল সেইবোৰ খৰচ যিবোৰ অপ্ৰত্যাশিতভাৱে কৰা যায়। এনেবোৰ খৰচ বাৰে বাৰে কৰা নাযায়। যিহেতু এনেবোৰ খৰচ সম্পৰ্কে আগতীয়াকৈ জনা নাযায়, এই খৰচবোৰৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰিব নোৱাৰি। উদাহৰণস্বৰূপে গাড়ীখন, ফ্ৰিজটো বা ৱাশ্বিং মেচিনটো হঠাতে নষ্ট হৈ যোৱাৰ ফলত উদ্ভৱ হোৱা খৰচ। আমি ইয়াৰ পিছতে সঞ্চয় আৰু বিনিয়োগ সম্পৰ্কে আলোচনা কৰিম। এজন ব্যক্তিৰ সমস্ত খৰচৰ পিছত ৰাহি হোৱা অৱশিষ্ট আয়ক সঞ্চয় বুলি কোৱা হয়। ভৱিষ্যতৰ ব্যৱহাৰ বা বিনিয়োগৰ বাবে আমি সঞ্চয় সংৰক্ষণ কৰোঁ। আমাৰ সঞ্চয় সদায় বেংক বা ডাকঘৰৰ সঞ্চয় একাউণ্টত সুৰক্ষিতভাৱে জমা ৰাখিব লাগে। সঞ্চয়ৰ এনে সংৰক্ষণৰ যোগেদি সঞ্চিত ধনৰ সুৰক্ষাৰ উপৰিও সঞ্চয়ৰ ওপৰত সুদো লাভ কৰিব পাৰি। বিনিয়োগ হ'ল ভৱিষ্যতে অধিক উপাৰ্জন কৰাৰ উদ্দেশ্যে কৰা অৰ্থনৈতিক আৰু অনাৰ্থনৈতিক সম্পদৰ বিনিয়োগ। উদাহৰণস্বৰূপে বেংকৰ ফিক্সড ডিপ'জিট, মিউচুৱেল ফাণ্ড ইত্যাদি হ'ল অৰ্থনৈতিক সম্পদত কৰা বিনিয়োগ। আনহাতে ভূমি ক্ৰয়, সোণ আদিত কৰা বিনিয়োগ হ'ল অনাৰ্থনৈতিক সম্পদত কৰা বিনিয়োগ। ধন বিনিয়োগ কৰা ব্যক্তিজনক বিনিয়োগকাৰী বুলি কোৱা হয়। এজন বিনিয়োগকাৰীয়ে বিনিয়োগৰ সিদ্ধান্তসমূহ অতি সতৰ্কতাৰে গ্ৰহণ কৰিব লাগে। বিনিয়োগৰ বেলিকা, বিনিয়োগকাৰীয়ে বিনিয়োগৰ সুৰক্ষা, তাৰল্যতা, লাভ আৰু সাম্ভাৱ্য বিপদ সম্পৰ্কে সম্যক ধাৰণা লৈহে বিনিয়োগ কৰা উচিত। সুৰক্ষাৰ যোগেদি বিনিয়োগ কৰা ধনৰ পৰিমাণ আৰু তাৰ পৰা হ'ব লগা লাভৰ অংশৰ সুৰক্ষাৰ কথা কোৱা হৈছে। তাৰল্যতা মানে হ'ল প্ৰয়োজন সাপেক্ষে বিনিয়োগকাৰীয়ে তৎকালীনভাৱে বিনিয়োজিত ধন নগদ ধনলৈ পৰিৱৰ্তন কৰাৰ সক্ষমতা। লাভ হৈছে ধনৰ বিনিয়োগৰ পৰা হোৱা উপাৰ্জন। আনহাতে বিপদৰ অৰ্থ হৈছে বিনিয়োগৰ সৈতে জড়িত অনিশ্চয়তা। বেংক বা ডাকঘৰৰ সঞ্চয় একাউণ্টত ৰখা ধনৰ পৰা আৰ্জিত নামমাত্ৰ সুদৰ তুলনাত বিনিয়োগে অধিক লাভ অৰ্জন কৰাত সহায় কৰে। ইয়াৰোপৰি বিনিয়োগৰ যোগেদি বিনিয়োগকাৰীয়ে তেওঁৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰি আয়ৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমাব পাৰে। বিনিয়োগৰ যোগেদি হোৱা আৰ্থিক স্বচ্ছলতাই বিনিয়োগকাৰীৰ জীৱনৰ লক্ষ্যসমূহ যেনে ঘৰ নিৰ্মাণ, সন্তানৰ শিক্ষা, বিবাহ আৰু পৰিয়ালৰ সৈতে ভ্ৰমণ ইত্যাদি সহজ কৰি তোলে। এই অধ্যায়টোৰ অন্যতম এটা গুৰুত্বপূৰ্ণ ধাৰণা হ'ল বিত্তীয় পৰিকল্পনা। আমি বিত্তীয় পৰিকল্পনা সম্পৰ্কে এতিয়া আলোচনা কৰিম। আয়ৰ বিপৰীতে ক'ত, কেনেকৈ, কিদৰে, কিমান খৰচ সঞ্চয় আৰু বিনিয়োগ কৰিব তাৰ আগতীয়া পৰিকল্পনাকে বিত্তীয় পৰিকল্পনা বুলি কোৱা হয়। অৰ্থাৎ আমাৰ সীমিত সম্পদ অপৰিসীম অভাৱ মোচনৰ বাবে ব্যৱহাৰ কৰি সৰ্বোচ্চ সন্তুষ্টি লাভ কৰিবৰ বাবেই বিত্তীয় পৰিকল্পনাৰ সহায় লোৱা হয়। সঠিক বিত্তীয় পৰিকল্পনাৰ যোগেদি আয়ৰ সৰ্বোচ্চ ব্যৱহাৰ আশা কৰিব পাৰি। সময়ৰ আৰু বিপদ সংকাৰ ওপৰত ভিত্তি কৰি বিত্তীয় পৰিকল্পনাৰ লক্ষ্যসমূহক হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন এই তিনি ভাগত ভাগ কৰিব পাৰি। সুনিৰ্দিষ্ট বিত্তীয় পৰিকল্পনা অবিহনে কোনো ব্যক্তিয়ে নিজৰ অৰ্থনৈতিক আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম নহয়। সেয়েহে যথাযথভাৱে বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰিবলৈ স্মাৰ্ট লক্ষ্য ব্যৱহাৰ কৰিব পাৰি। স্মাৰ্ট হৈছে এখন উপযুক্ত বিত্তীয় পৰিকল্পনা প্ৰস্তুতৰ বুনিয়াদ, যিয়ে আমাৰ বিত্তীয় লক্ষ্যসমূহ বিকশিত কৰাত সহায় কৰে। স্মাৰ্ট শব্দটোৰ অৰ্থ হৈছে এছ ফৰ স্পেচিফিক মানে নিৰ্দিষ্ট, এম ফৰ মেজাৰেবল মানে মাপযোগ্য, এ ফৰ এচিভেবল অৰ্থাৎ প্ৰাপ্তিযোগ্য, আৰ ফৰ ৰিলায়েবল
অৰ্থাৎ বাস্তৱসন্মত আৰু টি ফৰ টাইমলি অৰ্থাৎ সময়োপযোগী। গতিকে বিত্তীয় পৰিকল্পনাৰ অন্তৰ্গত বিত্তীয় লক্ষ্যসমূহ সদায় স্পষ্ট আৰু পৰিষ্কাৰ হ'ব লাগে।

0: উদাহৰণস্বৰূপে খাদ্য সামগ্ৰীৰ নামত কিছু টকা খৰচ কৰিম বুলি ভবাৰ পৰিৱৰ্তে পৰিস্থিতি আৰু সামৰ্থ্য অনুযায়ী নিৰ্দিষ্ট পৰিমাণৰ ধন খৰচ কৰাৰ পৰিকল্পনা কৰিব লাগে। ইয়াৰ উপৰি বিত্তীয় পৰিকল্পনাৰ লক্ষ্যসমূহ মাপযোগ্য হ'ব লাগে, যাতে ব্যক্তিজনে জানিব পাৰে যে সেই লক্ষ্য কেতিয়া পূৰণ হ'ব। উদাহৰণস্বৰূপে বাসগৃহ নিৰ্মাণ যদি কোনো এজন ব্যক্তিৰ বিত্তীয় লক্ষ্য হয়, বিত্তীয় পৰিকল্পনাৰ যোগেদি তেওঁ নিৰ্দিষ্ট কৰিব লাগে কিমান সময়ৰ ভিতৰত এই লক্ষ্য পূৰণ হ'ব আৰু এই সময়ছোৱাৰ ভিন ভিন পৰ্যায়ত তেওঁৰ বাসগৃহ নিৰ্মাণে কিমান অগ্ৰগতি লাভ কৰিব। বিত্তীয় পৰিকল্পনাৰ অন্তৰ্গত বিত্তীয় লক্ষ্যসমূহ যুক্তিসংগত হ'ব লাগে আৰু পৰিকল্পনাকাৰীৰ আয়ৰ সীমাৰ ভিতৰত স্থিৰ হ'ব লাগে, যাতে ই প্ৰাপ্তিযোগ্য হয়। উদাহৰণস্বৰূপে এজন ব্যক্তিৰ মাহিলী আয় যদি 25,000 টকা হয়, তেওঁ দুমাহত 50,000 টকা সঞ্চয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰাতকৈ 10 মাহৰ ভিতৰত অৰ্থাৎ মাহে 5,000 টকাকৈ সঞ্চয়ৰ লক্ষ্য স্থিৰ কৰা উচিত। বিত্তীয় লক্ষ্যসমূহ সদায় বাস্তৱসন্মত হ'ব লাগে। উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিয়ে ভাবে যে প্ৰতিমাহে 5,000 টকা বিনিয়োগ কৰি 1 বছৰৰ ভিতৰত তেওঁ কোটিপতি হ'ব, ই বাস্তৱসন্মত লক্ষ্য নহয়। ইয়াৰ বিপৰীতে 5,000 টকা বিনিয়োগৰ বিপৰীতে 1 বছৰত 1 যুক্তিসংগত লাভহে অৰ্জন কৰাৰ লক্ষ্য ল'ব লাগিব। বিত্তীয় পৰিকল্পনাৰ সফল আৰু সঠিক ৰূপায়ণ মুঠতে 5টা স্তৰৰ মাজেদি কাৰ্যকৰী হয়। বিত্তীয় পৰিকল্পনাৰ প্ৰাথমিক স্তৰ হ'ল ব্যক্তিবিশেষৰ বৰ্তমানৰ আৰ্থিক পৰিস্থিতি নিৰ্ধাৰণ। আৰ্থিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আকাংক্ষিত বিত্তীয় লক্ষ্যসমূহ চিহ্নিত আৰু চূড়ান্ত কৰা হ'ল বিত্তীয় পৰিকল্পনাৰ দ্বিতীয় স্তৰ। তৃতীয় পৰ্যায়ত বিনিয়োগৰ বিকল্পতাৰ মাজৰ পৰা সৰ্বোত্তম বিনিয়োগৰ পথ চিহ্নিত কৰা হয়। ইয়াৰ পৰৱৰ্তী অৰ্থাৎ চতুৰ্থ স্তৰ হ'ল বিত্তীয় পৰিকল্পনা কাৰ্যকৰী কৰা। বিত্তীয় পৰিকল্পনাৰ অন্তিম অৰ্থাৎ পঞ্চমটো স্তৰ হ'ল পৰ্যালোচনা। বিত্তীয় পৰিকল্পনাসমূহ সময়ে সময়ে পৰ্যালোচনা আৰু সংশোধন কৰাটো অত্যন্ত প্ৰয়োজনীয়। পৰিৱেশ পৰিস্থিতি আৰু সময় সাপেক্ষে বিত্তীয় পৰিকল্পনাসমূহৰো সংশোধনৰ প্ৰয়োজন হয়। পৰ্যালোচনাৰ জৰিয়তে বিত্তীয় পৰিকল্পনাসমূহৰ প্ৰয়োজনীয় সংশোধন কৰি লোৱা হয় যাতে এইসমূহ সময় আৰু পৰিস্থিতি সাপেক্ষ হয়। গতিকে পৰ্যালোচনাৰ জৰিয়তে বিত্তীয় পৰিকল্পনাসমূহ অধিক প্ৰাসংগিক আৰু ফলপ্ৰসূ হৈ পৰে।
1: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ বিত্তীয় সাক্ষৰতাৰ পৰিচয় আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়ালে ডক্টৰ দীপেন্দ্ৰ কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক। বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীৰে চি পি আই দলৰ শিৱসাগৰত অৱস্থান ধৰ্মঘট আৰু অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি। খেলুৱৈসকললৈ সচিব দেৱজিৎ শইকীয়াৰ শুভেচ্ছা জ্ঞাপন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখনা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষিখণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষাংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে। কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250গৰাকী কৃষকৰ সৈতে কৃষি খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক হৈছে। কালি প্ৰতিবাদকাৰীসকলে খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ সৈতে মেঘালয় চৰকাৰে কৰা আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰি অসমৰ চালকসকলকো ভুল বুজাবুজিৰ পৰা আঁতৰি আহি পূৰ্বৰ দৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালকসন্থাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ৰ তৃতীয়লানি বৈঠক অনুষ্ঠিত হ'ব।

0: চালক সন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোকৰ বাবে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। চালক সন্থাই মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে বুলি স্পষ্ট কৰি দিয়ে। টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহান জনায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱাৰ লগতে পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোও দৃষ্টি ৰখা হ'ব। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অসম আৰু মেঘালয়ৰ মাজত যান বাহনৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। তেওঁ শান্তি শৃংখলাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সহায় আগবঢ়োৱা দুয়োখন ৰাজ্যৰ দল সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সাতামপুৰুষীয়া সম্পৰ্ক অটুট থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাসমূহৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আৰু অন্যান্য দাবীৰে চি পি আই দলে আজি শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে বানৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধান তথা বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী জনায়। ইয়াৰ উপৰি দলটোৱে দিখৌ নদীত অবৈধ শিল খনন আৰু মুক্ত কয়লা খনন বন্ধ কৰাৰ তথা ইয়াৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 50 লাখ টকা তথা বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আদিকে ধৰি মুঠ 13টা দাবী উত্থাপন কৰে। পাছত দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে এই দাবীৰ সমৰ্থনত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াই জানিবলৈ দিয়ে। অহা বছৰ হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসম প্ৰিমিয়াৰ লীগৰ প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেট প্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে।
1: অসমত এবাৰ পোন প্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ পাতিলে আৰু মই তাৰ কাৰণে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই কাৰ্যসূচীটো কৰাৰ লগে লগে আমাৰ অসমত যিখিনি উঠি অহা খেলুৱৈ আছিলে সেই খেলুৱৈসকলে তেওঁলোকৰ যি ক্ৰীড়া নিপুণতা বা তেওঁলোকৰ যি টেলেণ্ট বা স্কিল আছে সেইটো প্ৰদৰ্শন কৰাৰ এখন ভাল প্লেটফৰ্ম পালে। আৰু যিহেতু আসাম প্ৰিমিয়াৰ লীগটো খুব ভাল টেলিভিশ্যন চেনেলত দেখুৱাই আছিলে, হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছিলে, লাইভ ষ্ট্ৰীমিং, তাৰ ফলত আই পি এলৰ যিবোৰ ফ্ৰেঞ্চাইজি দল তেওঁলোকে সুবিধা পায় তেওঁলোকৰ স্পটাৰসকলে প্ৰত্যেকখন খেল সূক্ষ্মৰূপে তেওঁলোকে নিৰীক্ষণ কৰাৰ বাবে।
0: লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল প্ৰক্ৰিয়া বৰ্তমান যোৰহাট জিলাত পূৰ্ণ তৎপৰতাৰে চলি আছে। এই কাৰ্যসূচীত সকলো গণনাকাৰী আৰু পৰ্যবেক্ষকসকল সক্ৰিয়ভাৱে নিয়োজিত হৈ পৰিছে। বিভিন্ন প্ৰত্যাহ্বান আৰু দুৰ্গম পথ অতিক্ৰম কৰিও গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰতিটো অঞ্চলত উপস্থিত হৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জানিবলৈ দিছে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰাইদেউ জিলা আয়ুক্ত নেহা যাদৱে সংবাদমেলযোগে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আঁচনিৰ অধীনত প্ৰথমতে তিনিটা মূল বিষয়ক কেন্দ্ৰ কৰি জিলাখনত বানত হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱা ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰসমূহ পুনৰ প্ৰদান কৰা হ'ব। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰাটো সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মূল্যায়ন কৰাৰ লগতে শিক্ষাৰ্থীসকলক নতুন পাঠ্যপুথি, বিদ্যালয়ৰ পোছাক আৰু মধ্যাহ্ন ভোজনৰ তদাৰক কৰা হ'ব। ইয়াৰ উপৰিও চৰাইদেউ মৈদাম আৰু ঐতিহাসিক স্থানসমূহত যুৱক যুৱতীসকলক পৰ্যটক গাইড, আতিথ্য আৰু ঐতিহ্য সম্পৰ্কীয় দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব। অগ্নিবীৰ আৰক্ষী আৰু সেনাবাহিনীত ভৰ্তিৰ বাবে লিখিত পৰীক্ষাৰ লগতে চাৰিচকীয়া দুচকীয়া বাহনৰ চালকৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব।
2: ইয়াত তিনিটা মেইন স্তম্ভ আছে। ফাৰ্ষ্ট আছে আমাৰ যিখিনি ডুপ্লিকেট ৰাচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যিখিনি দিব লাগে, এইটো 1 ছেপ্টেম্বৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ তক হ'ব। ৰাচন কাৰ্ড কাৰণে আপুনি FP শ্বপত যাব লাগিব, আধাৰ কাৰ্ড কাৰণে আপুনি GP অফিচ যাব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট কাৰণে আমাৰ যিখিনি স্কুলত আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনি আছে এইটো স্কুল ধৰণে এইটো বনিব। ছেকেণ্ড আমাৰ কাৰ্যসূচী আছে আমাৰ যিখিনি স্কুলত ইনস্পেকশ্যন কাৰণে আমি সকলো আমাৰ অফিচাৰ্ছক লগাইছোঁ, স্কুলত ইউনিফৰ্ম, টেক্সট বুক, মিড ডে মিল আৰু তাৰপিছত যিখিনি কনষ্ট্ৰাকশ্যন অফ দি ৰিপেয়াৰ্ড দি ডেমেজ পাৰ্ট যিখিনি দেখিব লাগে আমাৰ অফিচিয়েলছ আমি দিছোঁ, এইটো 25 অগষ্ট ফালৰ পৰা ষ্টাৰ্ট হ'ব। থাৰ্ডলি আমি যিখিনি লৈছোঁ ইট ইজ স্কিলিং আৰু কেৰিয়াৰ বিল্ডিং, কণ্টিনিউছ প্ৰচেছ হ'ব।
0: ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ

0: অধিবেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। কালি চিলাপথাৰত এই সন্দৰ্ভত ছটা মিচিং জাতীয় সংগঠনৰ মুৰববীসকলক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিধায়ক ভুৱন পেকুক অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু টি এম পি কেৰ সভাপতি তিলক দলেক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদকে জানিবলৈ দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ একত্ৰিত মঞ্চ স্মৃতিধাৰা শীৰ্ষক সংস্থাটোৰ সৈতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশ্ববিদ্যালয়খনৰ শিক্ষা, গৱেষণা, ছাত্ৰ কল্যাণ, সংস্কৃতি আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এই চুক্তিখন স্বাক্ষৰ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক অধ্যাপিকা আৰু স্মৃতিধাৰাৰ প্ৰতিনিধিৰ উপস্থিতিত পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু স্মৃতিধাৰাৰ সম্পাদকে এই চুক্তিখনত স্বাক্ষৰ কৰে। এই পদক্ষেপে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনাগত দিনত শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সহায়ক হোৱাকৈ সুখবৰ কঢ়িয়াই আনিব বুলি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে কাইলৈ পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হ'ব। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে আজি বিয়লি 3 বজাত এখন সভা অনুষ্ঠিত হয়। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুকষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহুত ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতিসাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। অসম আৰক্ষীৰ কেন্দ্ৰীয় আৰু পাৰ্বত্য সংমণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰাজেন সিং আজি পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হৈ জিলা আৰক্ষীৰ বিভিন্ন বিষয়াৰ সৈতে বাৰ্তালাপ কৰে। পাৰ্বত্য জিলাখন ভ্ৰমণ কৰি জিলাখনত অপৰাধজনিত গোচৰসমূহৰ বিৰুদ্ধে তেওঁ আৰক্ষী বিষয়াসকলক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। গোচৰৰ তদন্তৰ গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনা কৰাৰ লগতে নিখুঁতভাৱে প্ৰাথমিক অনুসন্ধান চলোৱা, ইউ ডি গোচৰসমূহ নিয়ন্ত্ৰণ কৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে উন্নত মানৰ পদ্ধতিসমূহ গ্ৰহণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক আৰু বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীৰে চি পি আই দলৰ শিৱসাগৰত অৱস্থান ধৰ্মঘট। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233-ত কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
5: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজিৰ আমি বিষয় হিচাপে লৈছোঁ বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ। এই বিষয়ে কথা পাতিবলৈ আজি দুগৰাকী আলোচক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এয়া মধুমিতা দেৱী, এখেত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ উপসঞ্চালক।
6: নমস্কাৰ।
5: আৰু আছে সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া শ্যামল জ্যোতি মহন্ত।
7: নমস্কাৰ,
5: দুয়োকে স্বাগতম।
6: ধন্যবাদ।
5: এতিয়া আমি বীজৰ কথা শুনি আছোঁ যে বীজৰ উৎপাদন আৰু বিপণন। আমি পৰম্পৰাগতভাৱে দেখি আহিছোঁ যে খেতিয়কসকলে কি কৰে, খেতিৰ কিছু সঁচ থৈ দিয়ে বীজ বুলি, কেতিয়াবা ভঁৰালৰ গাধৈ তেনেকৈ ওলোমাই থৈ দিয়ে বা বেলেগ বেলেগকৈ থৈ দিয়ে। আৰু আমি যেতিয়া হাট বজাৰবিলাকলৈ যেতিয়া যাওঁ তেতিয়াও দেখোঁ কিছুমানে বিক্ৰী কৰে, বীজ বিক্ৰী কৰে মুকলিকৈ। কিন্তু এই প্ৰক্ৰিয়াটোৰ মাজত এনেধৰণৰ অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ, এনে এটা অভিকৰণৰ প্ৰয়োজন কিয় হ'ল বা কিবা মান্যতা কেনেধৰণে নিৰূপণ কৰে এই অভিকৰণে?
6: হয়, এইটো আচলতে অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ

0: নবীকৰণ বা আসাম সিড এণ্ড অৰ্গেনিক চাৰ্টিফিকেশ্যন এজেঞ্চি অচোকা, এইটো 1985 চনৰ 1 ফেব্ৰুৱাৰী ভাৰতীয় বীজ আইন 1966 অধীনত অসমৰ ৰাজ্যিক বীজ প্ৰমাণীকৰণ অভিকৰণ হিচাপে কৰা হৈছিলে। তেতিয়া নাম আছিলে আপোনাৰ আসাম ষ্টেট সিড চাৰ্টিফিকেশ্যন এজেঞ্চি হিচাপে গঠন কৰা হৈছিলে। কিন্তু 2021 চনৰ আগষ্ট মাহৰ পৰা অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি এই অভিকৰণৰ নাম অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ হিচাপে ৰখা হৈছে, অৰ্থাৎ আসাম সিড এণ্ড অৰ্গেনিক চাৰ্টিফিকেশ্যন এজেঞ্চি, অৰ্থাৎ অচোকা, মানে চৰ্টত অচোকা বুলি কোৱা হয়। এই অভিকৰণৰ মূল উদ্দেশ্য হ'ল বিভিন্ন বীজ উৎপাদনৰ জৰিয়তে উন্নত মানৰ বীজ উৎপাদন কৰি কৃষকৰ মাজত বীজৰ চাহিদা পূৰণ কৰা আৰু জৈৱিক কৃষিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ ন্যায্যতা প্ৰদান কৰা। আচলতে খেতিপথাৰত অধিক উৎপাদনক্ষম জাতৰ উচ্চ মানবিশিষ্ট প্ৰমাণিত বীজ থলুৱাভাৱে উৎপাদন কৰি লাভৱান হৈ ৰাজ্যখনৰ লগতে কৃষকৰ আৰ্থিক উন্নয়নৰ বিকাশ হোৱাটোৱেই ইয়াৰ মূল লক্ষ্য।
1: খুব গুৰুত্বপূৰ্ণ এটা অভিকৰণ আচলতে।
0: হয় হয়।
1: ইয়াৰ পাছতে বাইদেউ, এই যিটো আমাৰ বীজ প্ৰমাণীকৰণ বুলি কৈছে, এইটো শ্যামলজ্যোতি মহন্তই নিশ্চয় ক'ব, এই বীজ প্ৰমাণীকৰণ কেনেকৈ কৰা হয়, ইয়াৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অকণমান ক'ব নেকি? বা এতিয়া প্ৰমাণীকৰণ বুলি ক'লেতো বুজি পাওঁ তাত এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব বা তাত এটা মান্যতা দিয়া হ'ব, এইটো কেনেধৰণৰ স্তৰবোৰ আছে যিবিলাক অতিক্ৰম কৰিলে আচলতে তাক প্ৰমাণ কৰিব পাৰি?
2: থেংক ইউ। দৰাচলতে একচুৱেলি আমি বীজ বুলি কোৱাৰ লগে লগে প্ৰথমে আমি জানিব লাগিব, বীজ প্ৰমাণীকৰণ বিষয়ে জানিবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব বীজৰ শ্ৰেণীখিনি।
1: শ্ৰেণী
2: হয়, ইয়াত বিভিন্ন আমাৰ বীজৰ বিভিন্ন শ্ৰেণী থাকে, যেনেকৈ আপোনাৰ ব্ৰিডাৰ ছিড বুলি কয় বা অসমীয়াত আমাৰ প্ৰজনন বীজ, আৰু ফাউণ্ডেশ্যন ছিড বুলি কয় মানে মূল বীজ, আৰু চাৰ্টিফাইড ছিড প্ৰমাণিত বীজ। এতিয়া এই যিখিনি ব্ৰিডাৰ ছিড বা মূল বীজ, সেই বীজখিনি আমাৰ উৎপাদন কৰে আমাৰ যিখিনি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি গৱেষণা কেন্দ্ৰ আছে, যিখিনি বৈজ্ঞানিক আছে, সেই বৈজ্ঞানিকসকলে তেওঁলোকৰ নিজৰ তত্ত্বাৱধানত তেওঁলোকে সেই প্ৰজনন বীজখিনি উৎপাদন কৰে। সেই উৎপাদন কৰি বীজখিনি যিখিনি হয় তাৰপৰা আমি যিখিনি আমি উৎপাদন কৰে সেইখিনি ফাউণ্ডেশ্যন ছিড বুলি কোৱা হয়। এতিয়া সেই প্ৰজনন বীজখিনি যিখিনি আছে সেইখিনি আমাৰ নৰ্মেল, আমাৰ যিখিনি খেতিয়ক আছে বা আমাৰ যিখিনি সৰ্বসাধাৰণ মানুহে আমি নাপাওঁ, সেইখিনি অকল আমাৰ যিখিনি বৈজ্ঞানিক আছে কৃষি বিজ্ঞানৰ অধীনত তেওঁলোকে সেইখিনি উৎপাদন কৰি তেওঁলোকে আমাৰ যিখিনি আমাৰ কৃষি বিজ্ঞানৰ অধীনত যিখিনি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা অসম বীজ নিগমৰ আণ্ডাৰ যিখিনি বীজ পাম আছে তেওঁলোকক, তেওঁলোকে সেই প্ৰজনন বীজটোৰ পৰা আমাৰ ফাউণ্ডেশ্যন ছিড নহবা মূল বীজটো উৎপাদন কৰে। সেই ফাউণ্ডেশ্যন ছিড বা মূল বীজৰ পৰা যিটো আপোনাৰ বীজ উৎপাদন হয় সেইটোক আমি কয় প্ৰমাণিত বীজ। এতিয়া যদি কোনোবাজন কৃষকে বীজ প্ৰমাণীকৰণ কৰিব বিচাৰে তেতিয়া তেওঁলোকে ফাউণ্ডেশ্যন বা মূল বীজটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, আমাৰ হেৰিৰ পৰা, অসম বীজ নিগমৰ পৰা আনিব লাগিব। এতিয়া কথা হ'ল কি, আমি বীজ প্ৰমাণীকৰণ কৰিবলৈ হ'লে কি কৰিব লাগিব? প্ৰথম আমি যিটো মই অলৰেডি যিখিনি কৈছোঁ ইতিমধ্যে কোৱা হৈছে যে বীজ প্ৰমাণীকৰণ হ'লে আমি যদি মই এজন যদি সাধাৰণ খেতিয়কে যদি আমাৰ বীজ প্ৰমাণী কৰিব আগবাঢ়ি যাব বিচাৰে তেন্তে তেওঁ প্ৰথমে এটা ফাউণ্ডেশ্যন ছিড বা মূল বীজটো আনিব লাগিব। সেইটো ক'ৰ পৰা আনিব? কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ অসম বীজ নিগমৰ বীজ ফাৰ্মৰ পৰা, বীজ ফাৰ্মৰ পৰা আনিব লাগিব। এতিয়া কথা, সেই অনাৰ পিছত আমাৰ লগত তেওঁলোকে অচোকাৰ যিখিনি আমাৰ জিলাভিত্তিক সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া আছে বা কৃষি বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিলেও আমাৰ লগত যোগাযোগ কৰি আমাৰ লগত পঞ্জীয়ন কৰিব লাগে একচুৱেলি। এতিয়া পঞ্জীয়ন কৰিবলৈ হ'লে আমাৰ গোটেই ভাৰতবৰ্ষতে 2023-24 পৰা আমাৰ ইয়াত চলি আছে 60 পৰ্টেল বুলি। 60 পৰ্টেল মানে আপোনাৰ ছিড অথেণ্টিকেশ্যন ট্ৰেচেবিলিটি এণ্ড হলিষ্টিক ইনভেণ্টৰী। সেই এটাই পৰ্টেল আছে, সেই পৰ্টেলটোতে গোটেই ভাৰতবৰ্ষত আমাৰ বীজৰ কাৰণে যদি কোনোবাই যদি বীজ প্ৰমাণীকৰণ কৰিব বিচাৰে সেই পৰ্টেলটোৰ অধীনত তেওঁলোকে এটা পঞ্জীয়ন কৰিব লাগে। সেই পঞ্জীয়ন কৰিবৰ কাৰণে তেওঁলোকে দুটামান বস্তু আমাক দিব লাগে, যেনে আপোনাৰ যিজন যদি খেতিয়ক হয় তেওঁলোকে তেওঁলোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, তেওঁলোকৰ নিজৰ ঘৰ বাৰী ক'ত আছে গোটেইখিনি এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল আদিখিনি দি পেলাই আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক এটা আই ডি পাছৱৰ্ড দিওঁ। সেই আই ডি পাছৱৰ্ড থ্ৰুদি তেওঁলোকে 60 পৰ্টেলত সোমাই পেলাই লগইন কৰিব লাগিব, লগইন কৰিব তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব। ছাপ'জ তেখেতে যদি আৰু সেই পঞ্জীয়ন কৰাৰ লগত পঞ্জীয়ন কৰে তেওঁলোকে গোটেইখিনি বিৱৰণ তেওঁ দিব লাগিব যে তেওঁৰ ঘৰ ক'ত, তেওঁৰ কোনখিনি কোনখন গাঁৱত তেওঁ খেতি কৰিছে, কিমান বিঘা মাটিত খেতি কৰিছে, গোটেইখিনি তেওঁলোকে তাত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আমাৰ এটা মাচুল আছে, সেই মাচুলটো আমি দিব লাগিব প্ৰতি একক ক্ষেত্ৰত আপোনাৰ 350 টকাকৈ। সেই আমাৰ সেই মাচুলটো আপোনালোকে তেওঁলোকে আজিকালিতো গোটেইটো অনলাইনৰ হৈছে, চবেই জানে জিপে' কি হেৰি পি, ত' তাৰ থ্ৰুদি আমাৰ দিব পাৰে কোনো কাম ভেৰি মানে সহজ, মানে আমাৰ যোনটো পৰ্টেল খুলিছে ত' সেইটো থ্ৰুদি তেওঁলোকে মাচুলটো দিব লাগিব। মাচুলটো দিয়াৰ পিছত তেওঁলোকে খেতিখিনি কৰিব লাগিব আৰু বীজ প্ৰমাণীকৰণ কৰিবলৈ হ'লে বিশেষ একো বেলেগ কোনো মানে আমাৰ

0: নৰ্মেল যেনে খেতিয়ক খেতি কৰে তেনেকৈ খেতি কৰিব লাগিব। কাৰণ দুটা মানে আমি বস্তু চাব লাগিব, সেইকেইটা মই এতিয়া অলপ কৈ দিম আপোনালোকক। প্ৰথমে হ'ল কি, বীজ প্ৰমাণীকৰণ কৰিবলৈ হ'লে আমি যিখিনি জাত বাছিম সেই জাতটো আমি নটিফাইড জাত হ'ব লাগিব। সেই নটিফাইড জাতটো আমি আনি পেলাই খেতিডৰা কৰিব লাগিব। খেতি কৰা পদ্ধতি একেই, খালি দুটামান আমি পথাৰত আমি দুটামান বস্তু আমি চাবলগীয়া হয়। পথাৰৰ যোনটো মানদণ্ড, সেই মানদণ্ডৰ অধীনত আপোনাৰ আহে যে প্ৰথম আহে দূৰত্বীকৰণ, মানে আইচলেশ্যন ডিষ্টেঞ্চ। আইচলেশ্যন ডিষ্টেঞ্চ মানে কি বুজাইছে, চাপোজ এখন আমাৰ পথাৰত দুটা মানে বিভিন্ন বিভিন্ন বিভিন্ন কৃষকে খেতি কৰে। চাপোজ মই যদি ইয়াত বীজ উৎপাদন কৰি যাওঁ, তে মোৰ কাষৰ যিখিনি খেতিডৰা আছে সেই খেতিডৰা আৰু মোৰ জাতটোৰ মাজত এটা ব্যৱধান লাগে। সেই ব্যৱধানটো মূল কাৰণ হ'ল কি, মই যিটো জাত উৎপাদন কৰিব গৈ আছোঁ বীজ হিচাপে, বীজৰ কাৰণে কৰি আছোঁ, তেওঁ কৰি আছে খাবৰ কাৰণে কৰি আছে। এতিয়া কি হ'ল, সেই মই যিটো জাত কৰি আছোঁ সেই জাতটোৰ যিটো বৈশিষ্ট্য, আৰু তেওঁ যিটো জাত কৰি আছে আমাৰ থলুৱা জাত বা বেলেগ জাত কৰি আছে, সেই বৈশিষ্ট্য বেলেগ। সেই বৈশিষ্ট্য যদি আমাৰ সংমিশ্ৰণ নহয়, আমাৰ যোনটো আমি পৰাগৰণ সংযোজন কওঁ, সেইটো যেন নহয়, যাতে সেইটোৰ বৈশিষ্ট্য এইটোত নোসোমায়, তেতিয়া আমাৰ যিখিনি মই যিটো বীজ প্ৰডাকশ্যন বীজ উৎপাদন কৰি আছোঁ তাৰ যোনটো গুণগত মানদণ্ড কমি যাব,
1: সেইটো উন্নত মানৰ হ'ব
0: নহ'ব। যদি আচলতে আমি গেপটো মেইনটেইন নকৰোঁ,
2: মানে দুটা ভেৰাইটিৰ মাজত বা দুটা জাতৰ মাজত যদি পৰাগসংযোগ ঘটে, যদি বেছি আমি ডিষ্টেঞ্চ মেইনটেইন নকৰোঁ, তেতিয়াহ'লে আমি যিটো ভেৰাইটি বা যিটো জাত কৰিম সেই বৈশিষ্ট্যটো তাত নাপাবও পাৰোঁ। সেইকাৰণে আমি কিছুমান মানদণ্ড থাকে, সেইবোৰ আমি মানে চাবলগীয়া।
0: এতিয়া আমাৰ ধানৰ ক্ষেত্ৰত সেই মানদণ্ড 3 মিটাৰ, 3 মিটাৰ মানে মানে 10 ফুটমান হ'ব মোটামুটি। সেই 10 ফুট আমি গেপ আমি ৰাখিব লাগে নিয়মমতে, কিন্তু আমি যিহেতু আমাৰ পথাৰত আমি সেই গেপটো নাপাওঁ, আমি সেইকাৰণে আমি যলৈকে আনটো ভেৰাইটিৰ পৰা মোৰ ভেৰাইটি মানে যোনটো জাতৰ আপুনি বীজ উৎপাদন কৰিছে সেই জাতটোলৈকে যলৈকে হয় সেইখিনি আমি আগধৰি কাটিব দিওঁ। কটাৰ সময়ত আগধৰি কাটি পেলাই সেইখিনি বীজ আমি খোৱাৰ কাৰণে ইউজ কৰিবলৈ দিওঁ, ব্যৱহাৰ কৰিবলৈ দিওঁ কৃষকজনক। যিখিনি 3 মিটাৰৰ বাহিৰ ভিতৰত আছে সেইখিনি আমি বীজ হিচাপে
1: ৰাখোঁ,
0: তেতিয়া আমাৰ যিটো গুণাগুণ থাকে তেতিয়া অটুট থাকে, নহ'লে আমাৰ সেই গুণাগুণটো কমি যাব। মানে বীজ উৎপাদন কৰিছে তেওঁ উৎপাদন কৰি তেওঁৰ যিখিনি গুণাগুণ থাকে, আমাৰ চাপ'জ আমাৰ এটা উদাহৰণ ওচৰৰ পৰাই দিওঁ, আমাৰ যি খুব মানে জনপ্ৰিয় ভেৰাইটি আছে, জনপ্ৰিয় জাত আছে ৰঞ্জিত চাবন। সেই ৰঞ্জিত চাবন যিটো ধানৰ ভেৰাইটি আছে সেই জাতটো আছে, সেই জাতটো একচুৱেলি আমি যদি সেই জাতটো আমি 14 দিনো পানীৰ তলত সোমাই থাকে ডুব যায়, সেই জাতটো মৰি নাযায়, গছজোপা মৰি নাযায়,
2: বানসহনশীল।
0: বাকী কিন্তু সেই জাতটো যদি আমি 14 দিন পানীত ডুবি যায়
2: উৎপাদন
0: ব্যাঘাত নহয়, সেইবিলাক সেই বৈশিষ্ট্যটো আমি বেলেগ জাত আন জাতটোৰ লগত যদি মিলি যায় সেই বৈশিষ্ট্য নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে আমি গুণাগুণ নাইকিয়া হৈ যাব পাৰে, সেইকাৰণে আমি সেইটো আমি কৃষকসকলক আহ্বান জনাওঁ। তো সেইটো হ'ল মেইন আমাৰ মানে মূল খেতিৰ ক্ষেত্ৰত সেইটো হয় দূৰত্বীকৰণটো। দ্বিতীয়তে আহিলে আপোনাৰ আমি কওঁ অফ টাইপ, অলাগতিয়াল যিবিলাক গছ থাকে সেই গছখিনি থাকিব নালাগে, অপতৃণ গছখিনি থাকিব নালাগে, সেইখিনি যাতে আমাৰ কৃষকে গৈ চাই সময়ে সময়ে চাই চাকে উলিয়াই দিয়ে বা উঠাই দিয়ে গোটেই গছজোপা, কাটি দিলে নহ'ব, উঘালি উলিয়াব লাগিব, মানে গোটেই কাটি দিলে আকৌ আহিব, সিপাৰে সতে তুলি উঘালি পেলাব লাগিব, উঘালি পেলাই দূৰত থ'ব লাগিব।
1: হয়, এতিয়া আমাৰ বীজৰ এখন বৃহৎ বজাৰ আছে,
0: আছে,
1: কাৰণ বীজ নহ'লে খেতি কেনেকৈ হ'ব,
0: নহয়,
1: গতিকে সেইখিনি খুব মানসম্পন্ন বীজ হ'ব লাগিব, যিখিনি চোৱা চিতা কৰাৰ ক্ষেত্ৰত অভিকৰণটো আছে আপোনালোকৰ পৰা আহিছে। এতিয়া কথাটো হ'ল যে এই বীজৰ মান কেনেকৈ পৰীক্ষা কৰা হয়, এতিয়া সেই প্ৰক্ৰিয়াটো অকণমান ক'ব।
2: এইটো আপুনি বৰ ভাল প্ৰশ্ন এটাই সুধিলে। সাধাৰণতে আমাৰ 3টা প্ৰক্ৰিয়াৰ মাজেৰে বীজসমূহ পৰীক্ষা কৰা হয়। আমাৰ অসমত মানে আমাৰ অচোকাৰ অধীনত 4টাকৈ পৰীক্ষাগাৰ আছে, এটা গুৱাহাটীত আছে, এটা বঙাইগাঁৱত, এটা যোৰহাট আৰু এটা শিলচৰত আছে। সকলো পৰীক্ষাগাৰতে পৰীক্ষাসমূহ কৰিব পাৰি বীজৰ, আৰু পৰীক্ষাগাৰৰ সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া বীজৰ নমুনাসমূহ সংগ্ৰহ কৰি পৰীক্ষাগাৰত জমা দিয়ে, আৰু পৰীক্ষাগাৰত জমা দিয়াৰ পিছত আমাৰ বীজ বিশ্লেষক এগৰাকী থাকে, হাইলি টেকনিকেলি চাউণ্ড, আৰু তেওঁক সহায় কৰাও বহুত দক্ষ বিষয়া এগৰাকী থাকে, আৰু তেওঁক সহায় কৰাও কেইবাগৰাকীও সহায়িকাত বা সহায়ক থাকে, তেওঁলোকে পৰীক্ষাগাৰত এইবোৰ পৰীক্ষা কৰে। ইয়াতে আপোনাৰ 3টা পদ্ধতিত আকৌ কৰা হয়, বিশুদ্ধতা, মানে বিশুদ্ধতাটো হ'ল পিয়'ৰ ছিড, পিয়'ৰ ছিড এখেতে অলপ আগতে কৈছে যে ধান খেতিয়ে হওক বা যিকোনো খেতিয়ে হওক যেতিয়া কৰে তাত বেলেগ গছৰ একো থাকিব নোৱাৰিব, থাকিলেও পুলিয়ে পোখাই উঠাই পেলাই দিব লাগিব, গতিকে তাত কিছুমান নমুনা যিখিনি দিয়ে নমুনাখিনি নিৰ্ধাৰিত মানদণ্ড থাকিব লাগিব। ধৰক 100 গ্ৰামত গোটেই বাকী যিখিনি পদাৰ্থ থাকে 100%, মানে 100ত অকল বাকীখিনি 2হে থাকিব লাগিব, কিন্তু বিশুদ্ধতা 98% থাকিব লাগিব,
1: এনেকৈ
2: পিয়'ৰ ছিড বুলি ক'ব। তাৰ লগতে জড় পদাৰ্থ

0: তাৰমানে ইনাৰ্ট মেটাৰ কিছুমান থাকে, ধৰক মাটি, বালি, শিলৰ টুকুৰা, খেৰ, ভঙা বীজৰ টুকুৰা আৰু আন ধৰণৰ কিছুমান পদাৰ্থ থাকে, সেইবোৰো কিন্তু এটা নিৰ্ধাৰিত সীমাৰ ভিতৰত থাকিব লাগিব। এই সকলোখিনি ইফালে পিউৰিটি 98% থাকিব লাগিব, ইফালে সকলোখিনি মিলি 2% কমহে হ'ব লাগিব। তাৰপিছত আপোনাৰ অন্য শস্যৰ বীজ, যিটো আগতে আমি কৈছোঁ, তেখেতেও কৈছে, তাৰপিছত এটা আৰু এটা 2 নম্বৰ আছে, তাত আৰ্দ্ৰতা নিৰূপণ কৰিব লাগিব। বীজৰ আৰ্দ্ৰতাৰ পৰিমাণ সংৰক্ষণ আৰু নিৰ্ধাৰিত সীমাৰ ভিতৰত থাকিব লাগিব। আৰ্দ্ৰতা ধৰক এতিয়া আৰ্দ্ৰতাটো বহুত দৰকাৰী এটা মানে ক্ৰাইটেৰিয়া বুলি ক'ব লাগিব। আপোনাৰ ধানৰ ক্ষেত্ৰত ময়েশ্চাৰ মানে আৰ্দ্ৰতাৰ পৰিমাণ 13%। এইবোৰ বীজ বেলেগ বেলেগ বীজত বেলেগ বেলেগ ধৰণৰ হয়। আপোনাৰ তেনেকৈ সৰিয়হত মাত্ৰ 9, তাৰপিছত সৰিয়হত 9 নহয় 8 দেই, 8 মাত্ৰ। তাৰপিছত আপোনাৰ বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ, ধৰক ৰঙালাও ক্ষেত্ৰত এইটো আকৌ 7 আহিল, আৰু ভেন্দি, ভেন্দিৰ ক্ষেত্ৰত আকৌ এইটো 10। ইমানখিনি শতকৰা, ইমানখিনি আৰ্দ্ৰতা যদি থাকে, তেতিয়াহ'লে সেইখিনিৰ মানে আপোনাৰ অংকুৰণৰ সময়ত ভাল ফল পাব। তাতকৈ যদি কম হৈ থাকে তেতিয়াও আপোনাৰ অংকুৰিত বীজৰ পৰিমাণ কম হ'ব, বেছি হ'লেও অংকুৰিত বীজৰ পৰিমাণ,
1: অংকুৰণৰ
0: বেমেজালি এটা দেখা দিব। সেইখিনি হ'ল আপোনাৰ আৰ্দ্ৰতা। আৰ্দ্ৰতাটো বৰ বিশেষ গুৰুত্ব, মানে বীজৰ অংকুৰণৰ কাৰণে বৰ এটা দৰকাৰী গুৰুত্বপূৰ্ণ।
2: যিসকল কৃষক আছে বা বীজ উৎপাদক আছে, তেওঁলোকে জানেনে এই কথাবোৰ, বা তেওঁলোকে যেতিয়া বীজ সংৰক্ষণ কৰিব ইমান আৰ্দ্ৰতাত থাকিব লাগিব, সেই কথাবিলাক
0: চাৰ্টিফিকেশ্যনৰ কাৰণে যিখিনি তেওঁলোকে ৰাখে সেইখিনি ক্ৰাইটেৰিয়াখিনি আমাৰ তেওঁলোকে আমাৰ বিষয়াসকলে গৈ তেওঁলোকক বুজাই দিয়ে, তেওঁলোকৰ গুদামত কেনেকে থব লাগে তেওঁলোকক সেইখিনি বুজোৱা হয়। কিন্তু সাধাৰণ যিখিনি কৃষক, তেওঁলোকে সঁচা কথা ক'বলৈ গ'লে আমাতকৈ তেওঁলোক বেছিহে পাৰ্গত। তেওঁলোকে সেইখিনি বহুত ভালকৈয়ে থয়, যিবোৰ থলুৱা বীজ তেওঁলোকে থয়, কাৰণ তেওঁলোকে পৰম্পৰাগত মতে তেওঁলোকে সেইখিনি জানেই কেনেকৈ থ'ব লাগে, কেনেকৈ জ্ঞান আছে, সেইখিনি তেওঁলোকে খুব ভালকৈ থয়, সেইখিনি তেওঁলোকৰ প্ৰব্লেম নহয়। কিন্তু আমাৰ যিখিনি চাৰ্টিফিকেশ্যনৰ কাৰণে আহে, যিখিনি আমি টেষ্ট কৰোঁ, যিখিনি আমি পৰীক্ষা কৰোঁ, এইখিনি আমাৰ এইখিনি মেইনটেইন কৰিব লাগে, আমি এইখিনি চাব লাগে। তাৰ ওপৰত আপোনাৰ আছিলে মেইন কথাটো হ'ল জাৰ্মিনেশ্যন টেষ্ট। আৰু জাৰ্মিনেশ্যন টেষ্টটো আপোনাৰ মানে অংকুৰণৰ ক্ষমতা, অংকুৰণৰ ক্ষমতাটো আপোনাৰ আমাৰ বীজ বিশ্লেষকে, আমাৰ জাৰ্মিনেটৰ বুলি এটা মেচিন আছে, এটা মানে মেচিনৰ ভিতৰতে তেওঁলোকে কৰে। আৰু এইবোৰো আপোনাৰ বীজৰ আকৃতি ওপৰত নিৰ্ভৰ কৰে, কেনেকৈ কৰিব। যদি একেবাৰে মিহি বীজ হয় তেতিয়া পেটিপ্লেটতে তেওঁলোকে কৰে, ধৰক তিল কথাটো কৈছোঁ মই, উদাহৰণস্বৰূপে তিলৰ কথাই কৈছোঁ। আৰু তাৰপিছত আকৌ মধ্যমীয়া আকাৰৰ ধান, তেওঁলোকে সেইবোৰ জাৰ্মিনেশ্যন কিছুমান পেপাৰ থাকে, সেইবোৰ আমাৰ কিনি লোৱা হয় আমাৰ অভিকৰণ হেৰি সংস্থাত, আমি সেইবোৰ কিনা থাকে। আৰু এটা তেওঁলোকৰ পদ্ধতিত তেওঁলোকে সেইটো তাত দি পেলাই জাৰ্মিনেশ্যনৰ মানে পাৰ্চেণ্টেজটো পৰীক্ষা কৰি চায়। আৰু সেইটো সাধাৰণতে সকলো পৰীক্ষাবোৰৰ কাৰণে জাৰ্মিনেশ্যন টেষ্টৰ পাৰ্চেণ্টেজ এটা থাকে, শতকৰা এটা থাকে। ধৰক ধানৰ ক্ষেত্ৰত 80% হ'ব লাগে, 75%-ৰ পৰা অকণমান ধৰা হয়, কিন্তু 80% যদি 80% যদি আপোনাৰ অংকুৰণ হয় তেতিয়াহ'লে ভাবিব লাগিব যে এইখিনি ধান, একদম ধানেই হওক বা যিকোনো বীজেই হওক, ভাল তাৰমানে তেওঁ তাৰ পৰা উৎপাদন ভাল পাব পাৰি। তাৰপিছত তেনেকৈ আৰু ডাঙৰ জাতৰ যিবোৰ গুটি আছে ধৰক, সেইবোৰ বালিতে দি পেলাই কৰা হয়, আৰু এইবোৰত কিছুমান সময়ৰ প্ৰয়োজন হয়। ধৰক অংকুৰণৰ, আমি যেতিয়া অংকুৰণৰ পৰীক্ষাটোৰ ফলাফল দিবলৈ হ'লে আমাক হাতত কিছুমান সময় লাগিব, বোলে আজি অংকুৰণত আমি পৰীক্ষাগাৰত সোমাই দিলোঁ, কাইলৈ আমি ৰিজাল্ট নাপাম, এইটো কাৰণে আমি এটা ৱেটিং পিৰিয়ড আছে। সাধাৰণতে 7 দিনত আমি এনেই চকুৰে চাই পেলাই এটা সম্যক জ্ঞান এটা দিব পাৰোঁ, কিন্তু একচুৱেল ৰিজাল্টটো দিবলৈ হ'লে আমাৰ 14 দিনৰ প্ৰয়োজন হয়। এইবোৰ আপোনাৰ ধানৰ ক্ষেত্ৰত 14 দিন, হুইটৰ ক্ষেত্ৰত 8 দিন, আকৌ তেনেকৈ ভেন্দিৰ ক্ষেত্ৰত কিন্তু 21 দিনলৈকে লাগে। জানে ভেন্দি গুটিটো অংকুৰণ হ'বলৈ বহুত টাইম লাগে, আৰু মাটিমাহ মগুমাহবোৰত বেছি নালাগে, সেইবোৰ 8 দিন 9 দিনতে আপোনাৰ ফলাফল এটা আমি দিবলৈ পোৱা যায়। আৰু এই সকলোখিনি কাম আমাৰ একদম মানে ভাল টেকনিকেলি সাউণ্ড বুলি কৈছোঁ বিশ্লেষক আছে, তেওঁলোকে সেইটো পৰীক্ষাগাৰত কৰা হয়। এনেকৈ আমি বীজৰ মানদণ্ডখিনি নিৰূপণ কৰাৰ পিছত

0: আমি কৃষকৰ তালৈ পঠাওঁ, তাৰপিছত আৰু ক'ত ক'ত ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচলৈ য'ৰ পৰা আমাৰ চেম্পুলবোৰ আহে তালৈ আমি ৰিজাল্টটো পঠাই দিওঁ।
1: আৰু এটা বীজৰ শ্ৰেণী আছে ট্ৰুথফুলি লেভেল, মানে টি এল চিট বুলি কোৱা হয়, সেই বীজখিনি কি হয় আচলতে বিশ্বাসত লোৱা হয়। তেওঁলোকে প্ৰডাকশ্যন কৰিব পাৰে, তেতিয়া আশটো কিন্তু আমাৰ অধীনত নাহে, অশোকৰ অধীনত নাহে। তেওঁতো নিজে যোনজন খেতিয়ক হ'ব, তেওঁ নিজৰ জিম্মাত বা নিজৰ হেৰি মতে তেওঁ কৰিব পাৰিব, সেইটো কয় টি এল চিট বুলি। তাৰ কাৰণেও এটা বেলেগ এটা পদ্ধতি আছে, সেইটো অশোকৰ আণ্ডাৰত নাহে সেইটো।
2: আৰু এতিয়া আমি ইয়াতে আপোনালোকৰ যিটো অভিকৰণ, ইয়াতে জৈৱিক প্ৰমাণীকৰণ বুলি শব্দটো আছে, গতিকে এই জৈৱিক প্ৰমাণীকৰণ কি আৰু ইয়াৰ উদ্দেশ্যটোৰ সম্পৰ্কে কিছু ক'ব নেকি?
0: ঠিকে আছে বাৰু, জৈৱিক প্ৰমাণীকৰণ আজিকালিতো সকলোৰে মুখত জৈৱিক জৈৱিক জৈৱিক অৰ্গেনিক, আৰু একচুৱেলি অৰ্গেনিক বুলি বেছি কয় জৈৱিকত, কাৰণ সকলোৱে গম পাইছে জৈৱিকভাৱে প্ৰস্তুত কৰা সকলো খাদ্য শৰীৰৰ কাৰণে উপযোগী হয়। আৰু জৈৱিক অৰ্গেনিক মানে কি, বাকী বেলেগ ধৰক কেমিকেল মানে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা সাধাৰণতে নহয়েই। আৰু জৈৱিক প্ৰমাণীকৰণ হ'ল, জৈৱিক প্ৰমাণীকৰণ হৈছে কৃষকসকলে জৈৱিকভাৱে উৎপাদন কৰা সামগ্ৰীৰ গুণগত নিশ্চয়তাৰ ব্যৱস্থা কৰা, জৈৱিক মানদণ্ড অনুসৰি জৈৱিক কৃষি কৰা, পথাৰ আৰু নথিপত্ৰ পৰিদৰ্শন কৰা, আৰু সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব জৈৱিকভাৱে কৰিছেনে বা নাই কৰা, প্ৰমাণপত্ৰ আৰু জৈৱিক প্ৰতীক চিহ্ন লগৰ ব্যৱহাৰ, জৈৱিকভাৱে উৎপন্ন কৰাৰ পিছত এটা লগো দিয়া হয়, আৰু লগটো দিয়া হ'লে গম পোৱা যাব যে এইটো জৈৱিকভাৱে প্ৰস্তুত কৰা হৈছে, ইয়াতে কোনো ৰাসায়নিক পদাৰ্থ পেষ্টিচাইড মানে ৰাসায়নিক কীট পতংগ নাশক বা ৰাসায়নিক সাৰ আদি তাত ব্যৱহাৰ কৰা নহয়। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে গুণগত মান নিশ্চিত কৰা আৰু জালিয়াতি ৰোধ কৰা। প্ৰমাণীকৰণে জৈৱিকৰ উৎপাদকসকলৰ বাবে প্ৰমাণিত কাৰ্যকলাপত ব্যৱহাৰৰ বাবে অনুমোদিত সামগ্ৰীৰ যোগানকাৰীক চিনাক্ত কৰে, গ্ৰাহকৰ বাবে জৈৱিকভাৱে প্ৰমাণিত সামগ্ৰীৰ নিশ্চয়তা হিচাপে কাম কৰে। প্ৰমাণীকৰণৰ মূল লক্ষ্য হৈছে গ্ৰাহকক জৈৱিক সামগ্ৰীৰ বিক্ৰী নিয়ন্ত্ৰণ আৰু সুবিধা প্ৰদান কৰা। এতিয়া সকলোখিনি সচেতন হৈছে ৰাইজ, কাৰণ আমাৰ দেহত বহুত বেমাৰে আজাৰে দেখা দিয়াৰ মূল কাৰণটোৱেই হৈছে আপোনাৰ ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীট পতংগ ব্যৱহাৰ। কিন্তু জৈৱিকভাৱে প্ৰস্তুত কৰাৰ ফলত সেই ফলটোতে হওক বা শস্যখিনিতেই হয় সেই ৰাসায়নিক সাৰৰ যিটো লিথেল ডজ বুলি কয় বা যিটো লাষ্টত যিটো ৰৈ থাকে সেইটো একদম নাথাকে, গতিকে আপোনাৰ স্বাস্থ্যৰ কাৰণে এইখিনি বৰ নিৰাপদ হয়। আজিকালি সকলোৱে স্বাস্থ্যৰ কাৰণে মানে সচেতন, আৰু সেই ক্ষেত্ৰত জৈৱিকভাৱে প্ৰমাণীকৰণ থকা আপোনাৰ শস্যই হওক ফল মূলেই হওক খাবলৈ পালে বা গ্ৰহণ কৰিব পাৰিলে ভাল হয়।
2: এতিয়া এই বিশ্বস্ত সূত্ৰৰ পৰা লোৱা, এতিয়া মোৰ গাঁৱৰে কোনোবা এজনক মই জানো যাৰ পৰাই জাতটো ল'ব পাৰি, বিশ্বস্ত কিছুমান থাকে সেইটো বেলেগ কথা যাক মই ব্যক্তিগতভাৱে জানো, কিন্তু বজাৰৰ পৰা যদি মই বীজ ক্ৰয় কৰিবলৈ যাওঁ, এতিয়া যেনেকৈ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত এফ এছ এছ আই তাতো চাওঁ, আই এছ আই থাকে, বিভিন্ন ধৰণৰ ট্ৰেডমাৰ্ক থাকে, গতিকে এই বীজৰ ক্ষেত্ৰত আপুনি যিটো লগৰ কথা ক'লে আৰু তেনেধৰণৰ পেকেটটোত কি থাকিব পাৰে যিখিনি চালে আমি গম পাম যে এইটো নিৰ্ভৰযোগ্য বা এইটো চাৰ্টিফাইড প্ৰডাক্ট এটা?
1: একচুৱেলি আমাৰ যিখিনি চাৰ্টিফাইড বা প্ৰমাণীকৰণ বীজ থাকে আমাৰ, মানে যিখিনি আমাৰ গভৰ্ণমেণ্টৰ যিখিনি প্ৰমাণীকৰণ আছে অভিকৰণ আছে, তেতিয়া আমি কিছুমান লেভেল লওঁ, টেগ বুলি কওঁ আমি,
2: হয়
1: আমাৰ প্ৰমাণীকৰণ বীজৰ কাৰণে নীলা ৰঙৰ টেগ থাকে, আৰু আপোনাৰ যিটো মূল বীজ ক'লোঁ মূল বীজৰ কাৰণে বগা, তাত গোটেই মানে গোটেইখিনি আপুনি তাত যিখন টেগ বুলি কওঁ আমি, চাৰ্টিফাইড টেগ কওঁ, ফাউণ্ডেশ্যন টেগ বুলি কওঁ, যিখিনি আপুনি বজাৰত যদি আপুনি দেখে চাৰ্টিফাইড টেগটো আছে মানে নীলা ৰঙৰ টেগ এটা থাকে, তাত আমাৰ অনুষ্ঠানটোৰ নাম থাকিব, তাত কোনে বীজটো উৎপাদন কৰে তেওঁৰ নাম থাকিব, আৰু কিমান কি কোনটো কোনটো আপোনাৰ শস্য কৰিছে, কোন বীজ জাত কৰিছে, গোটেইখিনি ধুনীয়াকৈ লিখা থাকে তাত, সেইখন দেখিলে আপুনি গম পাব যে এইখন উন্নত মানদণ্ডৰ বীজ বুলি গম পাব বজাৰত। এতিয়া মই আপুনি যিটো ক'লোঁ আপোনাক ট্ৰুথফুলি লেভেল, তাত কোনো আমাৰ হেৰি নাথাকে, সেইটো এজন এজন প্ৰডিউচাৰ বা এজন যোনে উৎপাদক হয় তেওঁ নিজৰ এটা লেবেল, তাক লেবেল বুলি কয়, লেবেলিং কৰিব পাৰে, কিন্তু আমাৰটো টেগ বুলি কোৱা হয়, এই নীলা ৰঙৰ টেগ বা বগা ৰঙৰ টেগ আপুনি মাৰ্কেটত যদি দেখে বজাৰত, তেতিয়া সেইটো হ'ব সেইটো আমাৰ প্ৰমাণিত বীজৰ।
0: এইটো সম্পূৰ্ণ বিশ্বাসতে লোৱা হয় আৰু, যিটো টি এল চিটো
1: সম্পূৰ্ণ বিশ্বাসৰ, যোনটো আমাৰ আমাৰ আণ্ডাৰত নাহে, সেইটো কিছুমান কোম্পানীয়ে কৰে বা আপোনাৰ কিছুমান ব্যক্তিগত অনুষ্ঠানো কৰিব পাৰে সেইটো।
2: হয় হয়,

0: কথা, আমি অকল বীজ বুলি কওঁতে অকল ধান মাহ সৰিয়হে নহয়, সকলো শস্যৰে কৰিব পাৰিম নিশ্চয়।
1: সকলো কৰিব পাৰি,
0: ইয়াৰ
1: সকলো
0: প্ৰমাণীকৰণ
1: শস্যৰে কৰিব
0: পদ্ধতিটো
1: পাৰি,
0: সকলো
1: সকলো
0: সকলো শস্যৰ ক্ষেত্ৰতে
1: একেই
0: কৰিব পাৰি।
1: হয়,
0: আমাৰ
1: একে একে
0: লাউৰ খেতি
1: পদ্ধতিটো
0: হওক,
1: একে।
0: লাও, ভেন্দি, জিকা, এইবিলাক সকলোৰে ক্ষেত্ৰত কৰিব পাৰি। এতিয়া এই ইয়াক ব্যৱসায়িকভাৱে কেনেকৈ গ্ৰহণ কৰিব পাৰি, আৰু সেই গোটেই আপোনালোকে সামগ্ৰিক ছবিখন কেনে দেখিছে? আমাৰ যি খোৱাৰ কাৰণে যি খেতি কৰা হয়, তাৰ সমান্তৰালকৈ বীজ উৎপাদনৰ কাৰণে খেতিটো কেনেধৰণে কৰা হৈছে, আপোনালোকে কেনে দেখিছে ছবিখন?
1: একচুৱেলি আপোনাৰ যিকোনো খেতিৰে মূল আহিলা হ'ল বীজ। যদি আমি বীজটো ভাল বীজ নিদিওঁ, তে গোটেই আমাৰ যিখিনি আমাৰ বছৰটোৰ কষ্ট কৃষকজনৰ এনেই যায়, সেইটো আমি দৰাচলতে দেখা পাওঁ। এইকাৰণে আমি যদি ভাল বীজ মানে ব্যৱহাৰ নকৰে, এইকাৰণে ভাল বীজৰ যদি আপুনি চাবলৈ যায়, ভাল বীজৰ এখন ডাঙৰ বজাৰ আছে। আজি মেক্সিমাম আমাৰ বীজবিলাক আহি আছে বাহিৰৰ ষ্টেটৰ পৰা, বাহিৰৰ ষ্টেটৰ পৰা আহি আছে। তো সেই বীজ হিচাপত আমাৰ ধানৰ কথাও কম, যিহেতু আমাৰ ধানৰ মেইন প্ৰধান শস্য হ'ল ধান আমাৰ। তো ধানৰ বীজখিনি আমাৰ এতিয়া ৱেষ্ট বেংগলৰ পৰা আহি আছে, উৰিষ্যাৰ পৰা আহি আছে। আমাৰ খেতিয়কে সেই ধানৰ অধিক মূল্যত কিনি পেলাই খেতি কৰি আছে। কিন্তু আমাৰ যদি কৃষকসকলে সেই বীজখিনি ইয়াতে ইয়াতে উৎপাদন কৰি ইয়াতে তেওঁ মাৰ্কেটটো তেওঁ ইয়াতে বিক্ৰী কৰে, তেওঁৰ কাৰণে বহুত মানে হয় মানে আপোনাৰ লাভান্বিত হ'ব। মানে কি, বীজ বুলি কোৱাৰ লগতে যিটো আমাৰ যিটো নৰ্মেল ধানৰ দাম বা MSP কওঁ, FCI যোনটো, সেইটো 25 টকামান হয়। আৰু যদি আমি বীজ বুলি এইটো উৎপাদন কৰি বিক্ৰী কৰে বজাৰত, তেওঁ সেইটো অলমষ্ট ডাবল পাব,
2: ডাবল পায়, দুগুণ হৈ যায়,
1: দুগুণ হৈ যায়। সেইকাৰণে এখন বিশাল মাৰ্কেট আছে। কিন্তু এতিয়া আমি এটা মানে সুখী হৈছোঁ কি, আমি লাষ্ট আমি 3-4-5 বছৰ দেখিছোঁ, আমি বহুত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী বা FPO যি FPC বুলি কওঁ, আৰু বহুত আমাৰ কৃষক ওলাই আহিছে। আপুনি বজাৰত দেখিব বা দোকানতো দেখিব, তেওঁলোকে কিছুমান 5 কেজি বা 6 কেজি পেকিং কৰিছে
0: বীজৰ
1: বীজৰ মানে 5 কেজি 6 কেজি কিয় কৈছে, আমাৰ ধানৰ 1 বিঘা মাটিত আমাক 5 বা 6 কেজি ব্যৱহাৰ কৰে কৃষকে। সেইকাৰণে সৰু সৰু তেওঁলোকে বেগ ইউজ ব্যৱহাৰ কৰিছে, বৰ ধুনীয়া ধুনীয়া বেগ ইউজ কৰিছে। তো সেইখিনি আমাৰ বজাৰত ওলাই গৈছে, আমি লাষ্ট 3-4 বছৰ দেখি আছোঁ। তো সেইটো বৰ আমাৰ কাৰণে ভালৰ খবৰ, ভাল খবৰ। আৰু তাৰোপৰি আমাৰ বৰ্তমান চৰকাৰে বীজৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে। তো এই কাৰণে আমি মই এটা এই অনুষ্ঠানৰ জৰিয়তে এটাই আপোনাক কৃষকসকলক আহ্বান জনাওঁ, আপোনালোক ওলাই আহক, বীজ প্ৰডাক্ট বীজ উৎপাদন কৰক, আৰু নিজে স্বাৱলম্বী হওক আৰু লাভান্বিত হওক অৰ্থনৈতিকভাৱে। কাৰণ বীজৰ এখন ডাঙৰ মাৰ্কেট, যাতে আমাৰ বাহিৰৰ পৰা যিখিনি ৱেষ্ট বেংগলৰ পৰা আৰু উৰিষ্যাৰ পৰা বীজ আহি আছে, সেইখিনি বন্ধ হওক, আপোনালোকে নিজৰ বীজখিনি নিজে বিক্ৰী কৰক বা নিজে ইউজ ব্যৱহাৰ কৰক। ডাঙৰ এখন মাৰ্কেট আছে। সেইকাৰণে মই ইয়াৰ আপোনালোকৰ আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে সকলো কৃষক বন্ধুকে মই আহ্বান জনাওঁ, তেওঁলোকে আগবাঢ়ি আহক, আমাৰ লগত যোগাযোগ কৰক, আমি সহায় কৰিম।
0: আমি মানে এইটো এটা খুব আৰ্থিকভাৱে লাভৱান হ'বলৈ হ'লে এটা খুব ভাল পদ্ধতি আছে। আমি বিভিন্ন ঠাইত দেখোঁ ইয়াত উন্নত মানৰ বীজ পোৱা যায়, এনেকুৱা দেখা থাকে। আৰু তেনেকুৱা বীজ উৎপাদন বীজ বিপণন কেন্দ্ৰ এটা তেওঁ যদি কৰি লয়, সকলো ধৰণৰ বীজ যদি তাত ৰাখে আৰু খেতি খোলাৰ কাৰণে প্ৰয়োজনীয় সকলো সামগ্ৰী, জৈৱিক সাৰ, জৈৱিক সামগ্ৰী খন্তিখনৰ পৰা আৰম্ভ কৰি, গতিকে তেনেকৈ
1: আহিলাখিনি আৰু
0: হয় গোটেইখিনি তেনেকুৱা যদি খুব আটক ধুনীয়াকৈ এখন যদি দোকান দিব পাৰে, বীজৰ পৰা বিভিন্ন সামগ্ৰী তেনেকুৱা বিপণন কেন্দ্ৰ থাকে, গতিকে তাৰ মাজত যদি এনে উন্নত মানৰ বীজ ৰাখে মানসম্পন্ন, তেতিয়া আৰু লগতে উৎপাদনো যদি কৰে, তেতিয়া আগতকৈ তেওঁ আৰ্থিকভাৱে বেছি লাভ হ'ব,
1: বহুত বহুতেই লাভান্বিত হ'ব।
0: আৰু এটা কথা, আমি এইবিলাক প্ৰসংগতে আমি প্ৰায়ে শুনি থাকোঁ PGS বুলি আমি খুব শুনি থাকোঁ, গতিকে এই PGS মানে কি, এই বিষয়ে অকণমান ক'ব নেকি?
2: হয় হয়, PGS এতিয়া নতুনকৈ সকলোৰে মুখত PGS হ'ল আচলতে পাৰ্টিচিপেটৰী গেৰেণ্টি চিষ্টেম, অসমীয়াত অংশগ্ৰহণমূলক নিশ্চয়তা প্ৰণালী, জৈৱিক কৃষিৰ বাবে এক স্থানীয়ভাৱে পৰিচালিত গুণগত মান নিশ্চিতকৰণৰ এইটো এটা ব্যৱস্থা। আৰু ইয়াত মানে PGSত আপোনাৰ কিছুমান হেৰি আছে, উদ্দেশ্য আছে। PGS জৈৱিকৰ ফলপ্ৰসূ আৰু কাৰ্যক্ষম ৰূপায়ণৰ জৰিয়তে জৈৱিক উৎপাদক আৰু সংগ্ৰাহকসকলৰ খাদ্য সুৰক্ষা আৰু উন্নত জীৱিকা নিশ্চিত কৰা তেওঁলোকৰ এটা উদ্দেশ্য, উদ্দেশ্যটো এটা বৃহৎ উদ্দেশ্য। উৎপাদক আৰু সংগ্ৰাহকসকলৰ বাবে পৰিৱেশ সংৰক্ষণ, মই আপোনাক কৈয়ে আছোঁ, বেছি কেমিকেল ইউজ কৰিলে পৰিৱেশত আমাৰ ব্যাঘাত জন্ম, গতিকে জৈৱিকভাৱে কৰিলে আমাৰ পৰিৱেশটো সংৰক্ষণ হৈ থাকিব, মাটিডৰাও সংৰক্ষণ হৈ থাকিব। কৃষি পৰিৱেশগত পদ্ধতিসমূহ আৰু উচিত মূল্যৰ প্ৰসাৰ, আমি আগৰ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা কিছুমান আমি পদ্ধতিও ব্যৱহাৰ ইয়াতে কৰোঁ। ধৰক কিছুমান আপোনাৰ অৰ্গেনিক মানে জৈৱিকভাৱে প্ৰস্তুত কৰা কিছুমান ধৰক আপোনাৰ কীটনাশক বা ভাৰ্মি কম্প'ষ্ট যেনেকৈ কেঁচু সাৰ, সেইবোৰ দিলেও আমাৰ মাটিৰ গুণগত মানখিনিওতো ৰক্ষা কৰিব লাগিব। PGSৰ আচলতে উদ্দেশ্য এইখিনি আৰু ইয়াৰ উৎপাদিত সামগ্ৰীৰ বিপণন ব্যৱস্থাও ইয়াৰ দ্বাৰা কৰা হয়। ধৰক

0: পিজিএছৰ উৎপাদিত জৈৱিক সামগ্ৰীৰ সঠিক বিপণন কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। পিজিএছৰ সামগ্ৰীসমূহ এনেধৰণৰ বিপণন কৰিব পাৰি, ধৰক স্থানীয় বজাৰত দিবগৈ পাৰি, সাপ্তাহিক হাতত দিব পাৰি, কৃষকৰ বজাৰত বা এফ পি অ' বা সমবায় সমিতিৰ জৰিয়তে একত্ৰিতভাৱেও বিপণন কৰিব পাৰি। আৰু আজিকালি জৈৱিক সামগ্ৰী এখন ডাঙৰ বজাৰ হৈছে ছুপাৰ মাৰ্কেট বা মলবোৰ। আপোনাৰ যেনেকৈ ক'লে লঘু এটা ব্যৱহাৰ কৰি যদি আমাৰ কৃষকে যদি ডাঙৰ ডাঙৰ মলবোৰ বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰবোৰত দিয়েগৈ, এটা বৰ লাভজনক এইটো এটা ব্যৱসায়। আৰু তাত সকলো মানুহে লঘু থকা জৈৱিকভাৱে প্ৰস্তুত কৰা এই ফল মূলখিনি বা শস্যখিনি শাক পাচলিখিনি ল'বলৈ আজিকালি মানুহসকল মানে বহুত আগ্ৰহী হৈছে। আৰু আৰু তাৰ উপৰিও অনলাইন প্লেটফৰ্মতো এইবোৰ বিক্ৰী কৰিব পাৰি আজিকালি, ই কমাৰ্চ। আৰু আজিকালি ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্টবোৰত তেনেকৈ আপোনালোকৰ কৃষকৰ এনেকৈ ধৰক জৈৱিকভাৱে প্ৰস্তুত কৰা বস্তুসমূহ বা সামগ্ৰীসমূহ দিবগৈ পাৰি আৰু তেওঁলোক বহুত আগ্ৰহী। কিন্তু এইবোৰ আজিকালি দেখা গৈছে সকলো ডাঙৰ ডাঙৰ, মই যিটো ক'লোঁ মানে ধৰক মল বা ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বা ডাঙৰ ডাঙৰ হোটেল, সকলোতে জৈৱিকভাৱে উৎপন্ন কৰা শাক পাচলি বা ফল মূলৰ বজাৰখন বহুত ভাল। মানে কৃষকে যদি আমাৰ কৃষকে যদি এই বজাৰখন ল'ব পাৰে তেওঁলোকে বহুত লাভান্বিত হ'ব। আচলতে সঠিক বিপণনৰ জৰিয়তে পিজিএছ প্ৰমাণিত জৈৱিক সামগ্ৰীৰ চাহিদা বৃদ্ধি পায় আৰু কৃষকে অধিক লাভজনক মূল্য লাভ কৰে আৰু গ্ৰাহকে নিৰাপদ গুণগত মানসম্পন্ন জৈৱিক খাদ্য লাভ কৰে। মই কৈছোঁ আপোনাক জৈৱিকভাৱে প্ৰস্তুত কৰা মানে আপুনি নিৰাপদ।
1: আজি আমি আলোচনাত ভালেখিনি কথা পাতিলোঁ, বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ, বীজৰ উৎপাদন আৰু বিপণনলৈকে তাৰ মাজত যিবিলাক প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া আছে সেই বিষয়েও আমি জানিলোঁ। আমি আশা কৰিছোঁ আমাৰ শ্ৰোতা সমাজে এই সম্পৰ্কে নিজে শুনাৰ লগতে আনকো এই সন্দৰ্ভত জনাব, আমাৰ কথাবিলাক আনৰ লগতো বিলাই দিব আৰু এনেকৈ আগবাঢ়িলেহে আমি দেখিম যে এদিন আমি সম্পূৰ্ণ জৈৱিক অৱস্থালৈ হয়তো আমি ঘূৰি যাব পাৰিম। আপোনালোক দুয়োগৰাকী আহিলে, আমাক এইখিনি সময় দিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ আজিৰ কৃষি জগতত শ্ৰোতাসকলে এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
4: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ক্ৰীড়া বাৰ্তা।

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে বৰপেটা ব্ৰেভছ দলে। কালি অনুষ্ঠিত চূড়ান্ত খেলত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে বৰপেটা ব্ৰেভছে

0: পাঁচ উইকেটত বিজয়েৰে প্ৰথম চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই জানিবলৈ দিছে। অহা বছৰ হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসম প্ৰিমিয়াৰ লীগত প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। ঊনৈছ বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ষষ্ঠখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই পাঁচ উইকেটত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাই বিশ অভাৰ পাঁচটা বলত পঞ্চল্লিছ ৰাণ কৰাৰ বিপৰীতে হোজাই জিলা ক্ৰীড়া সন্থাই ন অভাৰ তিনিটা বলত পাঁচটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। এই জয়েৰে হোজাই জিলা ক্ৰীড়া সন্থাই মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু ক্ৰিকেট উপসমিতিৰ ব্যৱস্থাপনাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰ খেল অনুষ্ঠিত হৈছিল। এশ পঁয়ত্ৰিশ সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল লেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল এফ চিয়ে মোহনবাগান ছুপাৰ জায়েণ্টছক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ কাপৰ 17 বাৰ খিতাপ দখলৰ অভিলেখেৰে মোহনবাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমান লালৰিণ্ডিকাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশে লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ বিপৰীতে মোহনবাগানৰ হৈ মনবীৰ সিঙে 33 মিনিটত একমাত্ৰ গ'লটো দিয়ে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: কৈ কৈ ভাগৰি গ'লো, কি হ'ল? নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
3: কাৰেক্ট,
2: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
3: আৰ বি আই কয়
4: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডছমেন।
5: ডাঙৰ বোৱাৰী, এইডাল তোমাৰ নামত,
6: ইমানো কিয় খৰধৰ কৰিব লাগে?
5: আৰে আৰু ন ছোৱালী, এডাল তোমাৰ নামত, আৰু এইযোৰ মোৰ মাইনাৰ নামত।
7: কিন্তু আইতা,
5: হা,
7: আপোনাৰ নামত
8: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম, তেতিয়া পইচা পাবলৈ এওঁৰেই সহজ হ'ব।
5: এনে কথা ক'ব নাপায়, কি যে
3: আৰ বি আই কয়
9: জানি লওক, সতৰ্ক হৈ ৰওক।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী পাঁচ বছৰৰ বাবে কৃষি বিভাগৰ সুসংগত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা বামুনী মৈদানৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে ৰাজ্যখনত মাখানা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষি খণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে
1: ধানটো কৰিব লাগিব ধান এটা ছিজন ধানটো কৰিমেই কিন্তু পাছৰ ছিজনৰ মাটিখিনি আমি কিয় পেলাই ৰাখিম এটা ছিজন ঠিক আছে ধান কৰিলোঁ ধানটো খাবই লাগিব ধানটো কৰিলোঁ তাতে 20,000 টকা লাভ কৰিলোঁ কিন্তু পাছৰ আমি 6 মাহ কিয় পেলাই ৰাখিলোঁ কিয় আমি ডাবল ক্ৰপিং কৰিব নোৱাৰোঁ কিয় ট্ৰিপল ক্ৰপিং কৰিব নোৱাৰোঁ কিয়

0: চাৰিটা খেতি কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি আজি ইয়াতে অলপ অলপ আলোচনা কৰিম যে কি খেতি কৰিলে, কি ধানৰ বীজ লগালে আমি উৎপাদন বঢ়াব পাৰিম, তাৰ কাৰণে আমি গাইডলাইন বনাব লাগিব, তাৰ কাৰণে আমি ৰোডমেপ বনাব লাগিব। ধান চপোৱাৰ পাছত ৰবি খেতি কৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব, আমি অসমক হৰ্টিকালচাৰ হাব বনাব পাৰোঁ নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব।
1: কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কমেও 250 গৰাকী প্ৰগতিশীল কৃষকৰ সৈতে মন্ত্ৰী হাজৰিকাই কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতে। মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ পৰৱৰ্তী 5 বছৰৰ বাবে সুসংহত ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে। প্ৰতি 3 মাহৰ মূৰে মূৰে কৃষকসকলৰ সৈতে এনেদৰে মত বিনিময় কৰা হ'ব আৰু তেওঁলোকৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত কৃষি বিভাগৰ ভৱিষ্যতৰ কাৰ্যপন্থা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় 21% জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা 5 বছৰত বিভিন্ন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ অতিৰিক্তভাৱে 20% বৃদ্ধি কৰাৰ লক্ষ্যৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰাইদেউ জিলা আয়ুক্তৰ সংবাদমেলযোগে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আঁচনিৰ অধীনত প্ৰথমতে 3টা মূল বিষয়ক কেন্দ্ৰ কৰি জিলাখনত বানত হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱা ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰসমূহ পুনৰ প্ৰদান কৰা হ'ব। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰাটো সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মূল্যায়ন কৰাৰ লগতে শিক্ষাৰ্থীসকলক নতুন পাঠ্যপুথি, বিদ্যালয়ৰ পোছাক আৰু মধ্যাহ্ন ভোজনৰ তদাৰক কৰা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
2: ইয়াত 3টা মেইন স্তম্ভ আছে। ফাৰ্ষ্ট আছে আমাৰ যিখিনি ডুপ্লিকেট ৰাচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যিখিনি দিব লাগে, এইটো 1 ছেপ্টেম্বৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ তক হ'ব। ৰাচন কাৰ্ড কাৰণে আপুনি FP শ্বপত যাব লাগিব, আধাৰ কাৰ্ড কাৰণে আপুনি GP অফিচ যাব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট কাৰণে আমাৰ যিখিনি স্কুলত আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনি আছে এইটো স্কুল ধৰণে এইটো বনিব। ছেকেণ্ড আমাৰ কাৰ্যসূচী আছে আমাৰ যিখিনি স্কুলত ইনস্পেকশ্যন কাৰণে আমি সকলো আমাৰ অফিচাৰ্ছক লগাইছোঁ, স্কুলত ইউনিফৰ্ম, টেক্সট বুক, মিড ডে মিল আৰু তাৰপিছত যিখিনি কনষ্ট্ৰাকশ্যন অফ দি ৰিপেয়াৰ্ড দি ডেমেজ পাৰ্ট যিখিনি দেখিব লাগে আমাৰ অফিচিয়েলছ আমি দিছোঁ, এইটো 25 অগষ্ট ফালৰ পৰা ষ্টাৰ্ট হ'ব। থাৰ্ডলি আমি যিখিনি লৈছোঁ ইট ইজ স্কিলিং আৰু কেৰিয়াৰ বিল্ডিং, কণ্টিনিউচ প্ৰচেছ হ'ব।
1: ইয়াৰ উপৰি চৰাইদেউ মৈদাম আৰু ঐতিহাসিক স্থানসমূহত যুৱক যুৱতীসকলক পৰ্যটক গাইড, আতিথ্য আৰু ঐতিহ্য সম্পৰ্কীয় দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব। অগ্নিবীৰ আৰক্ষী আৰু সেনাবাহিনীত ভৰ্তিৰ বাবে লিখিত পৰীক্ষাৰ লগতে 4-চকীয়া, 2-চকীয়া বাহনৰ চালকৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
3: গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুণী মৈদামৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। এই পৰিয়ালকেইটাই দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল। ৰেল বিভাগে চলোৱা এই উচ্ছেদ অভিযানক লৈ একাংশ লোক আৰু অভিযানকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বুলডোজাৰৰ সন্মুখত থিয় হৈ ৰেল বিভাগৰ উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু আৰক্ষীৰ সহযোগত বিভাগে বুলডোজাৰ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি পেলায়। উল্লেখযোগ্য যে ৰেল বিভাগৰ ভূমতি অবৈধভাৱে বসবাস কৰা লোকসকলক 21 আগষ্টৰ ভিতৰত স্থান এৰিবলৈ ৰেল বিভাগে জাননী জাৰি কৰিছিল, কিন্তু এনে জাননীৰ পাছতো ৰেল বিভাগৰ ভূমিৰ পৰা লোকসকল আঁতৰি নোযোৱাত আজি উচ্ছেদ অভিযান চলোৱা হয়। গুৱাহাটী মহানগৰত আজি বিয়লি ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। যোৰাবাদ, চানমাৰী, গুৱাহাটী ক্লাব, হাতীগাঁও, ভেটাপাৰা, আমবাৰী, লালমাটি, বেহাৰবাৰী, গেম ভিলেজ, সোণাপুৰকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ফলস্বৰূপে মহানগৰত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। T20 ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি BCCIৰ সচিব দেৱজিত লন শইকীয়াই জানিবলৈ দিয়ে। অহা বছৰ হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসমৰ প্ৰিমিয়াৰ লীগত প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে উল্লেখ কৰে।
4: অসমত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ পাতিলে আৰু মই তাৰ কাৰণে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই কাৰ্যসূচীটো কৰাৰ লগে

0: একেলগে আমাৰ অসমত যিখিনি উঠি অহা খেলুৱৈ আছিলে, সেই খেলুৱৈসকলে তেওঁলোকৰ যি ক্ৰীড়া নিপুণতা বা তেওঁলোকৰ যি টেলেণ্ট বা স্কিল আছে সেইটো প্ৰদৰ্শন কৰাৰ এখন ভাল প্লেটফৰ্ম পালে। আৰু যিহেতু আছাম প্ৰিমিয়াৰ লীগটো খুব ভাল টেলিভিশ্যন চেনেলত দেখুৱাই আছিলে, হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছিলে, লাইভ ষ্ট্ৰীমিং, তাৰ ফলত আই পি এলৰ যিবোৰ ফ্ৰেঞ্চাইজি দল তেওঁলোকে সুবিধা পায় তেওঁলোকৰ স্পটাৰসকলে প্ৰত্যেকখন খেল সূক্ষ্মৰূপে তেওঁলোকে নিৰীক্ষণ কৰাৰ বাবে।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুগৰাকী চিকিৎসক

0: আদালতলৈ মতা হৈছে। সেই অনুসৰি আজি চিকিৎসক দুগৰাকীয়ে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ভষ্টেক আদালতত সাক্ষ্য প্ৰদান কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঢেকীয়াজুলিত বন অধিকাৰ আইন 2006ৰ অধীনত বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সভাকক্ষত আয়োজিত এই বৈঠকত ঢেকীয়াজুলি সমজিলা আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অধীনত কাৰ্যৰত বন অধিকাৰ সমিতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৰপেটা আৰক্ষীয়ে কলগাছিয়া আৰু বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা 8জন লোক কেইবাটাও কোম্পানীৰ চিম কাৰ্ড প্ৰস্তুতৰ লগত জড়িত আছিল। লোককেইজনে এজন ব্যক্তিৰ নামতে 20ৰ পৰা 30খন চিম কাৰ্ড প্ৰস্তুত কৰিছিল। এই চিম কাৰ্ডসমূহ চাইবাৰ অপৰাধজনিত কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে লোককেইজনৰ পৰা 835খন সক্ৰিয় হৈ নথকা আৰু 10খন সক্ৰিয় চিম কাৰ্ড জব্দ কৰে। তদুপৰি ভুৱা চিম কাৰ্ড প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা বেংকৰ 40খন নথি আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে ভুৱা চিম কাৰ্ডবোৰ 12-13 বছৰীয়া কিশোৰ কিশোৰীৰ নামতো প্ৰস্তুত কৰা হৈছে। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে কাইলৈ পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হ'ব। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে আজি বিয়লি 3 বজাত এখন সভা অনুষ্ঠিত হয়। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুক ষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহুত ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাসমূহৰ পৰিয়ালসকলক ক্ষতিপূৰণ দিয়া আৰু অন্যান্য দাবীৰ সমৰ্থনত CPI দলে আজি শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে বানৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধান তথা বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী জনায়। ইয়াৰ উপৰি দলটোৱে দিখৌ নদীত অবৈধ শিল খনন আৰু মুক্ত কয়লা খনন বন্ধ তথা ইয়াৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 50 লাখ টকা তথা বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আদিকে ধৰি মুঠ 13টা দাবী উত্থাপন কৰে। পাছত দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে এই দাবীৰ সমৰ্থনত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসম আৰক্ষীৰ কেন্দ্ৰীয় আৰু পাৰ্বত্য সংমণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰাজেন সিং আজি পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হৈ জিলা আৰক্ষীৰ বিভিন্ন বিষয়ৰ সৈতে বাৰ্তালাপ কৰে। পাৰ্বত্য জিলাখন ভ্ৰমণ কৰি জিলাখনৰ অপৰাধজনিত গোচৰসমূহৰ বিৰুদ্ধে তেওঁ আৰক্ষী বিষয়াসকলক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। গোচৰৰ তদন্তৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰাৰ লগতে নিখুঁতভাৱে প্ৰাৰম্ভিক অনুসন্ধান চলোৱা, EOD গোচৰসমূহ নিয়ন্ত্ৰণ কৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে উন্নতমানৰ পদ্ধতিসমূহ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল প্ৰক্ৰিয়া বৰ্তমান যোৰহাট জিলাত পূৰ্ণ তৎপৰতাৰে চলি আছে। এই কাৰ্যসূচীত সকলো গণনাকাৰী আৰু পৰ্যবেক্ষকসকল সক্ৰিয়ভাৱে নিয়োজিত হৈ পৰিছে। বিভিন্ন প্ৰত্যাহ্বান আৰু দুৰ্গম পথ অতিক্ৰম কৰিও গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰতিটো অঞ্চলত উপস্থিত হৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ষষ্ঠখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই 5 উইকেটত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাই 20 অভাৰ 5টা বলত 45 ৰান কৰাৰ বিপৰীতে হোজাই জিলা ক্ৰীড়া সন্থাই 9 অভাৰ 3টা বলত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। এই জয়েৰে হোজাই জিলা ক্ৰীড়া সন্থাই মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলা সন্থাৰ সহযোগত আৰু ক্ৰিকেট উপসমিতিৰ ব্যৱস্থাপনাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰ খেল অনুষ্ঠিত হৈছে। শ্রীলঙ্কার বিরুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেস্ট ক্রিকেট শৃঙ্খলার দ্বিতীয় তথা অন্তিমখন খেলর আজি দ্বিতীয় দিনা ভারতে ন উইকেট হেরুয় 503 রান করে ইনিংস সমাপ্তির ঘোষণা করে। কালি সংগ্রহ করা 300 রানের পর আরম্ভ করে ভারতে আজি ধ্রুব জুরেলর 115 রানের সহায়ত 503 রান সংগ্রহ করে।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক

0: যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: জরুরী অবস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা অনুৰাধা দাসৰ।

0: শ্ৰোতাসকলে অনুৰাধা দাস ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অহা 5 ছেপ্টেম্বৰত 21 জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আঠদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰান কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21 জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12 জন শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5 গৰাকী শিক্ষক আৰু পলিটেকনিকৰ 4জন শিক্ষকে এই বঁটা লাভ কৰিব। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আবেদনৰ আহ্বান কৰা হৈছিল। উল্লেখযোগ্য যে 2 তৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাছিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সচিব মায়ংক সিঙে এই সাক্ষাতৰ সময়ত ডঃ জয়শংকৰক সংগ দিয়ে। সাক্ষাতৰ সময়ত দ্বিপাক্ষিক বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু সমাগত উচ্চস্তৰীয় বৈঠক সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাগ লৈ ডঃ এছ জয়শংকৰে শক্তিশালী আৰু বৰ্ধিত ভাৰত ৰাছিয়া সহযোগিতাক আলোকপাত কৰি কয় যে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতা, বাণিজ্য আৰু শক্তিখণ্ডত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শ্ৰীমোদীৰ এটা ব্যক্তিগত বাৰ্তা শ্ৰীপুটিনক প্ৰদান কৰে। শ্ৰীজয়শংকৰে কয় যে দুয়োপক্ষই আন্তঃচৰকাৰী আয়োগৰ এখন বৈঠক অনুষ্ঠিত কৰে আৰু এই বৈঠকৰ ফলাফল ইতিবাচক বুলি তেওঁ অভিহিত কৰে।
2: Our economic cooperation, trade, energy, fertilizers, nuclear, other dimensions as well. Overall, I think our economic cooperation has grown very significantly. Prime Minister Modi looks forward to meeting you at the SCO summit, then welcoming you in India for the BRICS summit, and in due course, as per your mutual convenience, having the annual summit. So,

0: We have a very strong picture of cooperation to present.
1: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু ব্ৰিক্স গোষ্ঠীৰ বৈঠকৰ বাবে ভাৰতলৈ তেওঁক আদৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ বাৰ্ষিক বৈঠক এটা পাৰস্পৰিক সুবিধাজনক সময়ত অনুষ্ঠিত কৰিবলৈ আশা কৰা হৈছে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী ডেনিছ মেণ্টুৰভৰ সৈতে ভাৰত ৰাছিয়া আন্তঃচৰকাৰী এখন বৈঠকত সহ অধ্যক্ষতা কৰে। দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে ডঃ জয়শংকৰ কালি মস্কোত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্জে লেভৰভৰ সৈতেও ভাগ লোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। শ্ৰীডোভালে কাইলৈ বেইজিঙত হ'বলগীয়া বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত ভাৰত চীন সীমান্তৰ বিভিন্ন বিষয় সন্দৰ্ভত চীনৰ নিৰাপত্তা উপদেষ্টা আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ সৈতে আলোচনাত মিলিত হ'ব। সংবাদ মাধ্যমৰ আগত আজি বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে শ্ৰীডোভাল আৰু শ্ৰীৱাঙে উভয় দেশৰ সীমাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে আন বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সৈতে জড়িত বিষয় লৈও মত বিনিময় কৰে। 2020 চনৰ গলৱান উপত্যকাৰ সংঘৰ্ষ আৰু পূব লাডাখৰ দীৰ্ঘদিন ধৰি চলি থকা সামৰিক অচলাৱস্থাৰ পাছতে নতুন দিল্লীৰ আৰু বেইজিঙৰ মাজৰ সম্পৰ্ক উদ্বেগজনক হৈ পৰিছিল। উভয় পক্ষই দ্বিপাক্ষিক সম্পৰ্ক সুস্থিৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। 3,400 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ভাৰত চীন সীমান্তৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহ সমাধান কৰাৰ বাবে 2003 চনত এই বিশেষ প্ৰতিনিধি গোট স্থাপন কৰা হৈছিল। চীন ভ্ৰমণৰ সময়ছোৱাত শ্ৰীডোভালে চীনৰ উপৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আঠদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। শ্ৰীমাৰ্ঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম ভ্ৰমণ কৰিব আৰু ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃত্ববৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব আৰু ভাৰত আৰু লাওছৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 বছৰ উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালা ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বৰ বৈঠকত ভাগ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। অহা 2 ছেপ্টেম্বৰত তেওঁ 3খনীয়া ৰাষ্ট্ৰভ্ৰমণৰ সামৰণি পৰিব। ভাৰতত বিদেশী কোম্পানীসমূহে নিৰ্মাণকাৰী গোট স্থাপন কৰাত সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈ অহা 2 মাহত বৰ্তমানৰ প্ৰচলিত নীতি সংশোধন কৰি নতুন নিয়ম প্ৰণয়ন কৰা হ'ব বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। জাপান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ জাপান ভাৰত পৰামৰ্শ সমিতি আৰু ভাৰতীয় দূতাবাসৰ সৈতে আজি এখন ঘূৰণীয়া মেজমেলত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ যুৱ কৰ্মশক্তি, বৰ্ধিত অৰ্থনীতি আৰু দীৰ্ঘম্যাদী বিকাশৰ আকাংক্ষাই জাপানী ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে ভাৰত আৰু জাপানে অনাগত দিনত ব্যৱসায় সহযোগিতা সুদৃঢ় কৰা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে 75 বছৰীয়া কূটনৈতিক সম্পৰ্কক ব্যৱহাৰ কৰা উচিত। ভাৰতৰ কৰ্মক্ষম জনসংখ্যাৰ গড় বয়স 30 বছৰৰ তলৰ আৰু সেইবাবে কেইবা দশকলৈ তেওঁলোক কৰ্মোদ্যমী হৈ থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত জাপানী কোম্পানীসমূহে বহুসংখ্যক দক্ষ যুৱক যুৱতী তথা গ্ৰাহকৰ বজাৰ লাভ কৰিব। শ্ৰীগোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায় প্ৰসাৰ কৰিবলৈ আৰু সুজুকীৰ দৰে সফলতাৰ কাহিনী সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্ৰীগোৱেলে বৰ্তমান ভাৰতৰ $4 ট্ৰিলিয়ন অৰ্থনীতি 2047 চনৰ ভিতৰত অৰ্থাৎ দেশে স্বাধীনতা 100 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত $30 ট্ৰিলিয়ন অৰ্থনীতিলৈ বৃদ্ধি কৰাৰ উচ্চাকাংক্ষাৰ বিষয়ে উল্লেখ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লক্সনে 16 বছৰতকৈ কম বয়সৰ কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰাৰ এটা প্ৰস্তাৱ উত্থাপন কৰিছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত যুৱ প্ৰজন্মৰ ওপৰত যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱ উত্থাপন কৰে। এটা বক্তব্যত শ্ৰীৰক্সনে কয় যে তেওঁৰ দলে সংসদত এই বিধেয়ক উত্থাপন কৰিব আৰু যিসমূহ সামাজিক মাধ্যমে নীতি নিৰ্দেশনা পালন নকৰে তেওঁলোকৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ৰাজহৰ 10% পৰ্যন্ত জৰিমনা আৰোপ কৰা হ'ব। ইনষ্টাগ্ৰাম, টিকটক, স্নেপচেট আৰু ফেচবুক আদি সামাজিক মাধ্যমত এই নিয়মাৱলী প্ৰযোজ্য হ'ব। অৱশ্যে সংসদত এই প্ৰস্তাৱ গৃহীত কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী লক্সনৰ মিত্ৰজোঁটৰ চৰকাৰৰ 3টা দলৰ ভিতৰত লিবাৰেটৰিয়ান এচিটি আৰু নিউজিলেণ্ড ফাৰ্ষ্ট দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ফলত এই বিধেয়ক গৃহীত কৰাৰ বাবে বিৰোধী সাংসদসকলৰ সমৰ্থনৰ প্ৰয়োজন হৈছে।

0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পৰ্ক কোষৰ সচিব তথা ব্ৰিক্স শ্বেৰ্পা সুধাকৰ ডালেলাই কয় যে ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্সে মানৱতা প্ৰথম নীতিৰে জনসাধাৰণ কেন্দ্ৰিক নিয়মক নিৰ্দেশনা দিছে। লক্ষ্ণৌত অনুষ্ঠিত 18 সংখ্যক ব্ৰিক্স শৈক্ষিক মঞ্চ উদ্বোধন কৰি শ্ৰীডালেলাই কয় যে ভাৰতে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম দিশসমূহৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্সে দেশৰ 30খন মহানগৰীৰ 400খনতকৈ অধিক বৈঠক অনুষ্ঠিত কৰিছে। শ্ৰীডালেলাই কয় যে ব্ৰিক্স বৰ্তমান এটা ধাৰণাৰ পৰা উন্নয়নশীল দেশসমূহৰ সহযোগিতামূলক এখন মঞ্চলৈ উত্তীৰ্ণ হৈছে। জলবায়ু পৰিৱৰ্তন বিষয়ে উল্লেখ কৰি শ্ৰীডালেলাই জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি উন্নয়নৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে। কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে আজি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আশিতা ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰাণ সংগ্ৰহ কৰে। দলটোৰ কে মিছাৰে 5 ৰাণ কৰি অপৰাজিত হৈ আছে। ভাৰতে প্ৰথমখন টেষ্টত 185 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছোঁ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে অহা 5 ছেপ্টেম্বৰত 21জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ। পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, আগবঢ়াইছোঁ আকৌ শুনো আহক অনুষ্ঠানত। পুনতেই শুনাবলৈ লৈছোঁ ডলি ঘোষৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হীৰেণ গোহাঁইৰ।

0: শ্রোতাসকলে ডলি ঘোষৰ কণ্ঠৰ গীতটি শুনিলে।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্রোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ খগেন দত্তৰ কণ্ঠৰীতি গীত, গীতৰ কথা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ।

0: শ্রোতাসকলে খগেন দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাসুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰীতি গীত, গীতৰ কথা গণেশ গগৈৰ।

ইমান পৰে শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ পূবালীৰ সুৰ। অনুষ্ঠানত আজি শুনক মিত্ৰদেৱ তেৰণ আৰু সংগীবিন্দৰ কণ্ঠৰ কাৰ্বি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ দেৱযানী দাসৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক তৰুণ শৰ্মাৰ ৰচিত এটি গীত।

0: Aku ya.
1: তৰুণ শৰ্মা ৰচিত গীতটি শুনিলে শ্ৰোতাসকল, দেৱযানী দাসৰ কণ্ঠৰ আন এটি আধুনিক গীত শুনাবলৈ লৈছোঁ। গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ।

শ্ৰোতাসকলে দেৱযানী দাসৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ কীৰ্তিকমল ভূঞা ৰচিত এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 8 বজাৰ মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী 5 বছৰৰ বাবে কৃষি বিভাগৰ সুসংগত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম আৰু মেঘালয়ৰ মাজত আজি পুনৰ যান বাহনৰ চলাচল স্বাভাৱিক হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঢেকীয়াজুলিত বন অধিকাৰ আইন 2006ৰ অধীনৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুনী মৈদামৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। বৰপেটা আৰক্ষীয়ে কলগাছিয়া আৰু বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। গুৱাহাটী মহানগৰত আজি বিয়লি ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: পৰিয়াল কল্যাণ অনুষ্ঠান।
2: নমস্কাৰ আদৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰ শ্ৰোতা, আজি আমি এগৰাকী বিশেষজ্ঞ ডাক্তৰক আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ আৰু তেখেত হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ পালমোনাৰী বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ মানসজ্যোতি শইকীয়া ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
3: ধন্যবাদ।
2: আৰম্ভণিতে আপোনাক সুধিব খুজিছোঁ, নিমুনিয়া ৰোগ বুলি সাধাৰণতে আমি শুনি থাকোঁ এই ৰোগৰ বিষয়ে, আদি পুৰণা ৰোগ আপুনি কৈছে, গতিকে এই ৰোগৰ নিমুনিয়া ৰোগ বুলি ক'লে আমাৰ শ্ৰোতাই সাধাৰণ ভাষাত ক'লে কেনেদৰে ক'ব বা কেনেদৰে বুজাব?
3: আমি লাংছটোক আমি নিউম বুলিও কওঁ, লাঙৰ যিকোনো ইনফেকশ্যনকে নিমুনিয়া বুলি কয়। হাওঁফাওঁ যিকোনো ইনফেকশ্যনকে আমি নিমুনিয়া বুলি কওঁ। আৰু এটা ইনফেকশ্যনৰ লগতে কেতিয়াবা আমাৰ ইনফ্লেমেশ্যন বুলি বস্তু থাকে, যেনেকৈ আমি এটা এবাৰ স্কিনত যদি এবাৰ জোৰত দুখ পাওঁ, যেনেকৈ ৰঙা হৈ ফুলি আহে, সেই বস্তুটোক ইনফ্লেমেশ্যন বুলি কয়। সেইটোক কয় নিমোনাইটিছ বুলি। নিমোনাইটিছ পাৰ্টটো যদি আমি বাদো দিওঁ, নিমোনিয়া বুলি ক'লে কি বুজা যায় যে লাঙৰ যিকোনো ইনফেকশ্যন, হাওঁফাওঁৰ যিকোনো ইনফেকশ্যনকে। এতিয়া যিকোনো ইনফেকশ্যন বুলি ক'লে এই ইনফেকশ্যনটো বেক্টেৰিয়াই কৰিব পাৰে, ভাইৰাছে কৰিব পাৰে, ফাংগাছ মানে ভেঁকুৰে কৰিব পাৰে, বা কিছুমান এটিপিকেল অৰ্গেনিজিম তেওঁলোকে কৰিব পাৰে, পেৰাচাইট জাতীয় বস্তু

0: কৰিব পাৰে। আৰু এইকেইটাৰ ভিতৰত মষ্ট কমনলি আমি যোনটো নিমনীয়া দেখা পাওঁ সেইটো হ'ল আমাৰ বেক্টেৰিয়েল নিমনীয়া, বেক্টেৰিয়া যোনটো কৰে। আৰু শিশুৰ ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ ভাইৰাছে বেছি কমনলি কৰে। আৰু 80% to 85% নিমনীয়াটো আপোনাৰ বহুত ইজিকৈ ট্ৰিটমেণ্ট কৰিব পাৰি, বহুত সহজ ধৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ বা উপশম পাব পাৰোঁ। তাৰ ভিতৰত কিছুমানে বহুত, আমি যেনেকৈ গাঁৱত ভয় খাওঁ নিমনীয়া হ'লে বহুত ছিৰিয়াছ হৈ গৈছে বুলি, সেই প্ৰথম তেনেকৈ ভাবিব নালাগে, অলপমান এটা দুটা টেবলেটতে মানে কাম কৰি যায়। আৰু সেই যোন 10 বা 15% মানুহ অলপ ছিৰিয়াছ থাকে তেওঁলোককহে হস্পিটেলৰ এডমিশ্যনৰ প্ৰয়োজন হয়।
1: এতিয়া ধৰক মানুহে কেনেকৈ জানিব যে এজন ৰোগী যি ভুগি আছে তেওঁ নিমনীয়া হৈছে, তাৰ লক্ষণসমূহ কেনেকুৱা?
0: মষ্ট কমন লক্ষণটো হৈছে কাহ হ'ব, কাহৰ লগত আপোনাৰ কফ ওলাবও পাৰে নোলাবও পাৰে। ছেকেণ্ড কমন চিমটমটো হ'ল আপোনাৰ উশাহ ল'বলৈ অসুবিধা পোৱা, অলপ জোৰ জোৰ দি উশাহ ল'বলগীয়া হ'ব, যোনটো আমি শ্বৰ্টনেছ অফ ব্ৰেথ বুলি কওঁ বা ডিফিকাল্টি ইন ব্ৰিথিং বুলি কওঁ, উশাহ লোৱাত অসুবিধা পোৱা। 3 নম্বৰতে জ্বৰ আহিব পাৰে। 4 নম্বৰত আমাৰ হ'ব পাৰে বুকুত বিষ হ'ব পাৰে। আৰু এই 4টাই মেইন মূল লক্ষণ বুলি ক'ব পাৰে। তাৰ লগত আপোনাৰ জ্বৰৰ লগত কঁপনি আহিব পাৰে বা মাথা বিষ থাকিব পাৰে বা আপোনাৰ কনফিউজন হ'ব পাৰে, পচা বটলত কিবা প্ৰব্লেম হ'ব পাৰে। এইখিনি আমি যেতিয়া যদি চিমটমবোৰ বাঢ়ি যায় বা স্পেচিফিকেলি কিছুমান অলপমান ষ্ট্ৰং জাতীয় যদি বেক্টেৰিয়া এটেক কৰে তেতিয়া লগত বেলেগ বেলেগ চিমটম আহিব পাৰে। মূল লক্ষণ বুলি ক'ব গ'লে কাহ, উশাহ লোৱাৰ অসুবিধা, বুকুত বিষ আৰু জ্বৰ।
1: হয়, এতিয়া ধৰক আমি শুনি থাকোঁ এনেকুৱা ধৰণৰ কথা যে নিমুনিয়া, প্ৰথমতে কাহ আপুনি যিটো কৈছে লক্ষণ হয়, আজি কিছুদিনত কাহ হৈ আছে, হৈ হৈ নিমুনিয়াত পৰি গ'ল। এনে সাধাৰণ কাহ আৰু নিমুনিয়াৰ মাজত নিশ্চয় পাৰ্থক্য এটা আছে, দীঘলীয়া এটা প্ৰক্ৰিয়া হ'ব।
0: এতিয়া কাহ বুলি ক'লে, কাহটো আমাৰ নৰ্মেলি এটা ভাল বস্তু বুলি কয়, এটা প্ৰটেক্টিভ ৰিফ্লেক্স বুলি কয়। মানে আমাৰ মুখ কেতিয়াবা আমি চৰচনি খালে যেনেকৈ দেখোঁ পানী লাঙত সোমাই গ'লে কাহি বডিটোৱে নিজে ওলাই দিয়ে, এই কাহটো আমাৰ এটা মূল লক্ষণ অকল হাওঁফাওঁ বুলিয়েই নহয়, আপাৰ ৰেস্পিৰেটৰী যোনটো কয় আমাৰ মানে কথা কোৱাৰ ৰাস্তাটোৰ পৰা ওপৰৰ পাৰ্টটো, নাক, ডিঙি, এই পাৰ্টটোৰ কিবা প্ৰব্লেমৰ কাৰণেও কাহ হ'ব পাৰে। যেনেকৈ আমি ফেৰিনজাইটিছ বুলি কওঁ এটা, চাইনাচাইটিছ বুলি কওঁ এটা, বা ৰাইনাইটিছ কয়, যিকোনো কাৰণে কাহটো হ'ব পাৰে। প্ৰথম কামটো হ'ল মানে নিজেই ডিফাৰেঞ্চিয়েট কৰিব লাগে আমি যে কাহটো আপাৰ ৰেস্পিৰেটৰী মানে ওপৰৰ পৰা কাহটো আহিছে নে ভিতৰৰ তলৰ পৰা কাহটো আহিছে। এইটো ডিফাৰেঞ্চিয়েট কৰা এটা মেইন পদ্ধতি হ'ল আমি কফটো ওলাইছে নে নাই। ইউজুৱেলি আমাৰ তলৰ পৰা যদি লাঙৰ হাওঁফাওঁৰ পৰা যদি কাহ হয় কফটো ওলায়, আৰু ওপৰ আপাৰ ৰেস্পিৰেটৰীত যদি হয় কফটো, ডিঙি বা আপোনাৰ ফেৰিনজাইটিছ হওক চাইনাচাইটিছ হওক, কফটো কমকৈ ওলায়। চাইনাচাইটিছ হ'লে কেতিয়াবা কফটো ওলাব পাৰে কিন্তু এইটো একেৰাহে ওলাই নাথাকে, ৰাতি শোওঁতে ওলাব, শোৱাৰ পাছত যেতিয়া আমি উঠোঁ গোটেই ৰাতিটো হোৱাৰ পাছত আমাৰ ডিঙিৰ পৰা গৈ নাকৰ পৰা ছিক্ৰেচনবোৰ গৈ গৈ ডিঙিত জমা হয়। ৰাতিপুৱা যেতিয়া উঠোঁ তেতিয়া প্ৰথম উঠাৰ সময়তে মৰ্ণিং টাইমতে যি কফটো ওলাব দিনটো নোলায়, তেতিয়া সেইটো হিষ্ট্ৰীৰ পৰা আমি গম পাওঁ যে নহয় এইটো আপোনাৰ মেবি চাইনাচাইটিছৰ পৰা হৈ আছে। গতিকে প্ৰথম আমি কাহটো হ'লেতো বহুত কাৰণে হ'ব পাৰে, প্ৰথম ডিফাৰেঞ্চিয়েট কৰিব লাগিব কাহটো লাঙৰ পৰা হৈছে নে আপোনাৰ ওপৰৰ পৰা হৈছে।
1: হয়, নিশ্চয় এইটো চাব লাগিব। এতিয়া ধৰক বিভিন্ন বয়সৰ সৈতে নিমনীয়াৰ প্ৰকাৰো বেলেগ হয়, শিশুৰ ক্ষেত্ৰত আমি দেখো যে অধিক গুৰুতৰ হৈ পৰে কিন্তু কোনো কোনো ক্ষেত্ৰত, আৰু তেনেদৰে বয়োজ্যেষ্ঠ লোকৰ কাৰণে হ'ব পাৰে, এই বিষয়ে অকণমান কওকচোন।
0: এতিয়া
1: বয়স অনুযায়ী,
0: হয় হয়, যেতিয়া আমি নিমনীয়া বা কাহটো আমি ডিভাইড কৰোঁ, তেওঁলোকে কিছুমান স্কোৰিং ছিষ্টেম দিছে যে এইকেইটা পেচেণ্টক আমি গুৰুত্ব দিব লাগে বুলি। তাৰ ভিতৰত এটা CRB বা CARP 65 এনেকৈ স্ক'ৰ আছে, মানে 65 ইয়েৰ্ছৰ ওপৰত যিকোনো মানুহৰে যদি কাহ হয় তেতিয়াহ'লে তেওঁলোকৰ যদি বা নিমনীয়া হয় সেইটো অলপ গুৰুত্ব সহকাৰে ল'ব দিছে। ঠিক তেনেকৈ বাচ্চাৰ যদি হয়, স্পেচিয়েলি 14 বছৰ তলৰ বাচ্চাৰ যদি হয়, তেওঁলোকৰ ক্ষেত্ৰত ভাইৰেল কষ্টটো বেছি থাকে। ভাইৰেল আমি নৰ্মেলি যেনেকৈ এণ্টিবায়'টিকে ভাইৰাছৰ এগেইনষ্টত কাম নকৰে, গতিকে ইউজুৱেলি আমি কাহ হ'লে ফাৰ্মাচিত গৈ এজিথ্ৰমাইচিন এটা খাই দিওঁ বা কিবা কৰি দিওঁ, সেইটো কৰাতকৈ যদি আমি মাজৰ মানুহখিনি ইমান ছিৰিয়াছত নাযায়, যদি মানে এক্সট্ৰিম অফ এজ বুলি যোনটো কয় 14 বছৰ তলত ইফালে 65 বছৰৰ ওপৰত, সেই মানুহকেইজনক অলপমান সতৰ্ক হোৱাটো ভাল। আৰু তেওঁলোকৰ কাৰণ বহুত কাৰণত হ'ব পাৰে, সেই কাৰণখিনিৰ ওপৰত যদি ট্ৰিটমেণ্টটো দিয়া যায় তেতিয়া, আৰু ট্ৰিটমেণ্টৰ ডিউৰেশ্যনটো 5-7 দিনৰ হয়, গতিকে ইণ্ডিয়ান গাইডলাইনৰ মতেতো 5 দিনে কৈছে, গতিকে 5 দিন ট্ৰিটমেণ্টতে আপোনাৰ আৰাম যদি পাই যায় গতিকে অলপমান কেয়াৰ ল'লে যথেষ্ট সুবিধা
1: হয়। হয়, নিশ্চয়। আৰু এতিয়া যদি ট্ৰিটমেণ্টৰ কথাটো আপুনি ক'লেই, নিমনীয়াতটো আমাৰ আপুনি কৈছে যে 80% 80% ইমান গুৰুতৰ নহয়, 20% গুৰুতৰ, 20% হাস্পাতালত ভৰ্তি হ'বলগীয়া ধৰণৰ। ট্ৰিটমেণ্টটো কেনেধৰণৰ ট্ৰিটমেণ্ট আছে আজিকালি? নিশ্চয় ট্ৰিটমেণ্ট ধৰক এডভান্স হৈছে, আগতকৈ বহুতখিনি
0: হৈছে। প্ৰথম আমি নিমনীয়া আহিলে প্ৰথম আমি ভাগ কৰিব লাগে নিমনীয়াটো কি কাৰণে হৈছে। যদি আমি মেক্সিমাম পেচেণ্ট গ্ৰুপটো থাকে আমাৰ

0: মাজৰ বয়সটো মানে সেই তেওঁলোকৰ মূল কাৰণটো আপোনাৰ বেক্টেৰিয়েল কৈছিলোঁ আপোনাক। যদি বেক্টেৰিয়েল কজ হয় তেতিয়া আমি চাব লাগে তেখেতৰ চিমটমবোৰ কিমান হৈছে, তেখেতৰ কনফিউজন হৈছে নেকি। যোনটো ক'লোঁ আপোনাৰ কাৰ্ভ 65 বুলি এটা CRB 65 বুলি এটা স্ক'ৰ থাকে, সেইটো প্ৰত্যেকজন ডক্টৰে যেতিয়া কাহ লৈ বা নিমনীয়া লৈ পেচেণ্ট এজন আহে OPDত তেওঁলোকক সেই স্ক'ৰিং এটা কৰে। গতিকে পেচেণ্টজনৰ কনফিউজন আছে নেকি, কথা কওঁতে ভালদৰে ক'ব পাৰিছেনে নাই, ছেকেণ্ডটো ৰেচপিৰেটৰী ৰেটটো কিমান, কিমানখিনি উশাহটো লোৱাৰ ৰেটটো কিমান হৈছে। নৰ্মেলি আমাৰ উশাহৰ ৰেটটো থাকে 12-16 ভিতৰত, বা 12-20 আমি নৰ্মেল ধৰিব পাৰোঁ। যদি 30ৰ ওপৰত যায়, 30ৰ ওপৰত যায়, তেতিয়াহ'লে সেইটো আমি এটা 1 দিয়ে, তাৰমানে সেইটো ছিৰিয়াছ বুলি ধৰে। তেনেকৈ ব্লাড প্ৰেছাৰটো কিমান আছে, ব্লাড প্ৰেছাৰ যদি 90/60 তলত যায় তেতিয়াহ'লে সেইটো ছিৰিয়াছ ধৰে। ইভাগে আমি বয়স যদি 65 আছে, তেনেকৈ টোটেল আমি 4 পালোঁ, কনফিউজন, উশাহৰ ৰেট, ব্লাড প্ৰেছাৰ আৰু আপোনাৰ বয়সটো। সেইটা চাৰ তাৰ ভিতৰত যদি আমাৰ এটা পইণ্ট অকল কাৰেক্ট থাকে তেতিয়াহ'লে আমি তেওঁক ভৰ্তি কৰিব নালাগে, OPD বেচিছতে আমি এণ্টিবায়'টিক ট্ৰিটমেণ্ট দিব পাৰোঁ। নৰ্মেল আমি যোনবোৰ এমক্সিক্লেপ জাতীয় ট্ৰিটমেণ্ট দিলে তেওঁলোকে পাঁচদিনৰ অৰেল টেবলেটত, স্ক'ৰটো যদি 1 ওপৰত যায়, 2 বা 3 হৈছে, তেতিয়া আমি এডমিট কৰিব লাগে। এডমিট কৰিলে আমি তেতিয়া ইনজেকশ্যন দিওঁ, ছেইম ধৰি লওক এই এমক্সিক্লেপ গ্ৰুপৰে আমি ইনজেকশ্যনত দিওঁ, তাৰ লগত কম্বাইন কৰি দিওঁ এজিথ্ৰ'মাইচিন জাতীয় গ্ৰুপবস্তুবোৰ, দুটামান এণ্টিবায়'টিক দিওঁ। আৰু স্ক'ৰ যদি 4 গৈছে, লগত যদি আপোনাৰ কনফিউজন বেছি আছে বা বেলেগ পেৰামিটাৰ আছে, তেতিয়াহ'লেতো আপুনি হস্পিটেলৰ ৱাৰ্ডত নহয় ICUত দিব লাগে। তেনেকৈ ভাগ কৰি থোৱা থাকে কেনেকুৱা কি হৈছে। স্পেচিয়েলি যদি মই ইজিকৈ ক'ব যাওঁ, তেতিয়াহ'লে উশাহৰ ৰেটটো এটা ভাল বস্তু, এটা কনফিউজনটো এটা ভাল বস্তু চবেই ধৰিব পৰাকৈ। গতিকে যদি কনফিউজন হৈছে কাহ হোৱাৰ পাছত, তেতিয়াহ'লে তেওঁলোকে
1: কথাবিলাক
0: ক'ব পৰা নাই, তেওঁ ঘৰ ক'ত আছিলে বা এতিয়া কি কৰি আছে, ভালকৈ অলপ খেলি মেলি কৰি আছে, তেতিয়া তেওঁলোক অতি সোনকালে হস্পিটেল লৈ যাব লাগে। ছেকেণ্ডটো উশাহৰ ৰেটটো 20ৰ ওপৰত যদি গৈছে, 30ৰ ওপৰত গ'লেতো আমি এডমিশ্যনেই লাগে, 20-30ৰ ভিতৰতো যদি আছে, তেতিয়াও এবাৰ ডক্টৰৰ পৰামৰ্শ বা ওচৰৰ PHC ক'ৰবাত যোৱাটো ভাল। আৰু 30ৰ ওপৰত যদি গৈছে, তেতিয়াহ'লে মই ভাবোঁ ভালকৈ মানে ভৰ্তি হ'বলগীয়া হ'ব
1: পাৰে। 1 মিনিটত আপুনি কিমানবাৰ লৈছে,
0: হয় এক মিনিটত হয়
1: এক মিনিট কিমান বেছি
0: হয় হয়, তেতিয়াহ'লে সেইটো আমি এটা তাত এটা পইণ্ট দিয়ে, এটা ছিৰিয়াছ বুলি ধৰে। 30 নৰ্মেলি আমি 12-16 লওঁ, আমি যদি কনচিয়াছ হৈ নাথাকোঁ 20 নৰ্মেল বুলি ধৰিব পাৰে। 20-30 হ'লে আপোনাৰ প্ৰব্লেম আৰম্ভ হৈছে বুলি ভাবে, 30ৰ ওপৰত গ'লে বহুত বেছি, 30ৰ ওপৰত গ'লে আৰু
1: তেনেদৰে আমি চাব লাগিব। নিশ্চয় আমাৰ যোনে শুনি আছে এই অনুষ্ঠান, তেওঁলোকৰ নিশ্চয় কামত আহিব এদিন, অন্ততে দুটা বস্তু ঘৰতে চাব, কনফিউজনটো কিবা যদি কথা বতৰা ইফালে ইফাল হৈছে, আৰু উশাহ যদি প্ৰতি মিনিটত 30 বাৰতকৈ বেছি ল'বলগীয়া হৈছে নিশ্চয়কৈ। এতিয়া ইয়াত বাহিৰে নিমনীয়া আৰু ভাগ ভাগ আছে নেকি,
0: ধৰক
1: কেনেকুৱা ধৰণৰ
0: নিমনীয়া? যেনেকৈ এতিয়া আমি যদি ঘৰত থাকোঁতে মানুহ এজনৰ নিমনীয়া হৈছে, তেতিয়া সেইটো কমিউনিটি একৰ্ড নিমনীয়া বুলি কয়, মানে নিমনীয়াটো আমাৰ কমিউনিটিত থাকোঁতে হৈছে। সেই নিমনীয়া ট্ৰিটমেণ্টটো অলপ ইজি, কিন্তু এজন মানুহ ধৰি লওক কোনোবা হস্পিটেলত পেচেণ্ট দেখাবলৈ নিছিলে, পেচেণ্ট দেখাবলৈ এটেণ্ডেণ্ট হিচাপে আছিলে বা খবৰ ল'ব গৈছিলে, তাত থাকি অহাৰ পাছত নিমনীয়া এটা লাগিছে, তেতিয়া সেইটো হেলথ কেয়াৰ এছ'চিয়েটেড নিমনীয়া বা হস্পিটেল এছ'চিয়েটেড নিমনীয়া এনেকৈ কয়। সেই নিমনীয়াটো ট্ৰিটমেণ্টটো অলপমান জটিল হয় নৰ্মেল কমিউনিটি কৰিডৰতকৈ। ঠিক তেনেকৈ আপোনাৰ যদি মানুহজনৰ কোমৰবিডিটি থাকে, তেতিয়া কয় নিমনীয়া ইন ইমিউনো কম্প্ৰমাইজ গ্ৰুপ, মানে অকণমান মানুহজন দুৰ্বল হয় তেওঁৰ যদি নিমনীয়া হয়, তাতো অলপমান ট্ৰিটমেণ্টটো অলপ জটিলকৈ দিব লাগে। বেলেগ আপোনাৰ যদি স্পেচিয়েল কিছুমান অৰ্গেনিজিম আছে, কিছুমান আপোনাৰ চিউডোমনাছ জাতীয় বস্তু বা আপোনাৰ এচিনেটোবেক্টেৰিয়া, কিছুমান ষ্ট্ৰং বেক্টেৰিয়া আছে, আগতে ইমান আমাৰ এইফালে কমন নাছিলে কিন্তু আজিকালি কমন, তেনেকুৱা যদি বেক্টেৰিয়া এটেক কৰে তেতিয়াহ'লে আমি তেওঁক ধৰি লওক আপোনাৰ এই হস্পিটেল এডমিশ্যনটো কৰিবই লাগে। আৰু এটা কথা কওঁ, TBটো যোনটো, TBটো আমি নিমনীয়া ভিতৰতে পৰে, TB নিমনীয়াটো এটা টাইপৰ নিমনীয়া হয়, TBটো এটা বেক্টেৰিয়া হয়, গতিকে বেক্টেৰিয়া নিমনীয়া আণ্ডাৰতে আহে TB নিমনীয়া। TB নিমনীয়া হ'লেতো আপোনাৰ ট্ৰিটমেণ্টটো গম পাইছে, 6 মাহৰ কাৰণে ট্ৰিটমেণ্ট ল'বলগীয়া হয়। কোনটো অৰ্গেনিজিমে কৰিছে, কোনটো বেক্টেৰিয়া বা মানে মাইক্ৰ' অৰ্গেনিজিমে কৰিছে, সেইটো আপোনাৰ ইম্পৰ্টেণ্ট
1: হয়। আৰু এটা সঘনাই আমি শুনি থাকোঁ যে ICUত মানুহজন আছিলে, ICUৰ পৰা নিমনীয়া হৈ গ'ল, ICUত থকা কাৰণে হৈ গ'ল, আৰু ক'ভিডৰ সময়তো সেই কথাটো আমি প্ৰায় দেখিবলৈ পাইছিলোঁ।
0: হয়, এইটো আমাৰ এতিয়া যোনটো ক'লোঁ আপোনাৰ হস্পিটেলত খবৰ ল'ব গ'লে হৈ গ'ল হেল্থ কেয়াৰ এছ'চিয়েটেড নিমনীয়া, তাৰ ভিতৰতে পৰে এইটো ICU নিমনীয়াটো। এটাটো আপোনাৰ আছে হস্পিটেল একুৱেড নিমনীয়া, মানে হস্পিটেলৰ এডমিশ্যনত বেলেগ কাৰণে হৈছিলে, পেটৰ বিষৰ কাৰণে, গেছৰ কাৰণে এডমিট হৈছিলে, তাৰ 48 আৱাৰ্ছ মানে দুদিনৰ পাছত তেখেতৰ কাহ ডেভেলপ হ'ল। সেইটো যোনটো কাহ বা নিমনীয়া হৈছে 48 আৱাৰ আফটাৰ হস্পিটেলাইজেশ্যন, হস্পিটেলৰ পাছত, তেতিয়া সেইটো কয় আপোনাৰ ICUত সোমোৱা নিমনীয়া বা হস্পিটেলৰ নিমনীয়া, ৱাৰ্ডতো হ'ব পাৰে, ICUটো হ'ব পাৰে। তাৰ ভিতৰত ICUত ৰেটটো বহুত বেছি হয় কম্পেয়াৰ টু ICU ৰেটটো আপোনাৰ দিয়ে আৰ্লি নিমনীয়া, আৰ্লি ICU নিমনীয়া বা আপোনাৰ লেট, 5 দিনৰ আগত যদি হয় আৰ্লি হয়, 5 দিনৰ পিছত যদি হয়

0: তেতিয়া লেট কয়। আই চি ইউ নিমনিয়াটো হস্পিটেল একৰ নিমনিয়াৰ ভিতৰত এটা মানে জটিল জটিল ধৰণৰ নিমনিয়া। তাত এই যোন দুটা মই অৰ্গেনিজিম কৈছিলোঁ অলপমান বেয়া অৰ্গেনিজিম, এটা চিউডোমনাছ আৰু এটা এচিনোবেক্টাৰ, সেই তেনেকুৱা জাতীয় অৰ্গেনিজিমবোৰ বেছিকৈ দেখা যায়। আৰু এই অৰ্গেনিজিমবোৰ নৰ্মেল এণ্টিবায়'টিকবোৰ কাম নকৰে, যেতিয়া এটা দিব লাগে আকৌ সেইটোত কাম নকৰিলে তিনিদিনৰ পাছত টেষ্ট কৰি আকৌ এটা দিব লাগে, আৰু বহুতক ৰেছপঞ্চ নকৰে। ৰেছপঞ্চ নকৰিলে মানুহটো লাহে লাহে নিমনিয়াৰ পৰা ছেপচিছৰ ফালে যায়, যোনটো আমি ছেপ্টিক বুলি কওঁ। গতিকে সেই
1: এইটো এটা
0: জটিল প্ৰক্ৰিয়া হৈ যায়, হয়। হস্পিটেল ষ্টেটো বাঢ়িলে মানুহজনৰ খৰচা পাতিও বাঢ়ি যায়, বহুতখিনি প্ৰব্লেম হয় এইটো। আৰু এইটো এটা আই চি ইউ এডমিশ্যনৰ এটা মষ্ট কমন ইনফেকশ্যন, লোৱাৰ ৰেস্পিৰেটৰী ইনফেকশ্যন বা নিমনিয়াটো। আৰু এটা ইনফেকশ্যন হয় আমি যোনবোৰ কেনুলা দিওঁ, কেনুলাৰ এটা ইনফেকশ্যন হয়। এই দুটা ইনফেকশ্যন আই চি ইউ এডমিশ্যন পেচেণ্টৰ বহুত কমন
1: হয়। এতিয়া ধৰক ইমান জটিল প্ৰক্ৰিয়ালৈ বা জটিল অৱস্থালৈ যাব পাৰে এজন ৰোগী, সাধাৰণ কাহ হৈছিলে, নিমনিয়াত পৰিলে, গৈ সেই ধৰক আই চি ইউত ভৰ্তি হ'ল, তেতিয়া সেই পৰ্যায়লৈকে যাব পাৰে। সদায় কোৱা হয় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। লাংটোক বা আমাৰ হাওঁফাওঁটোক শক্তিশালী কৰি ৰাখিব, সুস্থ কৰি ৰাখিবলৈ আমি কেনেধৰণৰ জীৱনশৈলী বা কি কি কৰিব পাৰোঁ? আগতে আমি বেমাৰৰ কথাখিনি পাতিলোঁ, এতিয়া ধৰক আমি কেনেদৰে ইয়াৰ পৰা আঁতৰি থাকিব পাৰোঁ এই বেমাৰসমূহ নোহোৱাকৈ, বা হ'লেও যাতে আমাৰ ক্ষয় ক্ষতিৰ পৰিমাণটো কম হয়, সহজতে তাক নিৰাময় কৰিব পাৰোঁ।
0: এতিয়া প্ৰথম আমি সাৱধানতা ল'বলগীয়া ক্ষেত্ৰত চবতকৈ প্ৰয়োজনীয় বস্তুটো, কেতিয়াবা যদি আমি হস্পিটেললৈ যাওঁ তেতিয়াহ'লে মুখত মাস্কখন মাৰি যোৱাটো, মানুহক খবৰ ল'ব যাবই লাগিব। গ'লে মুখত মাস্কখন যদি মাৰি কথা পাতে কোনেওতো মানা নকৰে, সেইটো প্ৰথম এটা আমি সেইটো নিজে মনত ৰাখিব লাগিব। ছেকেণ্ড, আমাৰ জীৱন ধৰণৰ যদি আপুনি প্ৰক্ৰিয়া যোনটো কৈছে সেইটোত আপোনাক আজিকালি যোনটো যিকোনো ক্ষেত্ৰতে এটা খোজকঢ়াটো, এক্সাৰচাইজ কৰাটো, নট অনলি অকল হাওঁফাওঁৰ কাৰণে বুলি নহয়, হাৰ্টৰ কাৰণেও, পেটৰ কাৰণেও, প্ৰত্যেকটো অৰ্গেনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। দিনত আমি গাইডলাইনৰ মতে দিছে যে সপ্তাহত 5 দিন ডেইলি আধা ঘণ্টা আধা ঘণ্টা, মানে বহুত কম টাইম যদি এটলিষ্ট খোজকাঢ়ে, তেতিয়া জিমত যাব লাগিব, ৱেইট দাঙিব লাগিব, এনেকুৱা কথা নাই। 30 মিনিট পাৰ ডে 5 দিন এসপ্তাহত, তেনেকুৱা যদি আমি এটা জীৱনত এটা মানে লাইফৰ চেঞ্জ এটা কৰোঁ, লাইফ ষ্টাইল মডিফিকেশ্যন বুলি যোনটো কয়। নেক্সট, খানাৰ ক্ষেত্ৰত যোনটো কৈছোঁ আমি লো কাৰ্ব হাই প্ৰটিন ডায়েট, যোনটো আমাৰ হাই প্ৰটিন মানে মডাৰেট প্ৰটিন আৰু কাৰ্বটো কম, কাৰ্বহাইড্ৰেটটো যোনটো ভাত বা ৰুটি, চুগাৰৰ এমাউণ্টটো কম কৰি, চুগাৰটো আমি বডিটোৱে যেতিয়া বাৰ্ণ কৰে চবতকৈ বেছিকৈ কষ্ট কৰিবলগীয়া হয় লাংটোৱে, হাওঁফাওঁটোৱে। নৰ্মেল বাকী ৰেস্পিৰেটৰী কোচেইন বুলি এটা বস্তু আছে, আমি যদি ভাত বেছি খাওঁ বেছিকৈ চাব আপুনি হামি আহিব পাৰে বেছি। সেই হামি অহাটো কি হয়, যেতিয়া বডিত আমাৰ দহন প্ৰক্ৰিয়া চলে, পাছত দহন প্ৰক্ৰিয়া চলোতে যোনটো কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় সেইটো কাৰ্বহাইড্ৰেটৰ পৰাই মেক্সিমাম ৰিলিজ হয়, তাৰপাছত প্ৰটিন, তাৰপাছত ফেট। গতিকে ফেট খালে চবতকৈ কম ৰিলিজ হয়, কিন্তু ফেটটো বেছিকৈ খালে আকৌ বেলেগ কাৰণে বেয়া হ'ব পাৰে। প্ৰটিনটো অলপমান ছেফ হয়, আৰু কাৰ্বহাইড্ৰেট একেবাৰে নাখালেতো নহ'ব, অলপতো খাবই লাগিব, কিন্তু কাৰ্বহাইড্ৰেটৰ পৰা বেছিকৈ কাৰ্বন ডাই অক্সাইড ওলায়, সেইকাৰণে বেছিকৈ মানুহটো হামি আহি থাকে বুলি কয়, ভাত খালে এনেকুৱা কয়। গতিকে এইবোৰ অলপ যদি চেঞ্জ কৰোঁ, লাইফ
1: ষ্টাইল
0: ভাতৰ পৰিমাণটো কমালে, প্ৰটিনটো অলপ বহালে, নেক্সট এক্সাৰচাইজটো ৰাখিলে ডেইলি এটা, বাকী আপোনাৰ যিকোনো ক্ৰাউডেড জেগাত গ'লে মাস্কখন পিন্ধি থাকিলে, আৰু হাতৰ পৰা আমাৰ বহুত হেৰি হয়, আমি হাত নাক মুখত লগাই থাকোঁ, ঘনাই হাতখন ধুই থকাটো, সেইকেইটা পৰীক্ষা কৰিলে যথেষ্ট হয়,
1: অতি দৰকাৰী। আৰু সেইটো প্ৰক্ৰিয়া যদি কৈছে আপুনি, হয়, এতিয়া ধৰক আমি সাধাৰণতে শুনি থাকোঁ হাওঁফাওঁৰ ইনফেকশ্যন বা লাং ইনফেকশ্যন বুলি কয়, বা কেতিয়াবা লাং হাওঁফাওঁ ফেইলৰ বুলিও কয়, গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক কি নিমনিয়াৰ পৰা হয়?
0: হ'ব পাৰে, এতিয়া নিমনিয়াটো এটা কমন কজ হাওঁফাওঁ ফেইলাৰটো, যেনেকৈ হাৰ্ট ফেইলাৰ বুলি কয়, তেনেকৈ হাওঁফাওঁ ফেইলাৰটো ৰেস্পিৰেটৰী ফেইলাৰ বুলি, ৰেস্পিৰেটৰী ফেইলাৰ বুলি ক'লে একিউট ৰেস্পিৰেটৰী ফেইলাৰ থাকে, ক্ৰনিক ৰেস্পিৰেটৰী ফেইলাৰ থাকে। এতিয়া একিউট ৰেস্পিৰেটৰী ফেইলাৰৰ কমন কাৰণবোৰে হয় নিমনিয়া জাতীয় ইনফেকশ্যনবোৰ, আৰু ক্ৰনিক ফেইলাৰৰ কাৰণবোৰ থাকে যেনেকৈ আমি চিগেট কোৱা, চি অ' পি ডি, হাঁপানী জাতীয় বেমাৰবোৰ যোনবোৰ থাকে, সেই বেমাৰবোৰ পৰা ক্ৰনিক ৰেস্পিৰেটৰী ফেইলাৰটো অলপ বেছি কমন। একিউট ৰেস্পিৰেটৰী ফেইলাৰ যোনটো নিমনিয়া হয়, নিমনিয়াটো যদি ভাল নহয়, নিমনিয়াৰ পৰা গৈ কিছুমান কমপ্লিকেশ্যন হয়। প্ৰথম নিমনিয়া হৈ পানী জমা হয় বুলি কেতিয়াবা লাঙত বুলি কয়, সেইটো মষ্ট কমনলি নিমনিয়াৰ কাৰণে হয়, নিমনিয়া প্ৰথম হ'ব, নিমনিয়া যদি ট্ৰিটমেণ্ট নাপায় তেতিয়া নিমনিয়াটো আগবাঢ়ি গৈ নিমনিয়া উইথ কমপ্লিকেশ্যন বুলি কয়, মানে বেয়া টাইপৰ নিমনিয়া হৈ গ'ল, তাৰ ভিতৰত মষ্ট কমনটো হ'ল নিমনিয়াৰ লগতে পানী জমা হোৱাটো, লাঙত যে পানী জমা হয়, তেতিয়া লাঙত পানীটো উলিয়াই পৰীক্ষা কৰি চাওঁতে প্ৰথম সেইটোৱে চাব দিয়া যায়। ছেকেণ্ড মষ্ট কমন এটা টিবি থাকে, টিবিটো এটা বেক্টেৰিয়া, টিবিটোও নিমনিয়া, গতিকে নিমনিয়াটো আপুনি চাব গ'লে পানী জমা হোৱাৰ মেইন কাৰণৰ ভিতৰত, ইনফেকশ্যনৰ ভিতৰততো মষ্ট কমন দুটাই হয়, বেক্টেৰিয়েল নিমনিয়া নহয় টিবি। পানী উলিয়াই পৰীক্ষা কৰোঁতে প্ৰথম সেইকেইটাই চাব দিয়া যায়। তাত যদি নিগেটিভ আহে বা পানীটো যদি ৰংটো ৰং

0: মাজ টাইপৰ থাকে, তেতিয়াহে বেলেগ বেয়া বেমাৰ কিবা বুলি ভাবিব পাৰে। মষ্ট কমনলি আপোনাৰ বেক্টেৰিয়া আৰু নিমনিয়া নহয় টিবিৰ কাৰণে হয়। এনেকুৱা যদি কমপ্লিকেশ্যন হয়, এটা কমপ্লিকেশ্যন ক'লোঁ পানী জমা হোৱাটো, আৰু এটা কমপ্লিকেশ্যন বুলি কয় ARDS বুলি, মানে লাঙত নিমনিয়াটো আৰম্ভ হৈছিলে কোনোবা এটা লাঙত বা এটা লাঙৰ পাৰ্টত, ট্ৰিটমেণ্ট ভালকৈ নোপোৱাৰ কাৰণে বা একো নকৰাৰ কাৰণে সেইটো বাঢ়ি গুচি গ'ল দুইটা লাঙলৈ। দুইটা লাঙলৈ যেতিয়া নিমনিয়াটো বিয়পি গ'ল, তেতিয়া মানুহটো উশাহ ল'ব কিবা এটাতো লাগিব, তেতিয়া উশাহ ল'ব বহুত কষ্ট পায়, ভেণ্টিলেটৰ দিবলগীয়া হয় মানুহটো। তেতিয়া কণ্ডিশ্যনক কয় ARDS বুলি কয়, একিউট ৰেস্পিৰেটৰী ডিষ্টেছ চিমটম। এই ARDSটো এটা প্ৰটোটাইপটো, যোনটো আপোনাক ক'লোঁ একিউট ৰেস্পিৰেটৰী ফেইলিয়াৰ, সেইটো মষ্ট কমন ৰিজন হয় ARDSটো। সেইটো আৰম্ভ হয় নিমনিয়া হয়, নিমনিয়া বা বেলেগ কাৰণেও থাকিব পাৰে, কিন্তু কমনলি নিমনিয়া হয় হয়। তারপর আকৌ ARDS ডেভেলপ হয়, ডেভেলপ হয়ে আপনার রেসপিরেটরি ফেলিয়ার হচ্ছে, মানে লাং ফেলিয়ার হচ্ছে।
1: হাউ ফার চিকিৎসা পদ্ধতি তো আপনি কইছে হাসপাতাল থাকিব লাগিব, এনেকুয়া ধর কথা বিলাক কি কি পদ্ধতি আছে, ধর ইমান ধর তা আর্লি ডিটেকশন কারণে কি কি পরীক্ষা করিব পারি?
0: প্রথম তো আপনার নিউমোনিয়া 80% জন্তু কলো আপনাক, যদি আপোনাৰ CRB 65 স্কোৰিং চাই, যদি তেওঁলোকৰ 1/1 থাকিলে স্কোৰিং, তেওঁলোকৰ OPD বেচিছতে, মানে 100 জনৰ ভিতৰত 80 জনৰ ট্ৰিটমেণ্টটো OPD বেচিছতে হৈ যাব, অকল টেবলেট এটা খালে কাম হৈ যাব। নেক্সট 20%ৰ ভিতৰত যদি আপোনাৰ এডমিশ্যন কৰিবলগীয়া হ'ল, প্ৰথম তেওঁলোকক যদি এডমিশ্যন ৱাৰ্ডত কৰিবলগীয়া হ'ল, তেতিয়াও আপোনাৰ মৰ্টেলিটি চান্সটো মানে আপোনাৰ বহুত কম। বেজি ইনজেকশ্যন দিলে 5 দিন বা 7 দিন এণ্টিবায়'টিক বেজি ল'লে 7 দিনত আপোনাৰ ছুটি হৈ যাব পাৰে। তাৰপিছত আৰু তাৰ লাষ্ট গ্ৰুপটো যদি ICUলৈ গ'ল, সেই ICUৰ গ্ৰুপটোত আপোনাৰ মৰ্টেলিটি হাই থাকে। এতিয়া প্ৰথম যদি প্লেইন নিমনিয়া হৈছে নে নিমনিয়া উইথ কমপ্লিকেশ্যন হৈছে সেইটো চাব লাগিব। যদি প্লেইন নিমনিয়া হৈছে, ছেইম আমি ইনজেকশ্যন বেজিবোৰ আৰু 2-3 কম্বাইন কৰি দিয়া যায়, তাতে যদি কাম নকৰে, লগত আপোনাৰ কেতিয়াবা ভেণ্টিলেটৰ ছাপৰ্ট লাগে, প্ৰথম অক্সিজেন দিব লাগে। অক্সিজেনটো আমি ধৰি লওক আমি প্ৰথম মাস্কেদি দিওঁ, মাস্কত কাম নকৰিলে আমি এটা NIV বুলি আছে, মানে পাইপত নিদিয়ে আৰু ডাইৰেক্ট এটা ডাঙৰ মাস্কত দিয়ে, সেইটোতো যদি কাম নিদিয়ে, 3 নম্বৰৰ পৰা লাষ্ট অপশ্যনটো থাকি যায় আপোনাৰ ডাইৰেক্ট ভেণ্টিলেটৰ, ফুল ভেণ্টিলেটৰটো। ফুল ভেণ্টিলেটৰ দিয়াৰ লগে লগে আপোনাৰ মানে মৰ্টেলিটি চান্সটোও বেছি থাকে, কিন্তু আপোনাৰ ট্ৰিটমেণ্ট অপশ্যন, সেইটো এটা ট্ৰিটমেণ্ট অপশ্যনত পৰে আমাৰ, যে ভেণ্টিলেটৰটোৱে আপোনাৰ লাংটোক ৰেষ্ট দিলে, ভেণ্টিলেটৰটো উশাহটো নিজে দি থাকিলে, ইন বিটুইন ডক্টৰজনে আপোনাৰ কি অৰ্গেনিজিম ওলাইছে তাৰ ভিতৰত ডিছকাছ কৰি কি বেষ্ট এণ্টিবায়'টিক দিব পাৰে কম্বিনেশ্যন, সেইটো ট্ৰাই কৰিলে। গতিকে 4-5 ডেইজ যদি আপুনি ভেণ্টিলেটৰটো যোনটো আমাক টাইম দিলে, সেই টাইমটো আমি ভালকৈ যদি নিমনিয়াটো ট্ৰিটমেণ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁ ভেণ্টিলেটৰ পৰা ওলাই আহিব,
1: ৰিভাইভ
0: হয়। ৰিভাইভ হোৱাটো বহুত
1: কিমান মানে ধৰক চান্সেছ থাকে, এনেকুৱা ধৰক লাং ফেইলৰ হৈ গ'ল বা এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যন গুচি গ'ল, এই ট্ৰিটমেণ্টবিলাক কিমান ফলপ্ৰসূ হয়?
0: অলমষ্ট আপোনাৰ নিমনিয়াৰ ক্ষেত্ৰত যদি ক'ব গৈ এটলিষ্ট 60-70% ফলপ্ৰসূ হয়, ভাল ভাল। তাত যদি নিমনিয়াৰ পৰা যদি ছেপচিছৰ ফালে যায়, ছেপ্টিক যোনটো কয়, ছেপচিছৰ ফালে গ'লে তেতিয়া আকৌ 50-50% হৈ যায়। তথাপিও আপুনি ক'ব পাৰে যে 50%ৰ ওপৰত আপোনাৰ চান্স থাকে যে আপুনি ওলাই আহিব অকল নিমনিয়াৰ ক্ষেত্ৰত।
1: হয় নিশ্চয়। আৰু এটা কথা আমি আপোনাৰ পৰা জানিছোঁ, আগতেও আমি এনেকুৱা ধৰণৰ কথা পাতিছিলোঁ যে আন এটা হৈছে ধৰক স্লিপ ডিছঅৰ্ডাৰ বুলি এটা আপুনি কৈছিলে ন,
0: মানে নিমনিয়াৰ লগত তাৰ কানেকশ্যনটো নাই, কিন্তু আপোনাৰ ধৰি লওক স্লিপটো আপোনাৰ প্ৰব্লেম হয়, মানুহে কেতিয়াবা এক্সপিৰেশ্যন কৰিব পাৰে। নিমনিয়া কি কেনেকৈ কেনেকৈ হয় সেইটো যদি চাব যায়, তেতিয়াহ'লে আপোনাৰ এক্সপিৰেশ্যন এটা কজ হয়, তেনেকুৱা এক্সপিৰেশ্যন কৰিব পাৰে। এক্সপিৰেশ্যন কৰে টোপনিতে যদি আপুনি ধৰি লওক কিবা টোপনিত থাকি খালে বা কিবা কৰিলে এক্সপিৰেশ্যন হ'ল, তেতিয়া এটা এক্সপিৰেশ্যন নিমনিয়া বুলি কয়। তেতিয়া আপোনাৰ সেই পানী সোমাই যায় লাঙত, সেইটোৱে গৈ লাঙত নিমনিয়া কৰিব পাৰে। কেতিয়াবা কয় যে শুই শুই পানী খাব নালাগে বা শুই শুই খানা খাব নালাগে কয় যে, তেনেকৈ ধৰণে আমি ৰিলেট কৰিব পাৰোঁ টোপনিটোৰ লগত, আমি এক্সপিৰেশ্যন নিমনিয়াটো ৰিলেট কৰিব পাৰোঁ।
1: হয়, আৰু সেই পৰীক্ষা এটা আপুনি কৈছে যে গোটেই ৰাতি থাকি এটা পৰীক্ষা কৰে,
0: হয় হয়, এইটো শ্লিপৰ ক্ষেত্ৰত, শ্লিপৰ ক্ষেত্ৰত আপোনাৰ সেই যদি শ্লিপৰ মানুহ প্ৰব্লেম হয়, আমি যে কওঁ নাক বজালে ভাল টোপনি হয় বুলি, সেইটো ফুল কমপ্লিটলি ভুল ধাৰণা হয়। নাক বাজিছে মানে আপোনাৰ এইটো বেয়া টোপনি,
1: টোপনিটো ভাল হোৱা নাই,
0: বেয়া টোপনি হয়। গতিকে সেইটো আগতে আজিকালি তেনেকুৱা বহুত কিতাপ ওলাইছে, খাৰাতে
1: আছে, আমি আগতে ভাবিছিলোঁ নাক বাজিছে বিৰাত একদম
0: ভাল টোপনি,
1: ভাল টোপনি। আৰু
0: এতিয়া সেইটো মানে কি হয়, নাক বাজি থকা যিটো বাজিটো মানে কি হয়, এটা অবষ্ট্ৰাকশ্যনৰ কাৰণে নাকটো বাজে, যেনেকৈ আপোনাৰ ধৰি লওক আইডা কেতিয়াবা নাকৰ পিছফালে হ'ব পাৰে। মষ্ট কমনলি ডিঙি ওচৰত হয়, শকত মানুহবোৰ হয়, তেওঁলোকে ডিঙি ৰাস্তাটোৰ মাজেদি উশাহ লওঁতে চাউণ্ডটো দিয়ে। সেই কেতিয়াবা সেই ৰাস্তাটো যদি আৰু বেছিকৈ ক্ল'জ হৈ যায়, তেতিয়াহ'লে মানুহটো ঘপকৈ হাৰ পাই যাব পাৰে টোপনিতে, সেইটোকে কয় অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া বুলি, মানে অবষ্ট্ৰাকশ্যনটোৰ কাৰণে মানুহজন হাৰ পাই গ'ল। সেই তেনেকুৱা যদি বাৰে বাৰে হয়, এটা ৰাতিত যদি আপোনাৰ ধৰি লওক পাঁচবাৰলৈকে নৰ্মেল বিল ধৰিব পাৰে, 5 বাৰৰ ওপৰত যদি হয় তেতিয়া মাইল কয়, 5ৰ পৰা 15, 15ৰ পৰা 30 এনেকৈ কয়। যদি 30 বাৰমানৰ ওপৰত হৈছে, পেচেণ্টজনে গম নাপায়,

0: ৱাইফ বা লগৰ যোন মানুহ থাকে তেওঁ গম পায়। তেনেকুৱা যদি হয় তেতিয়াহ'লে আপোনাৰ লাঙৰ প্ৰব্লেম হওক, হাৰ্টৰ প্ৰব্লেম হওক, ডায়েবেটিছৰ প্ৰব্লেম হওক, থাইৰয়ডৰ প্ৰব্লেম চব বাঢ়ি যায়। সেইকাৰণে আজিকালি শ্লিপটো অলপমান গুৰুত্ব সহকাৰে ল'ব কাৰণে কয় আৰু।
1: কোনটো পৰ্যায়ত ধৰক মানুহগৰাকীৰ বা মানুহজনৰ এই পৰীক্ষা কৰাটো দৰকাৰ?
0: অঁ, যদি মানুহজনে আপোনাৰ এক্সেচিভ ডে টাইম শ্লিপিনেছ, মানে দিনত যদি মানুহজন টোপনিয়ে থাকে, টোপনিৰ ক্ষেত্ৰত কৈছোঁ আৰু নিমনিয়াৰ পৰা তৰি আহি টোপনি, দিনত আপোনাৰ ধৰি লওক তেওঁ গাড়ী চলাই আছে, গাড়ী চলাওঁতে আপুনি ট্ৰেফিক লাইটত গাড়ীখন ৰাখোঁতে সেই হাৰ্ডলি এক মিনিট বা আপোনাৰ সিমান টাইমৰ কাৰণে তেওঁ টোপনি আহিছে। ছেকেণ্ড, টিভি চাই আছে, ইণ্টাৰেষ্টিং বস্তু এটা চাই আছে, তেওঁ চোফাতে বহি বহি টোপনি গুচি গৈছে, বা এই এনেকুৱা লক্ষণবোৰ যে থাকে এক্সেচিভ ডে টাইম শ্লিপিনেছ বুলি কয়, বা মানুহজন দিনটো আপোনাৰ ল' এনাৰ্জি ফিল কৰি আছে। ছেকেণ্ড, আপোনাৰ ছেকেণ্ড চিম্পটম হ'ল উইটনেছ এপনিয়া বুলি যোনটো ক'লোঁ, মানে বেলেগ এজন মানুহে দেখিছে যে তেওঁ নাকটো বাজি আছিলে, ঘপকৈ নাক বজা বন্ধ হ'ল আৰু তেওঁ হাঁহ পালে, আকৌ শুই গ'ল। সেইটোক কৈ উইটনেছ এপনিয়া, বেলেগ এজনে আপোনাক উইটনেছ কৰিছে যে মানে এই মানুহজন টোপনি পৰা মই হাঁহ পাই গৈছে, পেচেণ্টজনে গম নাপায়। এই দুটা চিম্পটম যদি থাকে তেতিয়াহ'লে তেওঁ ইমিডিয়েটলি এটা শ্লিপ ষ্টাডি কৰিব লাগে।
1: সেইটোৰ লগত নিমনিয়াৰ সম্পৰ্ক?
0: নিমনিয়াৰ সম্পৰ্ক নাই, কিন্তু ধৰি লওক সেই তেনেকৈ নাক বাজি কেতিয়াবা হাঁহ পাওঁতে এক্সপ্ৰেশ্যন যদি কৰে কিবা, তেতিয়াহ'লে সেই এক্সপ্ৰেশ্যনটোৱে গৈ পিনি এটা যেনেকৈ আমি নিমনিয়াটো বিয়পে কেনেকৈ, ইজনৰ বা এজনে কাঁহি দিছে, কাঁহৰ টপলেটত গৈ ইখনৰ মুখত সোমাই গৈছে, বা ছেকেণ্ড এটা কাৰণ থাকে যেনেকৈ এক্সপিৰেশ্যন বুলি কয়, কেতিয়াবা কিয় গেছ হৈ আছে বহুত, গেছৰ পৰা ভিতৰতে আপুনি গেছটো ওলাই আহি আমি যে উগাৰা হোৱা টাইপ আহে, উগাৰা হোৱা টাইপ আহি লাঙত সোমাই যাব পাৰে, সেইটো এটা কাৰণ থাকে। ছেকেণ্ড, কেতিয়াবা আমি খানা লৈ মুখত খাই আছিলোঁ, খাই খাই টিভি চাই থাকি তেনেকৈ টোপনি গুচি গ'লোঁ, তেতিয়া সেই আপোনাৰ খানাটো গৈ কেতিয়াবা লাঙত সোমাই যায়, তেতিয়া সেইটো কাৰণে হয়। আৰু এটা আপোনাৰ কিছু ষ্ট্ৰক পেচেণ্ট বা বয়সীয়াল মানুহবোৰ এই কণ্ট্ৰলটো কমকৈ থাকে অকণমান, তেওঁলোকৰ তেনেকৈ এক্সপ্ৰেশ্যন কৰে, সেইটো এটা ছেকেণ্ড মোড অফ কেনেকৈ মানে কি ধৰণে নিমনীয়া হয়। কমনলিটো হয় আপোনাৰ এয়াৰবৰ্ণ, মানে আপোনাৰ বতাহত উৰি গ'ল। ছেকেণ্ড কমন কৰণটো হয় এক্সপ্ৰেশ্যন, সেই এক্সপ্ৰেশ্যনটো আপোনাৰ টোপনিৰ লগত জড়িত হ'ব পাৰে।
1: এতিয়া আপুনি কৈছে যে এখন মাস্ক আমি ধৰক হস্পিটেল গৈ পিন্ধি থাকিব লাগে, কিন্তু চাৰিওফালৰ পৰিৱেশটো বৰ্তমান সময়ত যেতিয়া দেখোঁ চাৰিওফালে যে ওলাই যাওঁ ধূলিৰে আৱৰি থাকে, তেতিয়া ধূলিৰ পৰা নিশ্চয় লাং ইনফেকশ্যন হ'ব পাৰে, লাঙত গ'লে নিশ্চয় ক্ষতি কৰিব
0: লাঙত। মই আপোনাক যোনটো কৈছিলোঁ প্ৰথমতে, এটা ইনফেকশ্যন আৰু আমি ইনফ্লেমেশ্যন বুলি দুটা পাৰ্ট ভাগ কৰোঁ। যোনটো নিমোনাইটিছত, নিমোনিয়াটো আমি ডিছকাছ কৰিলোঁ, নিমোনাইটিছৰ পাৰ্টটোত যদি যাওঁ সেইটো ক্ষেত্ৰত আপুনি ক'ব পাৰে ধূলি চুলিখিনিৰ ক্ষেত্ৰত, আৰু ধূলিটো এলাৰ্জিটো বঢ়ায়, এলাৰ্জি বাঢ়িলে আপোনাৰ এজমা বা হাঁপানী বেমাৰটোৰ লক্ষণ এটা। আগত যদি আপুনি যদি আজিকালি মানে নটিচ কৰে, আগতে ইমান মানুহৰ আপোনাক এলাৰ্জি প্ৰব্লেম নাছিলে, এতিয়া এলাৰ্জি প্ৰব্লেম, আমি লাষ্ট 10 বছৰত প্ৰথমতে যিমান এলাৰ্জি পেচেণ্ট পাইছিলোঁ এতিয়া বহুত এলাৰ্জি পেচেণ্ট। এইটো এটা আজিকালি নতুন ষ্টাডিবোৰ ৰিলেটে কৰিছে যে পলিউশ্যন ইজ এ কজ, পলিউশ্যনটো আপোনাৰ কাৰণ, তাৰ এটা পাৰ্টিকুল মিটাৰ যোনটো 10 পাৰ্টিকুল মিটাৰ 5 যোনটো সৰু সৰু পাৰ্টিকুল থাকে, আমি চকুৰে ধৰিব নোৱাৰোঁ কিন্তু উশাহত সোমাই যায়, সেইটো এটা আপোনাৰ গৈ ব্লাডতো গুচি যাব পাৰে, লাঙেদি গৈ লাঙৰ পৰা ব্লাডতো গুচি যাব পাৰে, এইবোৰে আপোনাৰ বহুত লাঙত ডেমেজ কৰিছে আৰু মানে শ্বাস প্ৰশ্বাসজনিত ৰোগবোৰ বহুত বাঢ়িছে। আৰু একেটা কথা আপোনাৰ এই ধূলি বা এনেকুৱা ষ্টন শিল ভঙা মানুহবোৰো এটা বেমাৰ হয়, প্ৰগ্ৰেছিভ মাছিভ ফাইব্ৰছিছ বুলি, লাঙত এইবোৰ সৰু সৰু শিলৰ টুকুৰা মানে গুড়ি কিছুমান তেনেকৈ জমা হয়, সেইটো এটা বহুত বেয়া বেমাৰ, লাষ্টত গৈ লাং ট্ৰান্সপ্লেণ্ট কৰিবলগীয়া হৈ যায়। আৰু এটা হ'ব পাৰে আপোনাৰ টিবিটো, টিবিটো চিলিকাৰ লগত বহুত মানে ঘনিষ্ঠভাৱে জড়িত, যদি চিলিকাচিছ হয় লাঙত মানুহটো টিবি কাৰণে এক্সপ'জ হৈ যায়, যেনেকৈ ডায়েবেটিছ হ'লে মানুহটো টিবি কাৰণে চান্সটো বহুত বাঢ়ি যায়, তেনেকৈ চিলিকা যদি আপোনাৰ লাঙত ডেপজিট হয় টিবি চান্সটো বহুত বাঢ়ি যায়, সেইটো একেলগে কম্বাইন কৰি চিলিকো টিউবাৰকুলোছিছ বুলি কয়।
1: ডাক্টৰ শইকীয়া, আমি প্ৰায় আমাৰ আলোচনাৰ শেষ মুহূৰ্তত আহি উপস্থিত হৈছোঁ, অনুষ্ঠানৰ নিৰ্ধাৰিত সময় যি আমাৰ, এতিয়া শেষত ধৰক আমাৰ আমাৰ হাওফাওটো লাংটো সুস্থ কৰি ৰাখিবলৈ আপুনি কি আহ্বান জনাব, যিয়ে আমাৰ এই অনুষ্ঠান শুনি আছে আমাৰ শ্ৰোতা বা অগণন ৰাইজক সজাগ কৰিবলৈ কি ক'ব?
0: প্ৰথম কথা, আপোনাক যোনটো লাইফ ষ্টাইল মডিফিকেশ্যন লাগিব, অলপমান ৰেগুলাৰ এক্সাৰচাইজ আৰু ৱাকিংটো থাকিলে, তাৰপাছত আমি যোনটো স্মকিংটো, স্মকিংটো আপোনাৰ গোটেই লাঙৰ বেমাৰৰ ভিতৰত 90% এটা কজ স্মকিংটো থাকেই, হতে স্মকিংটো আমি এভইড কৰিব লাগিব। নেক্সট, এতিয়া যিহেতু পলিউশ্যন হৈছে, পলিউশ্যনটো কমাব, কমত আমাৰ হাতত নাই, গতিকে আমি মাস্কখন একেৰাহে ইনফেকশ্যনৰ জেগাত গৈছোঁ বুলিয়ে নহয়, বাইক চলাই গ'লেও মাস্কখন লগাই থ'লে, তাৰ ওপৰত হেলমেটটো পিন্ধি ল'লে। নেক্সট, আপোনাৰ হাত ধোৱাটো যোনটো কৈছোঁ, হাতখন মুখত লাগি থাকে, আমি নটিচ নকৰাকৈ হাতখন বাৰে বাৰে লাগি থাকে, গতিকে হাত ধোৱাটো, এই চাৰিটা কাম কৰিলে নিশ্চয় বহুত লাভ হ'ব।
1: নিশ্চয় প্ৰায় আমি সকলো দিশ আলোচনা কৰিলোঁ আজিৰ এই খণ্ডটিত, আপুনি আহিলে আপোনাক অশেষ ধন্যবাদ, ইমান কথা আমাৰ শ্ৰোতাক জনালে, আমাৰ শ্ৰোতা নিশ্চয় কামত আহিব। আজিলৈকে আপোনাক ইমানতে আমি বিদায় জনাইছোঁ, অশেষ ধন্যবাদ, নমস্কাৰ জনাইছোঁ,
0: থেংক ইউ।

0: পরিস্থিতি এনে সময়ত লওয়া একটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক।
2: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ চিৰচেনেহী শ্ৰব্য সংকলনটিৰ পৰা আশা শৰ্মা কটকীৰ কণ্ঠৰীতি গীত, গীতৰ কথা মিত্ৰদেৱ মহন্তৰ।

0: শ্ৰোতাসকলে আশা শৰ্মা কটকীৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বন্ধু শ্ৰব্য সংকলনটিৰ পৰা ৰবি সিংহৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভাৰ।

0: শ্রোতাসকলে ৰবি সিংহৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ তোমাৰ হাতেৰে শ্ৰব্য সংকলনটিৰ পৰা ডক্টৰ মিনতী চৌধুৰী ভূঞাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অচিন চিনাকি চিনেমাখনৰ পৰা নিৰুপমা দেৰ কণ্ঠৰীতি গীত।

0: শ্রোতাসকলে নিরূপমা দেৰ কণ্ঠৰ গীতটি শুনিলে।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগী গৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
3: মই বিচাৰিছো হাজাৰ চকু দীপ্ত সূৰ্য শিখা।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নদী মাথো বয় চিনেমাখনৰ পৰা ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠৰ এটি গীত।

নদী মাথু বয় চিনেমাখনৰ পৰা গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ তুমি আহিবানে চিনেমাখনৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

0: ইমান পৰে শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখানা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষিখণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে। কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কমেও 250গৰাকী প্ৰগতিশীল কৃষকৰ সৈতে মন্ত্ৰী হাজৰিকাই কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতে। মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ পৰৱৰ্তী 5 বছৰৰ বাবে সুসংহত ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে। প্ৰতি 3 মাহৰ মূৰে মূৰে কৃষকসকলৰ সৈতে এনেদৰে মত বিনিময় কৰা হ'ব আৰু তেওঁলোকৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত কৃষি বিভাগৰ ভৱিষ্যতৰ কাৰ্যপন্থা অধিক ফলপ্ৰসু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় 21% জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা 5 বছৰত বিভিন্ন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ অতিৰিক্তভাৱে 20% বৃদ্ধি কৰাৰ লক্ষ্যৰ কথাও তেওঁ প্ৰকাশ কৰে। ভূমি সম্পৰ্কীয় জটিলতাৰ ফলত কৃষকসকলে নিজৰ পঞ্জীয়ন ID লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ উদ্দেশ্যে দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগে জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰ এলেকাত আজিৰে পৰা 2টা পৰ্যায়ত পৃথকে পৃথকে কৃষি ৰাজহ আদালতৰ আয়োজন কৰিছে। জিলা কৃষি বিভাগৰ তথ্য অনুসৰি আজি 1ম পৰ্যায়ত অনুষ্ঠিত দিনজোৰা কৃষি ৰাজহ আদালতত জিলাখনৰ মুঠ 136জন কৃষকে অংশগ্ৰহণ কৰে। ইয়াৰে চিপাঝাৰ ৰাজহচক্ৰৰ সৰ্বাধিক 34জন, পাথৰিঘাটত 33, পূব মংগলদৈত 25, মংগলদৈ ৰাজহচক্ৰৰ 23 আৰু দলগাঁৱত সৰ্বনিম্ন 17জন কৃষকে অংশগ্ৰহণ কৰে। এই কৃষকসকলৰ 71জনৰ বিবাদ নিষ্পত্তি কৰাৰ অন্তত 16জন কৃষকৰ পঞ্জীয়ন সম্পূৰ্ণ হয়। প্ৰশাসনৰ তথ্য অনুসৰি মংগলদৈ ৰাজহচক্ৰৰ কৃষকসকলৰ বাবে আজি 1ম পৰ্যায়ত এই কাৰ্যসূচী নগৰবাসীত গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদ আৰু চিপাঝাৰ ৰাজহচক্ৰৰ বাবে হাতখলি গাঁৱৰ দিগ্বিজয় সংঘত অনুষ্ঠিত হয়। একেদৰে দলগাঁও আৰু পাথৰিঘাট ৰাজহচক্ৰৰ বাবে 1ম পৰ্যায়ৰ এই আদালত চক্ৰাৱস্তী আৰু দেওমৰ্ণৈ গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হয়। দ্বিতীয় তথা 3ম পৰ্যায়ত 31 আগষ্টত হ'বলগীয়া কৃষি ৰাজহ আদালতৰ বাবে ৰাজহচক্ৰ ভিত্তিক সুকীয়া স্থান নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি মংগলদৈ ৰাজহচক্ৰৰ বাবে আদালত উপহুপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়, চিপাঝাৰ ৰাজহচক্ৰৰ কাৰ্যসূচী হাজৰিকাপাৰা নেহৰু স্মৃতি বালিকা হাইস্কুলত আৰু দলগাঁৱৰ বাবে কৌপাটী গাঁও পঞ্চায়তত তথা পাথৰিঘাট ৰাজহচক্ৰৰ বাবে জয়ন্তীপুৰ বাথ মন্দিৰ প্ৰাংগণত 2য় পৰ্যায়ৰ ৰাজহ আদালত অনুষ্ঠিত হ'ব। ওদালগুৰি জিলাৰ হৰিশিঙাৰ লাংডং চুবুৰীত BTCৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে এটা বয়ন শিল্প কেন্দ্ৰ উদ্বোধন কৰে। ভাষণ প্ৰসংগত শ্ৰীদৈমাৰীয়ে এই পদক্ষেপে বয়ন সমাজৰ বাবে এখন মূল্যৱান মঞ্চ প্ৰদান কৰাৰ লগতে পৰম্পৰাগত বয়ন শিল্পৰ প্ৰচাৰত সহায় কৰিব বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ শিপিনীসকলৰ বাবে নতুন সুযোগ সৃষ্টি হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত BTCLA অধ্যক্ষৰ লগতে কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে আজি শ্ৰীগৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন তথা বিভিন্ন উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে শিক্ষাৰ মান উন্নত কৰা, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন তথা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ আৰু শিক্ষা অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম ক্ৰিকেট সংস্থাৰ জে কে বৰুৱা 19 বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ডিব্ৰুগড় জিলাৰ বিশ্বনাথক 109 ৰাণত পৰাস্ত কৰে। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত খেলৰ আজি 3ম দিনা ডিব্ৰুগড়

0: ৰে বিজয় সাব্যস্ত কৰে। ডিব্ৰুগড় জিলাই কালি টছত জিকি প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 176 ৰাণ কৰে। ডিব্ৰুগড়ৰ হৈ অভিষেক বৰা আৰু বিশাল মাহাতুৱে 32 ৰাণকৈ কৰে। বিশ্বনাথৰ অৰুণ বাৰ্হৈয়ে 5টা উইকেট দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজিৰ নাট্যানুষ্ঠানত নিবেদন কৰা হৈছে অসমৰ অন্যতম প্ৰাচীন সংস্কৃতিৰ কেন্দ্ৰস্থল বৰপেটাৰ অঞ্চল বিশেষৰ পটভূমিত ৰত্ন ওজা ৰচিত আৰু প্ৰযোজিত নাটক স্বাধীনতা।

0: ছোৱালীজনীৰো মাত বোল নাই, মাকৰো হাৰি খবৰ নাই।
1: ইয়াত আছো।
0: এই পাকঘৰত নেকি? আইজনী কত?
1: এইমাত্ৰ শুৱাই থৈ পাগলৈ জুই আনিছো। তাইৰ গাটো গৰম, পাৰাখনৰ ঘৰে ঘৰে মেলেৰিয়া। তাইটো আকৌ আৰ ঘৰত সোমাই তাক মৰম কৰিছে, তাৰ ঘৰত সোমাই সিটো খাই ফুৰিছে।
0: হেৰৌ, তোৰ চকু দুটা দেখোন ৰঙা, কাঠ খৰিবোৰ বৰ কেঁচা নেকি? এই কালি নখণ্ডাৰ সিপাৰৰ পৰা কাটি অনা খৰিকেইডালেৰে ভাত বহাইছে বোধ কৰোঁ। এই শুকান খৰি দুডালমান বিচাৰ খচাৰ কৰাৰ সময়ো নোপোৱা হ'ল, বুজিছ?
1: নালাগে মোক শুকান খৰি আনি দিব, আপোনাৰ দেহাটো ভালে থাকিলেই হ'ল।
0: হ'ল কি?
1: এই বাপেকৰ মোৰ খাতিজনী উপজাৰ পৰা মই আপোনাক মাছ মৰা, বেচা, খৰি কটা একো একেটা কামতে সহায় কৰিব নোৱাৰো।
0: অ, তাকে ভাবি ভাবি তই চকু পানী টুকিছ। ধেত, সেইটো কিবা কথা নেকি? চা স্বাধীনতাৰ মাক, তাই গৰ্ভত তিতি লোৱাৰ পৰত এই ৰায়ত পাৰাত চলিছিল মহামাৰী, খটখটিত চলিছিল নাও খেলা, এফালে মৰণৰ মেলা, আনফালে উৎসৱৰ খেলা। আৰু তাই ভাৰস্থলৈ অহাৰ পৰত কি ঘটিছিল? এফালে বিয়োগৰ কান্দোন, আনফালে বিয়াৰ বৈঠকী বুঢ়াদলৰ গান।
2: এতিয়া

0: এইটো আমাৰ স্বাধীনতাৰ জন্মলগ্ন, গতিকে
1: গতিকে তাইৰ লগত পুৱাৰ পৰা ৰাতিলৈ লাগি থাকোঁতে মই আপোনাৰ গাৰ কাপোৰ কানি যোৱাৰ ফালেও চকু দিব নোৱাৰা হ'লোঁ। বেয়া নালাগে নেকি?
0: তাকেইটো ক'ব খুজিছোঁ। এনে জন্মলগ্নত উপজা ছোৱালীৰ মাক বাপেকৰ মাজত হাঁহি মাজত কান্দোন, এই দুখ এই সুখ, অলপ ভাল লগা অলপ বেয়া লগা, হেৰু এইবোৰতো থাকিবই। চাওঁ চাওঁ চাওঁ চাওঁ, মচ মচ চকু পানীখিনি মচচোন, এ লয় এই মোৰ এই মাছ মাছ গোন্ধোৱা গামোচাখনকে ল, হ মচ মচ।
1: ভকত পৰা ভৱানী গিৰিয়েকৰ খবৰ পাইছেনে নাই?
0: কি হ'লনো, এই সপ্তাহটো তাক বিলতো দেখা নাই, বজাৰতো দেখা নাই। আৰু এটা কথা বুজিছ, মোৰ আৰু আজিকালি সকলো সময়তে স্বাধীনতাৰ মুখখনহে ভাঙি থাকে, কাম শেষ হ'লেই ঘৰলৈ দৌৰ দিওঁ। আইঅ মোৰ সোণৰ পুতলিটো, আইঅ দেখি কি মৰম লগাকৈ পৰি আছে, চাচোন চা চা। এই এই ভৱানী গিৰিয়েকৰ কি হ'ল, কি ক'লি?
1: একেবাৰে যোৱা থোৱা অৱস্থা, কালি ৰাতি পৰসংগ হোৱাৰ সময়ত বোলে এবাৰ বাহিৰে উলিয়াইছিল। পুতেকটো হোৱাৰে পৰা ভৱানীয়ে গিৰিয়েকক কোনো কামতে সহায় কৰিব নোৱাৰা হ'লতো। পুতেক পাণ্ডৱক লৈ ব্যস্ত থাকোঁতে গিৰিয়েকৰ দেহা একেবাৰে পৰি গ'ল, বোধ কৰোঁ নাবাচি গ'ল। দেহি ঐ, চাৰিবছৰীয়া পুতেকটোৰ কি যে বিলাই হ'ব। অ' তাই কি কৰিব
0: দেখিলি, হে আমাৰ স্বাধীনতা কিমান গুণী, দুবছৰতে বিচনাত চিহ্ন কৰা হ'ল। এই বুজিছ, আমিতো সাত আঠ বছৰলৈকে পাতি মুতুৰা মাছ পুৰি খায়ো ৰক্ষা পোৱা নাছিলো, বুজিছ?
1: হৈছে হৈছে, জীয়েকৰ গুণ বখানিয়ে তত নাই। এতিয়া সোনকালে তাইৰ সাৰ নাপাওঁতে গা ধুৱক, ভাতকেইটা খাই উঠি ভৱানী গিৰিয়েকক খবৰ লৈ আহক।

0: হেৰি নহয়, এই একবাৰ শুনলোঁ বোলে পাৰা যায়, দুদিনমান পাছত শুনলোঁ বোলে কাহ কফ, এতিয়া শুনলোঁ বোলে গুটি ওলাইছিল।
1: এই আমাৰ তাৰে মেঘ হাজাৰ কিন্তু যাচিল, যাৰতে ভাল নহ'ল আৰু কি কৰিব এতিয়া।
0: এই মই আগৰ পৰাই খবৰ পোৱা হ'লি মন্দিৰ ৰমত অজাক লগাব কৰি হ'ল, সি চব বেমাৰ আজাৰ এই এৰা পাতিৰি জাৰিয়েই ভাল কৰে, কোনো অনুপানেই নালাগে।
1: এই শুনিছানে নাই, এই মৰি ভালেই হ'ল, কাৰণ এই ভৱানীৰ বোলে মনটো এতিয়াও নন্দলালতে আছে।
0: অঁ ময়ো শুনি আছোঁ, ল'ৰাটো বোলে মানে পাণ্ডৱ এই হাইৰাস নন্দলাল, সি বজা বুলিহে সকলোৱে মুখত মাত দি বন্ধ কৰি থৈ দিছিল, তাৰ জীয়েকজনী হোৱাৰ পিছতে মোৰ ভাগ হ'ল।
1: অঁ নিলো দেখোন নাহিলে এতিয়াও, অঁ আমি শ্মশান পালোঁ নহয়, এই ভাগৰ শুনক শুনক,
0: এই সেই সেই সেইবিলাক এই ভাবা কথা ভাবিব অন্য
1: বহুতে
0: নাম ধৰ,
1: এই মৰাৰ কাঠো দিয়া নাই বহুতে, আকৌ
0: কি হয় হ'ব আৰু নাম ধৰি থাকে।

মোৰ আৰু ভৱানীৰ বিষয়ে কোৱা বহুত কথাই আপোনালোকে শুনা নাই। সেইবোৰ শুনি মোৰ প্ৰায়ে হাঁহি উঠে, মাজে মাজে অৱশ্যে খঙো নুঠা নহয়। আপোনালোকৰ বহুতৰে হয়তো হাঁহিয়েই উঠিব। শুনকচোন বাৰু, কিমান ওলট পালট এই কথাবোৰ।

0: মোৰ আৰু তাইৰ ভাব হোৱা শুনি।
1: আমাৰ সমাজত প্ৰেম প্ৰীতিৰ বিয়া হ'ব নোৱাৰে, এই বিয়া হ'ব লাগিলে সমাজৰ বান ঢিলা হৈ যাব।
2: নিশ্চয় নন্দলালে গৈ কীৰ্তন ঘৰৰ মঠৰ চোতালত আঁঠু কাঢ়ি কওক যে সিহঁতৰ ভাৱ তাপ একো হোৱা নাই, তেতিয়াহে আমাৰ সমাজে সিহঁতৰ বিয়াত মত দিব।

0: ভবানী ৰাণৰ লগত বিয়া ঠিক হোৱাত
1: দিন কাল উলটি ভাৰতত নোহোৱা নোপূজা কাণ্ডবোৰ হ'ব ধৰিলে। মন দিলে এজনক আৰু ভেলটো দিব আন এজনক। চিকু হয়।

0: মোৰ বিয়া উত্তৰৰ লগত হৈ যোৱাত পাণ্ডৱ উপজাৰ পাছত স্বাধীনতাৰ আগত।
1: অ' আই ভৱানী, সেই নাথৰ মূৰটোত বিয়া নোসোমাই ভালেই কৰিলি দে, নহ'লেনো ক'ত ল'ৰাৰ মুখ দেখিবলৈ পালি হয়, পুং নৰকত পচি মৰিব লাগিল হয়।
0: স্বাধীনতা উপজাৰ পিছত
2: জানো নহয়, ইমান দিনে সেই উত্তৰা আপি পলিৰ ভিতৰত সোমাব দিয়া নাছিল, সমূহ ভকতৰ অপবাদৰ ভয়তে এতিয়া তাইৰ মুখলৈ চাইছে।
0: আৰু ভৱানীৰ গিৰিয়েকৰ সযাত্ৰাত যোগ দিয়া দুই একৰ মুখৰ কথা ইতিমধ্যে আপোনালোকে শুনিলেই।
3: নুশুনো, মই আৰু কাৰো কথা নুশুনো।

0: যি নদীত মাছ আছে, যি বিলত পানী আছে তাতেই নামিম, মাছ মাৰিম, বজাৰত বেছি পেট পুহিম। ইহ, চাহাব ওলাইছে! সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি আমাৰ দেশখনটো নিজৰ কৰি ল'লে। এতিয়া আমাৰ খাল বিলবোৰো হ'ল সিহঁতৰ। চাহাবৰ চৈধ্য পুৰুষ আহিছিল নেকি আমাৰ নৈ বিলবোৰ খান্দি দিবলৈ, তাত মাছ পুহিবলৈ? আমি আমাৰ পূৰ্বপুৰুষৰ পৰা সেইবোৰত মাছ মাৰি আহিছোঁ, আজিও মাৰিম। ইহ, ডাক কৰি দিয়া উলিয়ালে! আৰু আমাৰ ধনী স্বদেশী চাহাবসকলে ডাকি লোৱা হ'ল। শুনক আমাৰ তিনি পৰাৰসমূহ, আপোনালোকে যি সিদ্ধান্ত লৈ ল'ব, মোৰ নিজা সিদ্ধান্ত হ'ল, চাহাবৰ অন্য আইন মানিলেও এই বিল ডাকা আইন মই নামানো। চাহাবে মোৰ পেটৰ আইন মানিবনে? চালা, এক ভাৰ মাছ বেছি বৰ বেছি দহটা পইচা পাওঁ দুটা বেলাত, চাউল তেল নিমখ কিনোতেই খাং হয়, আৰু এদিন বেমাৰত পৰিলেই চাওঁতা নাই, ক'ৰ পৰা বিল বাবদ পইচা দিওঁ, নিদিওঁ।
1: তেনেহ'লে তই দেখোন ভলণ্টিয়াৰ হোৱাই ভাল।
0: অঁ, আজিৰ পৰা মই ভলণ্টিয়াৰত নাম লগাম।
2: নাম লগাম বুলিলে নহ'ব নহয়, খদ্দৰ পিন্ধিব লাগিব।
0: হা, সেইবোৰ মোৰ নিজা কথা। আজি পাছবেলা মাছ বেছি গৈয়েই মই অক্ষয় বাবু আৰু মদন গান্ধীক লগ ধৰিম। হা, এতিয়া মই আহিছোঁ।
2: ভলানাথে ডিঙিত সাপ মেৰুৱা দি জীয়েক স্বাধীনতাক কলাই বকাই লৈ ফুৰা নন্দলালে ক'ত ভলন্তাৰ হ'ব পাৰিব? ভলন্তাৰ হোৱাটো কি নাও পানীত ডুবাই সেই কয়লেঙি জাল পাতি নাক বজাই শুই থকা কাম বুলি ভাবিছে নেকি?
1: হে, যিয়ে যি কৰক, আমাৰ এতিয়া কি কৰিবি ক? নন্দলালে তাৰ কথা কিন্তু কৈ গ'ল গ'লেই, আৰু কোনে কি কয় ক?
3: আমি যিকেইজন ডেকা এই সমূহত উপস্থিত আছো, আমাৰ মতো কিন্তু নন্দ দাদাৰ লগত একেই।
4: অ, একে মত আমাৰ।
3: আমি আৰু কিমান হকা বাধা সহ্য কৰিম? ইফালে যাবা নুচুবি নুচুবি, সিফালে যাবা ইয়াত নোসোমাবি তাত নোসোমাবি, জুইটো আমাৰ কাহানিবাই চোৱা হ'ল, বাকী আছিল বুটি পানীখিনি আৰু কেঁচা মাছকেইটা, এতিয়া দেখিছো সিও চোৱা হওঁ হওঁ, আমি কোনো মতে নামানো।
1: বুঢ়াই নামানি কি কৰিবি? কীৰ্তন ঘৰত সোমাবলৈ যাবি, হাই কেওত কলিতা বামুণৰ কিল কীৰ্তন খাই পৰি থাকিবি, আই তোৰ দৰে ল'ৰাক ৰজায়ো নাচাই সমূহেও নতৰে, বুজিছ?
3: মই কীৰ্তন ঘৰৰ কথা আনিব খোজা নাছিলোঁ, তথাপি ভগতবাৰৰ আটাই কথাটো উলিয়ালে যেতিয়া কওঁ, আমাৰ গুৰুজনে তেম্বুৱানী জানত সতী কাক বাছিছে?
4: কাক বাছিছিল? কাক বাছিছিলে?
3: বামুণ কায়স্থৰ তিৰোতাক নে আমাৰ ৰাধিকা হান?
4: ৰাধিকা হান?
3: কিয়, এদিন উচ্চ জাতৰ হিন্দু কিছুমানে গুৰুজনাৰ ধৰ্মত ভেদভাৱৰ সৃষ্টি কৰিব বুলি জানিছিল গুণেই এই দৃষ্টান্তত দি থৈ যোৱা নাইনে? এতিয়া একে ধৰ্মৰ মানুহ হৈও আমি কীৰ্তন ঘৰত সোমাব নোৱাৰা
4: হ'ল,
3: আৰু তহঁত বুঢ়াবোৰে তাকে মানি চলিছ,
4: চলি থাক।
2: এতিয়া ধৰ্মৰ কথা ওলালে ৰাতিপুৱাব, আচল কথাৰ মীমাংসাই নহ'ব। তথাপি কথাটো ওলাইছে যেতিয়া থোৰতে দুআষাৰ কওঁ, হ্যাঁ কোৱাটো ভাল হ'ব, কিছু কথা আমাৰ ডেকাসকলেও জনাটো দৰকাৰ। আমি এই ভকতপাৰা ৰায়তপাৰাৰ মানুহবোৰ আদিতে আছিলোঁ দাস পুৰুষৰ ঠাই লেহি ডঙৰা আলিপুৰ আৰু মানিকপুৰত, হয়নে নহয়? তাত থকা কালত আমি চৈতন্যপন্থী আছিলোঁ, সেয়েহে সংকীৰ্তন আমি আজিও বৰ ভাল পাওঁ। ইয়ালৈ আহি এই দুজনা গুৰুৰ ধৰ্মত হৰণ হোৱা হ'ল, এক অসমীয়া সমাজৰ সুতিটোৰ লগত মিলি বৈ যাব। আমাৰ মাজৰ অৱশ্যে কিছু কিছু এতিয়াও পূৰ্বৰ ধৰ্মকে সাৱটি ধৰি আছে, এই ক্ষেত্ৰত এই ক্ষেত্ৰত দুজনা গুৰুৰ ধৰ্মত বিশ্বাস থকা উচ্চ জাতৰ লোকসকলে চিন্তা কৰিব, নহয় জানো? অৱশ্যে ইতিমধ্যে এটা মত গা কৰি উঠিছে, মানুহ মাত্ৰেই কীৰ্তন ঘৰত প্ৰৱেশ অধিকাৰ লাগে। গতিকে সেই বিষয়ে আমি মূৰ নঘমাই আমাৰ মাজত মানে এয়া মনোমহাজন আছে, তেওঁ যদি আমাৰ সম্প্ৰদায় নহয় তথাপি আমাৰ লগতে সেই উঠক বৈঠক, নহয় জানো? কি কয়, মাছ নিজে বজাৰত নেবেচে যদিও
3: বজাৰত মাছ বেচাৰ কাৰণে আমি অস্পৃশ্য, আৰু বিলৰ পাৰত মাছ
1: বেচাব। এজনে কৈ আছে, নুশুনকে শুন,
3: শুনি আছো, কৈ যাওক, কৈ যাওক।

0: নহয় নহয়, মাছ নিজে বজাৰত নেবেচে যদিও বহুতো কলিতা কেওঁত বামুণ মানুহে বিল ডাকিবলৈ লৈছে নহয় জানো? তাৰে ভিতৰত মন মহাজন এজন মন ইজাদাৰ বুলিহে জানে, তেওঁ আমাক কিবা এটা পৰামৰ্শ দিয়ক নে কি কয়? কওক ইজাদাৰে কওক, এইটো আমাৰ বোলে ভাল
1: হয়। মইনো কি কম ৰাইজ, দেশৰ অৱস্থা সকলে বুজিয়ে পাইছা। চাহাবে যে এই দেশ এৰি যাব তাৰ কোনো আশা নাই। দিনে দিনে আমাৰ ডাঙৰ ডাঙৰ নেতাবোৰ জেলত ভৰাব লাগিছে দেখি চাই। সেইবোৰ কথাবোৰ গান্ধী মহাৰাজে ভাবিব। মোৰ কথা হ'ল, তোমালোকে যদি চাহাবৰ আইন নামানা শুকাই মৰিব লাগিব, মিছাকৈ পুলিচ পিয়দাৰ পাল্লাত পৰিব লাগিব। বাৰু এটা কথা কৰিলে কেনে
2: হয়?
1: কথাটো হ'ল, তোমালোকৰ ব্যৱসায় তোমালোকৰ হৈয়ে থাকিব, মই মাথোন টকা পইচা দি যি লাগে তাকে সহায় কৰিম। দিনে ৰাতি যাৰ লগত উঠক বৈঠক তাৰ ভাল নিচিন্তিলে মনত শান্তি নাপাওঁ নহয়। তিনিও পাৰা ৰাইজৰ হৈ বিল লগা হওক, টকা পইচা সকলো ময়েই দিম, নামো মোক নালাগে, নামো মোক নালাগে। তোমালোকৰ মাজৰে এজনৰ নামত বিল লগা হ'ব, বজাৰত বেচা মাছখিনি তোমালোকে মাৰিবা, ৰাহিখিনি থৰা পাতি তোমালোকে মোক মাৰি দিবা, সেইখিনি শুকাই হওক কেঁচাই হওক ভূত গঙৰত বেছি বাহিৰত পঠিয়াই দি যি দুই পইচা পাওঁ সেয়ে মোৰ যথেষ্ট। মোৰ মতে এইটো কৰিলে সাপো মৰিব তকনো নাভাঙিব, আৰু তোমালোকৰ ব্যৱসায় তোমালোকৰ হাততে থাকিব, চাহাবৰো আইন ভঙা নহ'ব। পিছে এটা কথা, এই থৰা পাতি মোক মাছকিটা পাৰত তুলি নিদিলে মই কিন্তু পশ্চিমৰ সেই চাহানি আনিব লাগিব, মোক যেন সেই দশা নকৰা। এতিয়া মোক তোমালোকে নামটো দিলেই হ'ল, এইবাৰ বাৰু কাৰ নামত বিল ডাকিম কোৱা?
0: এইবাৰ হেৰি নহয়, আমাৰ আজি ইয়াত মানে সেই থকাৰ ভিতৰত গুণা পাঠকেই ভেজাল নোহোৱা মানুহ নে কি কোৱা হে? মই গুণা নামটোকে আগবঢ়ালো।
3: পাছত গৈ পুলিচ পিয়াদাৰ পাল্লাত নপৰিলে মোৰ নামটো দিয়াত হলে একো আপত্তি নাই।

0: কেনে শুনলি? এনে ভাল মাত্র ভলণ্টিয়ার এজনৰ আমাৰ বৰ দৰকাৰ আছিলে। নন্দলালক পাই আমাৰ হলে বৰ ভাল হল।
1: নন্দলালে যে ইমান কম সময়তে এই গোটেই গানটো হাৰমনিয়ামত তুলি শিকিব মই ভাবিবই পৰা নাছিলো সুৰেণ। আমাৰ গিৰিচকীৰ লগত এইবাৰ নন্দলালকো দিব লাগিব দেই।
0: ঠিকেই কৈছা, অহা 9 আগষ্টৰ প্ৰচেছনত বৰ ভাল কামত আহিব। ভকতপাৰা, ৰায়তপাৰা আৰু সেই ঘৰামাৰা হাতীৰ মানুহবিলাকৰ মাতবোৰ সঁচাকৈয়ে বৰ ভাল দে।
1: সঁচা, তেওঁলোকৰ মাতবিলাক বৰ ভাল।
0: নন্দলাল, অ বাপা, এই গীতটো আৰু এবাৰ গাওঁচোন।
2: কি হল নীলু, স্বাধীনতা কিবা হল নেকি?
3: তাইৰ একো হোৱা নাই। বৌয়ে দুপৰীয়াৰ পিছত 5 বাৰ বমি আৰু কেইবাবাৰো।
2: সুৰেণ দাদা, মই কালি আহিম, এতিয়া যাওঁ। বল নীলু, বল।
4: নন্দলালে ঘৈণীয়েকৰ অসুখ খবৰ নাপাওঁতেই মই আহি তাৰ ঘৰত সোমালোঁ।

0: এৰা, আপোনালোকে মোৰ নামহে শুনিছে, চিনিতো পোৱা নাই। ময়েই ভৱানী, পাণ্ডৱৰ বিধৱা মাতৃ, বহুতো বদনামী। যুৱতীকালৰে পৰা আন ডেকা মানুহতকৈ নন্দলালক মোৰ বেলেগ লগা কথাটো মিছা নহয়, সঁচা নহয়। মোৰ স্বামীক স্বামী হিচাপে মই ব্যৱহাৰ নকৰা ৰতনাটোহে, পাণ্ডৱৰ গৰ্গতি পম নন্দলালত বিচৰাটোহে সকলোতকৈ ডাঙৰ ভুল। তাৰ নখকিটা পৰ্যন্ত পিতাকৰ দৰে। নন্দলালৰ বিয়াৰ পিছত এইখন ঘৰলৈ মই আজিয়েই প্ৰথম আহিছোঁ। কিয় আহিবলৈ মন গ'ল গম নাপালোঁ। আহি দেখিলোঁ উত্তৰা যোৱা থোৱা অৱস্থা। মৰণকালত মানুহ মই দেখিছোঁ, গতিকে উত্তৰা অৱস্থা বুজিবলৈ মোৰ বেছি পৰ নালাগিল। তাই তাইৰ ঘৰত কণমানিটিৰ বাহিৰে কোনো নথকা ঘৰখনত গিৰিয়েকলে বাট চাই মজিয়াত ভাত বাঢ়ি থোৱা ঘৰখনত মোক দেখি চৰক ঢুকি পোৱা যেন পালে। নন্দলালক বিচাৰিলে। মই নীলুক মাতি আনি মাতিবলৈ পঠিয়ালোঁ, স্বাধীনতাক গাৰ কাষত দিলোঁ। স্বাধীনতা ইতিমধ্যে মাকৰ বমি আৰু বিস্তাৰে লুতুৰি পুতুৰি হৈছে। 3 বছৰীয়া ছোৱালীজনীয়ে সেইবোৰ ধেমালিৰ লগৰী বুলি ধৰি লৈছে। মই অহাৰ আগে আগে উত্তৰাই 5 বাৰ বাহিৰলৈ গৈছে, লগতে বমিও। কিছু সময় পিছত বমি বিস্তাৰে লুতুৰি পুতুৰি স্বাধীনতাক দেখুৱাই দি হেহাই হেহাই ক'লে,
1: এই কাৰো বাপেকক চাবা, তেওঁ কষ্ট নাপালেই মোৰ শান্তি। ভগৱানে ঠিক সময়তে তোমাক আনি দিছে, তোমাকেই গতালোঁ দুয়োকো।
0: তাৰপিছত আৰু কিবা ক'বলৈ বিচাৰিছিল, নোৱাৰিলে। তাই গ'ল, লগে লগে মই যেন ক'ৰবালৈ আহিলোঁ। সঁচা কথা ক'বলৈ হ'লে উত্তৰাৰ প্ৰতি মোৰ ঈৰ্ষা আছিল, কিন্তু তাইৰ শেষৰ কথাখিনিয়ে মোক নতুন কথা শিকালে। ৰাধিকা শান্তি যে আমাৰ মাজৰে এগৰাকী আছিল এই কথাৰ যেন প্ৰমাণ পালোঁ। চিহ মৰি যোৱাজনীৰ কথাকে ভাবি ভাবি সিহঁতৰ জীয়ামণি স্বাধীনতাৰ কথা পাহৰিয়েই গৈছোঁ। পিতাকে ছোৱালীজনীক এই অৱস্থা দেখি মোকেই বাৰু কি ক'ব। সেয়া নীলুৰ লগত নন্দলালে বতাহত উৰি অহা দি আহি দুৱাৰমুখ পাৰ হ'লেই ছোৱালীজনীক নি সদ্যহতে কুঁৱাৰ পানীৰে গাটো ধুৱাই দিওঁ, পাছতো গৰম পানীৰে।
2: অলপ ৰবি, স্বাধীনতাৰ এই ৰূপ দি তাইৰ পিতৃয়ে চাই ল'ব খোজে, তাইৰ গাত এইবোৰ
0: উপজোতে এনেবোৰ লাগেই।
2: তাই জানো আজিহে উপজিলে,
0: মোৰ পিছে আজিহে জন্ম হ'ল। তাইৰ মাকক মই আজিহে চিনি পালোঁ। উত্তৰাৰ প্ৰতি থকা ভুল ধাৰণাৰ বমি বিস্তাবোৰ মোৰ গাৰ পৰা আজিহে আঁতৰিল।
3: বৌ কেনে আছে?
0: স্বাধীনতাৰ দায়িত্ব আজিৰ পৰা
4: বৰ পলম হৈ গ'ল।
3: দুৱাৰ মুখত ভলণ্টিয়াৰ মদন গান্ধী, গোপাল গান্ধী, অম্বিকা পাঠক আৰু সুৰেণ চৌধুৰীক দেখি ক'লোঁ, তথাপি তেওঁলোক ভিতৰলৈ সোমাই আহিল। লগত লৈ অহা ডাক্তৰজনে উত্তৰৰ হাতত হাত দি কিবা অনুভৱ কৰিলে। লাহেকৈ হাতখন নমাই থওঁতে ডাক্তৰৰ চকু পৰিল স্বাধীনতাত। তেওঁ চিঞৰি উঠিল,
5: এইবোৰ কি ল'ৰা ধেমালি, শিশু এটাক লৈ এই কি তামাচা, এই ফুল কোমলীয়া শিশুটিক তুমি তাইৰ কি হোৱা?
3: ভৱানীৰ ফালে চাই প্ৰশ্ন কৰিলে। ভৱানী থুটমুট খাব বুলি ভাবিছিলো, নাখালে, ক'লে,
0: মাকে
5: মাকে হোৱা বা মাহীকে হোৱা, পেহীকে হোৱা বা জেঠাইকে হোৱা, পাৰাখনৰ যিয়ে হোৱা, সকলোকে কৈছোঁ, এই কণমানি দেৱ শিশুটিক বমি বিস্তাৰ মাজত খেলিবলৈ দিয়াটো অমাৰ্জনীয় অপৰাধ। যোৱা যোৱা যোৱা দিয়া, গৰম পানী কৰি ভালকৈ গা মূৰ ধুৱাই দিয়া। ছোৱালীটি পৰিষ্কাৰ কৰা কামত নন্দলাল তুমিও ইটো সিটো আগবঢ়াই দিয়াকৈ। এই সতি বাহিৰ উলিওৱা কাম আমাৰ ভলণ্টিয়াৰসকলে কৰিব। যোৱা যোৱা যোৱা। তাইৰ বাৰু নামটি কি?
0: স্বাধীনতা।
3: মাকৰ বমি বিস্তাৰ ধুৱাই সিদিনা স্বাধীনতাক চিকুণ কৰি লোৱাৰে পৰা আজিও তাইক সকলো সময়তে সকলো ঠাইতে লগতে ৰাখি আছোঁ। তাইৰ 5 বছৰ বয়সত বৰিয়াৰ বিললৈ মাছ মাৰিবলৈ যাওঁতে মনু ইজতদাৰৰ পুতেকৰ লগত ঘটা ঘটনাটোৰ বিষয়েতো আপোনালোকে জানিছেই।

0: उन्हें दिया नहीं कि पिता?
1: हाँ,
2: ए लीलो, ए भतीजार प्रश्न शुनीस पुहार गीत शुनी कने दिया पाल ने कि खुदी से आज दुबस आगत तीन बस हाँते जे पोहमार आज दरे राति ऊल्सिल ठीक सुने दिया पाते राति पुहार गीत शुनी कि ठाई खुदी मैं कैसी सुने दिया आजीव पुआ गीत खनी खुदी से खुने दिया निकी ए मनत थका गुण देखिले
3: हां ए बापे करे हे बेटी नंद दादा तोय देखो नाम गोगा कोन हुनी हुनी फर फरिया करिसो
2: ए आमार तो बयस होल देसन ए उस टिपिले दुधुलवा बाछारु इमान मनत थाके
1: आयो ए एखन खुने दिया नहय बामना পোহমাৰালৈ যাওঁতেহে সুনেত দিয়া এই সময়ত পাইছিলোঁ আজি আধা ৰাতিতে এৰি আহিলোঁ বুজিছা
4: এই চূণ আৰু ধপাতৰ টোপোলাটো আনিছেনে নাই নন্দ দাদাক সোধচোন
1: এ তাৰ ছোৱালী সেইবোৰ নাপাহৰে তই সুধিবই নালাগে
2: কি কবি অনিলোঁ অকল নাম ঘোষা কিয় কীৰ্তনৰ কেও অধ্যা ডিমিত সামন্তমণি হৈ আছিল পাছে আচল সামন্ত হেৰাল ময়ো বেহুত সোমালো
0: পিতা আমি এতিয়া কোন মুখে আহি আছো
2: মোৰ ফালে এই নাৱৰ গুৰৰ কৰি ফালে চাচোন এতিয়া এই মোৰ পাছফালৰ আকাশখনলৈ চা চাইছা
0: চাইছো
2: কি দেখিছ
0: ৰঙা ৰঙা সেয়া চকাটো ওলাব লাগিছে
2: ঐ অম্বে তোর মামেরে বোলে আস্ত্রাজাল বেশি এই দুটা পলহ এখন জাকৈ আর এখন কয়লেঙি জাল কিনিলে হয় নাকি
3: আর বসরা মরা চাউল খাওয়ার মামার আস্ত্রাজালত সে মরা খাওয়া উঠারে পড়া কি আস্ত্রা মারিবলেকে বাদ দিছে মামার কথানু কি অক ভকত পেরার পেহাই কি করেছে
2: সি তো তার পূর্বপুরুষর বেরজাল অথর জাল হে গোটেবুর বিক্রি করি চৌরার পরা মাটি কাটা নাও এখন কিনিছে
3: আমি হলে পূর্বপুরুষর কাম এরাত নাই
0: পিতা শাসন চা সকাটো পুর হয় উলা
2: এই কালি রাতি সাধু কওতে সকাটো আকাশর কোন ফালে ওলাই বলি কইছিল আইজনী
0: মোর মনত আছে
2: পটকে কই দে
0: পূব ফালে
2: মোর লক্ষ্মী আই আমি এতিয়া এই সকা ওলোয়া দিখর উল্টা ফালে মুখ কই গই আছে হয়নে না
0: কই নিদিবি ৰহ ৰহ মনত পেলাব দে পশ্চিম
4: মাজৰ পাৰা আবুৱে ঠিকেই কয় দে এই নন্দ দাদাই জীয়েকজনীক লৈ
1: বেৰৈ আনৰ কথা কোৱা সহজ নিজৰ বেলা নিজেহে বুজে মইতো সিদিনা বিয়া কৰালোঁ নিজৰ হোৱা নাই পাছে ভতিজা পাণ্ডৱৰ ক্ষেত্ৰতে বুজিছোঁ নহয় ল'ৰা ছোৱালীৰ মায়া কিমান সাংঘাতিক
4: হ'লেও আৰু মাছ মৰা বেচা সকলো সময়তে লগত নাৰাখিলেও হয় দেচোন
1: এই ক'ত থৈ আহিব তোকে সুধো দেচোন তোৰ ঘৈণীয়েৰে ৰাখিব
4: মাকৰ মূৰ্খোৱা ছোৱালী এজনী কিয় ৰাখিব ময়ে ৰাখিব নিদিওঁ যাত্ৰা নাস্তি এটা
1: তাই যদি যাত্ৰা নাস্তি শ্ৰীকৃষ্ণ জন্মাৰ আগে আগে দৈৱকীয়ে দেখোন সাতটা পুতেকৰ মূৰ খাইছিল তেনেহলে দৈৱকী কি হ'ব তাইৰ বিষয়ে তিনিও পাৰৰ নানাজনে নানাভাৱে কয় কেৱে কয় তাইৰ জন্মলগ্নতে কিবা খুট ৰৈ গ'ল কেৱে কয় ইমান কম বয়সৰ পৰা ৰাজহুৱা বাবে অলৈ তলৈ উলিওৱা উচিত হোৱা নাই কেৱে কয় মাকৰ মূৰ্খোৱা তাই কুমংগলীয়া আমি কিন্তু মোৰ নাৱত বৰ্তমানে থকা বিৰোধ বাহিৰে আন দুখনত থকা ভকত হৰি কেশু অমূল অম্বে পাণ্ডু আৰু মই নীলুৱে আমাৰ যাত্ৰাৰ সাৰথিস্বৰূপে গণ্য কৰোঁ ভকত অমূল কেশুৰ মতে
5: নিশা নিশা তিনিও পাৰত ঘৰৰ নুশুনো আৱাজ ঘোঁৰা পাকে পাক মাৰি মৰাৰ কৰা নাই ৰেৱাজ মৰা মাছে মূৰৰ পাচিত কিম্বা কান্ধৰ ভাৰত বেছি ভৰ কৰি নচা নাই আৰু নাচ

0: অস্ট্রেলিয়াতে জাদুর দরে নই মিলেলনে নতুন হাস কাস আমি পাগলা মৃতরূপ তিনি উলিয়াই তাই আমি নেরেখা কতরূপ কি খমত দেখা পাই
1: পিতা শাসন চা মহারূপত হেতু মানু
2: অতু ভাল চকু তু রাজনী এরো নীলু অমূল ভকত এই নামুল মূৰখনৰ ফালে কাছ পায়ান মোৰ ছোৱালী ঠিকেই চকুত পৰিছে ইজাদদাৰৰ পুতেক হেময় নাথৰ মুইত উঠি বিলৰ ওচৰলৈ আহি আছে সি নিশ্চয় কিবা নতুন ফান পাতিছে বুইছ
3: ঠিক আছে নন্দ দাদা অ ঠিক আছে এই সকলোৱে নন্দ দাদা যি কয় সেইমতে চলিবি
4: তোৰ কথাৰ হৰটেক পৰটেক প্ৰমাণ পালোঁ নীলু তাইৰ গাত সঁচা সঁচি কিবা শক্তি আছে এই নহ'লেনো নাথৰ মুইত অহা হেমক তাইহে দেখা পায়নে
3: কৈছোৱে দেখো এনে দেৱশিশু তাতে নাম ৰখা হৈছে স্বাধীনতা
2: মই আছো তোৰ খুৰাহত আছে কোনো ভয় নাই আই
5: বৰিয়াৰ বিলৰ মাছ খাই খাই আমোৱালে দুটামান চৰাই বুটলো বুলিহে এই দুনলীয়াটো লগত লৈ ওলাই আহিলো আহি দেখো হাতৰ তলুৱাতে জীয়া বুলবুলি কিয় মাই তোৰ নাম কি
1: মাই
5: আৰু এটা নাম আছে যে সেইটো
3: সেইটো নাম শুনাৰ যোগ্যতা তোমাৰ নাই
5: কিয় আনিলো আপুনিৰ পৰা তুমিলৈ নমা তেলকো বোনা হাঁহ বজাৰ লগাবৰ মন গ'ল নেকি
4: এইৰে নামটো আপোনালোক ধনী ডাঙৰ মানুহৰ পৰা লোৱা
5: প্ৰচেচনৰ নন্দলাল আৰু বিলৰ পাৰৰ নন্দলালৰ মাজত স্বৰ্গমৰ্ত দেখোন পিছে নন্দলাল তাইৰ নামটি আমাৰ পৰা লোৱা নে চুৰ কৰা বুলবুলিয়েহে দুনলীয়া দেখি ভয় খাই
2: স্বাধীনতা কথা বন্ধ কৰ কি ক'ব লগা আছে আমাক ক
5: স্বাধীনতা বন্ধ কৰ আমাক ক ও নন্দকা একেবাৰে পাগলা দিয়াৰ ঢল নমা দিলি দেখোন আপুনিৰ পৰা তই ইউটোৰ স্বাধীনতা এনেইতো আৰু তই তাইৰ নাম স্বাধীনতা ৰখা নাই তাইক কাকত ৰাখি তই বজাৰত স্বাধীন এক পইচাৰ মাছত তিনি পইচাৰ শুনাও তাইক লগত ৰাখি বিলত স্বাধীন আন এটকা বিল বিনা পইচাত মাৰিবলৈ আহ আৰু স্বাধীনতাক লগত ৰাখি ভকত পাৰাৰ ভৱানীৰ ঘৰলৈকো দিন দুপৰতে যাবলৈ স্বাধীন
2: এই বিলত এতিয়া মাছ মাৰিম এই বেলাতে মাছ নি মাছ বজাৰত বেচিব লাগিব
5: ময়ো বেয়া ভাৱে কোৱা নাই বিলৰ পানীত নমাৰ আগে আগে দুনলীয়া গোসাঁইৰ শৰাই জালে প্ৰতি শিশুটো আগবঢ়াই লবি
3: কিয় এই বিল এতিয়া কাৰো বাপেকৰ সম্পত্তি নহয় ৰাজৈহা
5: সাতদিন পিছত বিল দাক হ'ব ভকত পাৰাৰ ৰায়ত পাৰাৰ মানুহে অমুক ইজাদদাৰৰ চোতালত লেটি খাই খাই পৰি কাওবাও কৰিবলৈ আৰম্ভ কৰিব মোৰ ঘৰ কৰি কি হ'ল থাকিবলৈ ঠাই নাই বিলটো আপুনি নাথাকিলে আমাৰ আৰু মৰণ মিলিল আছে এতিয়া এতিয়া মোৰ আগত বৰ বৰ কথা
2: মানু ইজাদদাৰৰ পলিচি বুজা আমাৰ আৰু বাকী নাই ঘূৰ্ণা পাঠকৰ নামত বিল ডাকি টকাখিনি চাহাবক দিম বুলি সময়ত নিদি তার ঘর মাটি নিলামত খেদালে পলিসি করে বিলর মাছটু গঙর ভুটিয়া বঙালত বেচিলিয়ে তহত বাপেরে পুতেরে মিলি বেচেরা গুনার মাওরা লড়া ছোৱালী কিটাকু বাতর মগনিয়া করলি
3: বাপরে সিদিনা নন্দদাদা মেলর পর যার পিছত মনু ইজাদদারর কি বক্তৃতা রায়ত পাড়া ভকত পাড়ার কারোবার নামত সি বিল ডাকিব টকা সি দিব মাছ আমি এনেই মারিম আমি মারি বেশি রুয়া মাছখিনিহে সি শুকাই আন ঠাইলৈ পঠিয়াব
2: হল যোৱা সাত বহাগতে তোৰ পিতেৰে গুণাৰ নামত ডাকা বিলৰ মিয়া ঢুকলি গৈছে ডাক নহয় মানে বিলৰ মাছ ৰাইজৰ
5: আৰু সাতদিন পিছত বিল ডাক হ'ব জাৰিকাৰক লগত লৈ চাহাবাহী কছাৰী বঙালাত ৰৈ আছে মনু ইজাদদাৰৰ ভৰি চেলি কি বিল নাৰাকিলে ভকত পাৰাৰ ৰায়ত পাৰাৰ চৈধ্য পুৰুষৰ খুম আছেনে
3: চৈধ্য পুৰুষত নধৰিবি ডাঙৰ মানুহৰ পুতেক বুলি চাবৰ নাই
2: অহাবাৰ তিনিও পাৰা ৰাইজে পাই পোনেকা তুলি হলেও নিজে বিল ডাকিব
5: তহঁতে শুই শুই আৰু বহুতো সপোন দেখিব পাৰ আমাৰ আমাৰ তাত আপত্তি কি মোৰ শেষ কথা এফালে চৰাই বুটলা দুনলীয়া আনফালে বুলবুলি তহঁতৰ স্বাধীনতা
2: অমূল অমে ভকত নীলু বিৰু কাকো সকলোৱে নাওলৈ যা নাওলৈ যা
3: নন্দ দাদা
2: মই যি কৈছো শুন বল মোৰ আগে আগে বল
3: স্বাধীনতাক আমাৰ লগতে
2: অ তাই ঠিকেই যাব মোৰ লগত বলাই
1: মই হেতু এবাৰ চুই চাম
5: কোনটো বন্দুকটো
1: অ মৰম কৰি দিম
5: মৰম কৰিবি আহ ক

0: ইয়াইছিল তহঁতক মৰম কৰোঁ বুলিহে।
1: মৰম মৰম
2: পৰলোকৰ বেটা দুনলীয়া লৈ আহ।
3: এতিয়া
2: এতিয়া কি কৰিবি, এতিয়া কি কৰিবি? আই নীলো, আই বন্দুক তোলা, আমাৰ নাৱত ভাঙি গুৰি কৰি মানাহৰ বুকুত উঠাই দিম, বুজিছ? আই অম্বে, পাণ্ড, ভকত, ভাল গুল এডাল আনচোন, ইয়াক ইয়াক হাতে ভৰিয়ে বান্ধি পেলাই থওঁ। আই নীলো, তই যা, নাথৰ মুইটো ইজাদাৰৰ ঘৰ মুখে খেদি দে, পুতেকৰ বিলাহী চাবলৈ
3: আহ। মোক মোক বান্ধিলে, মোৰ বন্দুক ভাঙিলে কথা ভাল নহ'ব। নন্দলাল,
2: নাবান্ধিলে, বন্দুকটো নাভাঙিলে কথা ভাল হ'ব বুলি তোৰ চৈধ্য পুৰুষে আহি ক'লেও নামানো, জানা মানো।
3: তই তই নন্দলাল, তই দেখোন ভলণ্টিয়াৰ মানুহ, তই গান্ধীৰ শিষ্য দেখোন।
2: চুপ কৰ, গান্ধীৰ নাম নল'বি। দে দে, আই গুণ্ডাল দে, এইফালে এইফালে। নাৱৰ বুকুৰ কুৰা তল দি সোমাই থ, দেখো সেউক লৈ চাৰিখন নাৱৰ পানীবোৰ পেলাই দে। ঐ ভকত পেঙা, ঐ ভকত পেঙা, ভৰি দুখনৰ গাঁঠিৰ ওপৰতে মাৰ গাঁঠি দে, একেবাৰে খুলিব। ঠিক আছে, বিলৰ মাৰত নাও বন্ধ চাই দিয়া, ভালকে বান্ধি ধৰিবি, ধৰ পেঙা, ভালকে ধৰ, ভালকে ধৰ। আৰু এখনত মই অকলে, দেখা যাওক আজিৰ মাছ মৰা আৰু নাও খেলত কোন জিকে।
4: সুতোদ্ধৰ নাওখন পানী কাটি কাটি বাটা ফুটা হাফুৰা দি উৰিও নিচানুৰ ওচৰত ৰৈ গ'ল।
5: জোনাল নাৱৰ পাছে পাছে বান মাৰিব পাৰে যেন পাইছো।
4: এই বান চান একো নাই, চবৰে খাই সেই ৰাজ পাৰ নন্দলাল। সি বিয়া কৰাবৰ আজি 3 বছৰ হ'ল। সি কু যাত্ৰাৰ কাৰণে যোৱা কীৰ্তানতো সুতোদ্ধৰ কাটম নাওখনে
5: আমাৰ পাছফালে সেই কপালী মূৰীয়া হাত দি সেইটো কোনোৱেই
4: কোনটো আমাৰ কথাবোৰ শুনিলেই যেন পাইছো। পলা পলা পলা পলা,
6: এৰা কথাবোৰ মই নুশুনা নহয়, কিন্তু মোৰ বিষয়ে কোৱা মানুহবোৰে মোক দেখি পলোৱাৰ বহুত আগতে মোৰ মন সেই ঠাইৰ পৰা পলাই পত্তং দিছিল। আচলতে খটখটিৰ মুখী হাতীৰ দলঙৰ কুজিদ্দৰ দলঙৰ দৰ্শকৰ আলোচনা বিলোচনাৰ আগতেই মই মোক নিজকে লৈ সচেতন হৈছিলোঁ। সচেতন হৈছিলোঁ প্ৰতিযোগিতাৰ নাও দুখন মাছ পোৱাৰ কিছু পিছৰে পৰা। পাত বাউসীৰ শোধনা ওজাৰ নাওখনে যেতিয়া আমাৰ আগৰ কৰিটো একেবাৰে পাৰ কৰি আগবাঢ়ি গ'ল, তেতিয়াই মোৰ মনলৈ আহিছিল মই খেলিবলৈ লোৱা, ময়ো এজন নাও বৈচা হোৱা, ধৰম সূত্ৰধাৰৰ কাটন শালখতি নাওখনৰ প্ৰতিজন বিবাহিত নাও বৈচাই মোতকৈ বেলেগ, অবিবাহিতসকলৰ কথাই অন্য। গতিকে মই বিমংগলীয়াভাৱেই আমগুৰিৰ হুছেইন মিয়াৰ নাওৰ লগত পাল্লা দিয়া সূত্ৰধাৰৰ নাওখন পিছ পৰিল। এই অপবাদৰ পৰা হাত সাৰিবলৈ পাৰোঁ মানে জোৰেৰে মই বঠা মাৰিলোঁ। মোৰ বঠাৰ চাবে চাবে যেন আমাৰ নাওখনে এহাত দুহাতকৈ আগুৱাই গ'ল। অলপ সময়ৰ ভিতৰতে আমাৰ নাওখন পূৰাপুৰি ওলাই গ'ল, দৰ্শক নিশ্চিন্ত হ'ল আমি বিজয়ী হ'মেই। কিন্তু অপবাদ খণ্ডন আনন্দত আপোন ভোলা মোৰ হাতৰ তাল কাটি গ'ল। মোৰ বঠাৰ বেতাল চাবে তাল কাটিলে মোৰ সন্মুখ আৰু পাছৰ দুইজুলি নাও বৈচাৰ, সময়ত কেউটা জুলিৰে পানীৰ ওপৰ দি তীৰ যোৱা দি যাবলৈ ধৰা শাল কাঠি নাওখন অকাঠি কুণ্ডানাত থিয় হোৱা দি থম থম মদন গোপাল হ'ল। পাত পাও কি সৌ হোৱাই ওলালগৈ, দৰ্শকৰ ইচ ইচ হৈ হৈ চিঞৰ বাখৰ মোৰ কাণত পৰিল। মই চকু মুদি দিলোঁ, অনুভৱ হ'ল নাওখনৰ সকলোৰে চকু মোৰ ওপৰত, ধৰম সূত্ৰধৰৰ ঘোপা চকু যেন মোৰ ওপৰত, মোৰ ওপৰত যেন মোৰ মানুহজনীৰ চকু হালো তল তলকৈ তীৰ বিৰাইছে। পথাখন দলিয়াই নাৱৰ পৰা পানীত জাপ দিলোঁ, সাঁতুৰি আহি দৰ্শকৰ মাজেৰেই পাৰত উঠি বহিলোঁ। বহুতে মোক বিয়ার আগর নাম জাদা নাও বসা নন্দলালক চিনি নাপালে।

0: কিছু সময়ৰ পিছত মোৰ বিষয়ে আলোচনা কৰি থকা মোক দেখি পলোৱা মানুহ দুজনৰ পাছে পাছে খটখটিয়েদি উঠি গৈ কীৰ্তন ঘৰৰ চৌহদৰ বাহিৰ হ'লোঁ। হ'লোঁ ঘৰমুৱা, বাটে বাটে মাথো গুণগুণালোঁ।
1: মোৰে মলুৱা কোনে মাৰিলা, হাই মোৰ মলুৱাৰে, এ নেথা নেথা কৰে তাই।

0: আরে
1: কেতিয়া ঘর পালো, কেতিয়া কেনেকৈ ভিজা কাপোৰ সলালো, কেতিয়া বিছনাত পৰিলো, একো এটা ক'ব নোৱাৰো।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ কেইটিমান বৃন্দগান। প্ৰথমেই শুনাবলৈ লৈছোঁ অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি বৃন্দগান।

জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত বৃন্দগান্তি শুনিলে। শ্ৰোতাসকল, এইবাৰ শুনাবলৈ লৈছোঁ কেশৱ মহন্ত ৰচিত এটি বৃন্দগান।

শ্ৰোতাসকলে কেশৱ মহন্ত ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 আৰু 22 ছেকেণ্ড গৈছে।

ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই জুৰিমদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।